নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ ছদিন, 1948 শকাব্দৰ জেঠ মাহৰ 31 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 21 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 39 ছেকেণ্ড গৈছে। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজ অন AIR মোবাইল এপত।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ৰুলিমণি শইকীয়া আৰু ব্ৰজমোহন প্ৰসাদ, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, শেখ আব্দুল্লা আহমেদ, আনোৱাৰ আলী, মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত মিতুল গগৈ, বিজিৎ শৰ্মা, এফ এম ট্ৰান্সমিটাৰত আতিকুৰ ৰহমান আৰু ষ্টুডিঅ'ত মই দুৰ্লভ কাঠাৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু বন্দনা।

বন্দনা শুনিলে। আজি অনুষ্ঠানত শ্ৰোতাসকলে ক্ৰমে পৰিণীতা গোস্বামীৰ কণ্ঠৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, লক্ষ্মী দাস আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম, জোনমণি শইকীয়া আৰু লগৰীয়াসকলৰ কণ্ঠৰ চিয়া গীত, জোনা দাস কলিতাৰ কণ্ঠৰ লোকগীত আৰু শেষত মিত্ৰ ফুকনৰ কণ্ঠৰ কবিৰ ভজন শুনিলে।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, এফ এম এণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
1: এই সংসাৰত বিত আৰু মান আৰ্জি কৃতকাৰ্য হ'বলৈ যিবিলাক বাট আছে, এটাইবিলাকৰ ভিতৰত ব্যৱসায়ৰ বাটটো কাঁইটীয়া। কিন্তু আশ্চৰ্যৰ বিষয় এইহে যে এনে জেং থকা আৰু কাঁইটীয়া বাটটোক বহুত মানুহে উজু বুলি ভাবে। ইংৰাজীত এষাৰ কথা আছে, ইগন'ৰেঞ্চ ইজ ব্লিছ। দুখ বিপদেৰে সৈতে অচিনাকি হৈ থাকিলে, অৰ্থাৎ তাৰ আকৃতি প্ৰকৃতি আৰু পৰিমাণ নুবুজিলে বা নেজানিলে তালৈ ভয় নেলাগে। বেহা বেপাৰতো সেই কথা খাটে। মূলধনৰ মোনাটো হাতত

0: the Philadelphia Stadium. And now for a look at today's newspapers, it's over to Shagun Chopra.
1: Thank you, Sunil. NEET UG re-examination is the top story on dailies today. All hands on deck for NEET retest, writes Hindustan Times. 1.38 lakh CCTV, 51,000 jammers for leak-proof NEET today, headlines The Asian Age. The war between Iran and Israel, too, continues to dominate front pages of dailies. Iran closes Hormuz amid Israeli attacks on Lebanon, reads the Hindu headline. On the 12th International Day of Yoga 2026, the Pioneer writes that 6 lakh people will perform yoga today with Prime Minister Modi in Kolkata. Two studies led by AIIMS have found that yoga may improve women's hormone and insulin levels, reports the Times of India. An AI-enabled queue management system will be implemented in Kerala's Sabarimala Ayyappa Temple from November, reports the Hindu. In just over 3 months, from the end of February until early June, Indian records in athletics were broken 20 times, reveals the Indian Express. And finally, the ASI has made significant discoveries at Rakhigarhi, perhaps the largest site of the Indus Valley civilization, with the recovery of 8 skeletons and pottery offerings, reports the Tribune. DNA testing is underway. And with that, it's back to you, Sunil.
0: Thank you, Shagun. And now, before we end the bulletin, the headlines once again. International Yoga Day being celebrated across the globe today. Prime Minister Narendra Modi leads the nation in practicing common yoga protocol from historic Red Road in Kolkata. Prime Minister to also commission 3 indigenously built Indian Navy platforms, INS Dunagiri, INS Sanshodhak and INS Agra in Kolkata today. National Testing Agency to conduct NEET UG re-examination in India and abroad this afternoon. 3 Indian-flagged crude oil tankers carrying over 8.6 lakh metric tons of cargo successfully crossed Strait of Hormuz. IMD issues red alert for extremely heavy rainfall over sub-Himalayan West Bengal and Sikkim today. And in cricket, India A to take on Sri Lanka A in tri-series final in Dambulla this morning. And with that, we end the morning news. Have a nice day.
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু কনেক পাছতেই বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। বিশ্বজুৰি আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাৰ ৰেড ৰোডত আয়োজিত মূল অনুষ্ঠানৰ পৰা দেশবাসীক যোগাভ্যাসত নেতৃত্ব দিয়ে। প্ৰধানমন্ত্ৰীয়ে আজি কলকাতাত INS দুনাগিৰি, INS সংশোধক আৰু INS আগ্ৰহ নামৰ 3খন থলুৱাভাৱে নিৰ্মিত জাহাজ নৌসেনাত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰিব। ভাৰতীয় ধ্বজা বহন কৰা খাৰুৱা তেল পৰিবাহী 3খন টেংকাৰে সফলতাৰে হৰ্মুজ প্ৰণালী অতিক্ৰম কৰা বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা NEET UG 2026 আজি পুনৰ অনুষ্ঠিত হ'ব আৰু জাৰ্মানীয়ে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। বিশ্বজুৰি আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। এইবাৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে সুস্থ বাৰ্ধক্যৰ বাবে যোগ আৰু ইয়াৰ জৰিয়তে সুস্থ সক্ৰিয় আৰু মৰ্যাদাপূৰ্ণ বাৰ্ধক্যৰ বাবে যোগাভ্যাসক জীৱনজোৰা সাধনা হিচাপে আঁকোৱালি লোৱাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰা হৈছে। পশ্চিমবংগৰ কলকাতাৰ ঐতিহাসিক ৰেড ৰোডত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2026ৰ মূল অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক যোগাভ্যাসত নেতৃত্ব দিয়ে। অনুষ্ঠানত যোগৰ প্ৰতি আগ্ৰহী হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি দেশ বিদেশৰ অগণন লোকে ভাৰ্চুৱেল ব্যৱস্থাৰে ইয়াত অংশ লয়। এই অনুষ্ঠানে স্বাস্থ্য সম্প্ৰীতি আৰু সমূহীয়া কল্যাণৰ প্ৰসাৰৰ বিশ্বব্যাপী বিপ্লৱ হিচাপে যোগৰ ক্ৰমবৰ্ধমান ভূমিকাক পুনৰ সুদৃঢ় কৰে। ইপিনে সাংস্কৃতিক মন্ত্ৰালয়ে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য বিজড়িত 100টা ঐতিহাসিক স্থানত বিশেষ যোগাভ্যাসৰ আয়োজন কৰে। এই উদ্যমৰ অংশ হিচাপে নতুন দিল্লীৰ লালকিল্লা, উত্তৰাখণ্ডৰ হৰিদ্বাৰ, ওড়িশাৰ কোণাৰ্ক, কৰ্ণাটকৰ হাম্পি, তামিলনাডুৰ মহাবলীপুৰম, মহাৰাষ্ট্ৰৰ মুম্বাই, বিহাৰৰ নালন্দা, গুজৰাটৰ আহমেদাবাদ, উত্তৰ প্ৰদেশৰ সাৰনাথ আৰু তেলেংগানাৰ হায়দৰাবাদ, লাডাখৰ লেহ আৰু অসমৰ শিলচৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ জবলপুৰত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানৰ পাছতে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ত উপস্থিত হ'ব আৰু বিশ্ববিদ্যালয়খনৰ 36 সংখ্যক সমাৱৰ্তন সমাৰোহত মুখ্য অতিথি হিচাপে ভাগ ল'ব। মধ্যপ্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেলেও এই অনুষ্ঠানত অংশ ল'ব। পাছত ৰাষ্ট্ৰপতিয়ে কোনো ৰাষ্ট্ৰীয় উদ্যানত চহৰীয়া জনজাতীয় সম্প্ৰদায়ৰ লোক চিতাবাঘৰ তদাৰক কৰা

কর্মী আর উদ্যানখনৰ কর্মচারী সকলৰ সৈতে মত বিনিময় কৰিব। দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এদিন পূৰ্বে কালি পাশ্চাত্যৰ দেশসমূহৰ ভিন্ন প্ৰান্তত যোগৰ অনুশীলন কৰা হয়। কানাডাৰ টৰণ্টোত চৰকাৰী প্ৰতিনিধি, কূটনৈতিক নেতা, যোগ অনুশীলনকাৰী আৰু অন্যান্য নেতাসকলে যোগৰ বিশেষ সত্ৰত অংশগ্ৰহণ কৰে। এই সত্ৰত ভাষণ দি ভাৰতৰ কনচুল জেনেৰেলে সাংস্কৃতিক, ভাষিক আৰু ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি সুস্বাস্থ্য, সম্প্ৰীতি আৰু আভ্যন্তৰীণ ভাৰসাম্যৰ বাবে যোগৰ অনন্য শক্তি সন্দৰ্ভত আলোকপাত কৰে। ব্ৰাজিলত ভাৰতৰ ৰাষ্ট্ৰদূত দীনেশ ভাটিয়াৰ নেতৃত্বত বিশেষ যোগ সত্ৰ অনুষ্ঠিত হয়। ডেনমাৰ্কতো কালি যোগ অনুশীলনৰ আয়োজন কৰা হয়। কাৰ্যসূচীত ভাৰতৰ ৰাষ্ট্ৰদূত মনীষ প্ৰভাতে ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট্টে ফেডৰিকছনলৈ লিখা এখন পত্ৰ পাঠ কৰি দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাত INS দুনাগিৰি, INS সংশোধক আৰু INS অগ্ৰয় নামৰ তিনিখন থলুৱাভাৱে নিৰ্মিত জাহাজ নৌসেনাত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰিব। গাৰ্ডেন ৰিজ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ নামৰ প্ৰতিষ্ঠানটোৱে নৌসেনাৰ যুদ্ধ জাহাজ ডিজাইন ব্যুৰই আৰ্হি প্ৰস্তুত কৰা জাহাজকেইখন নিৰ্মাণ কৰি উলিয়াইছে। জাহাজকেইখনৰ অন্তৰ্ভুক্তিৰ ফলত নৌসেনা বাহিনীত যুদ্ধ অভিযান, জল নিৰীক্ষণ আৰু ছাবমেৰিন বিধ্বংসী অভিযানৰ সামৰ্থ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। INS জুনাগিৰি নামৰ জাহাজখন ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰ আৰু মধ্যম দূৰত্বভেদী প্ৰতিৰক্ষা প্ৰণালীৰে সুসজ্জিত। ইয়াৰ বিপৰীতে INS সংশোধত নামৰ জাহাজখন উপকূল আৰু গভীৰ পানীৰ অভিযানৰ বাবে সাজি উলিওৱা হৈছে। একেদৰে INS অগ্ৰয় নামৰ জাহাজখন টৰ্পেডো, ৰকেট নিক্ষেপক আৰু ছোনাৰ দৰে ছাবমেৰিন বিধ্বংসী প্ৰণালীৰে সুসজ্জিত। নৌসেনাই প্ৰকাশ কৰা মতে এই জাহাজকেইখনত 75% অধিক স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰা হৈছে আৰু 200 অধিক অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ ইয়াৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ সৈতে জড়িত। ভাৰতীয় ধ্বজা বহন কৰা দেশ বৈভৱ, দেশ বিভোৰ আৰু ছানমাৰ হেৰাল্ড নামৰ খাৰুৱা তেল পৰিবাহী তিনিখন টেংকাৰে সফলতাৰে হৰ্মুজ প্ৰণালীক অতিক্ৰম কৰা বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। টেংকাৰ তিনিখনে 8,60,000 মেট্ৰিক টনৰো অধিক খাৰুৱা তেল কঢ়িয়াই আনিছে। শ্ৰীসোণোৱালে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্ণায়ক নেতৃত্বত চৰকাৰে দেশৰ সামুদ্ৰিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে সৰ্বাধিক অগ্ৰাধিকাৰ দি আহিছে। শ্ৰীসোণোৱালে কয় যে তেওঁৰ মন্ত্ৰালয়ে ভাৰতৰ নাৱিক আৰু শক্তিখণ্ডৰ সুৰক্ষা সুনিশ্চিত কৰাৰ অৰ্থে সংশ্লিষ্ট সকলো সংস্থাৰ সৈতে সমন্বয়েৰে কাম কৰি আছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট UG 2026 আজি পুনৰ অনুষ্ঠিত হ'ব। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত হ'বলগীয়া এই পৰীক্ষাত 22,79,000 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই JMR, CCTV আৰু বায়'মেট্ৰিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মক ড্ৰিল বা আখৰাৰ আয়োজন কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা মতে পৰীক্ষা নিকা, স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সংস্থাটো সম্পূৰ্ণৰূপে সাজু। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োগ কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক কমিটি গঠন কৰা হৈছে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে কালি মহাৰাষ্ট্ৰৰ কোলহাপুৰত 1,445 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ শ্ৰী অম্বাবাই মন্দিৰ উন্নয়ন প্ৰকল্প শুভাৰম্ভ কৰে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাবিছ আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। এই উপলক্ষে আয়োজিত সভাত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে কয় যে ঐতিহাসিক কাৰ্বিৰত থকা শ্ৰী অম্বাবাই মন্দিৰ সমগ্ৰ দেশৰ ভক্তসকলৰ এটি প্ৰধান বিশ্বাস আৰু উপাসনাৰ কেন্দ্ৰ। তেওঁ কয় যে প্ৰকল্পটোৱে মন্দিৰটোৰ ঐতিহাসিক, সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য সুৰক্ষিত ৰাখি ইয়াক আধুনিক তথা তীৰ্থযাত্ৰীক আকৰ্ষিত কৰিব পৰা স্থানত পৰিণত কৰিব। তেওঁ কয় যে এই প্ৰকল্পটোৱে ভক্তসকলৰ সা সুবিধা বৃদ্ধি কৰাৰ লগতে ধৰ্মীয় পৰ্যটন কেন্দ্ৰ হিচাপে কোলহাপুৰৰ স্থান উন্নীত কৰিব। শ্ৰীশ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা 12 বছৰত উন্নয়ন, সাংস্কৃতিক পুনৰুজ্জীৱন, ৰাষ্ট্ৰীয় সুৰক্ষা আদিৰ ক্ষেত্ৰত দেশে বিশেষভাৱে অগ্ৰগতি লাভ কৰিছে। তেওঁ কয় যে এই সময়ছোৱাক দেশৰ ইতিহাসে ৰূপান্তৰকাৰী বিকাশৰ সময় হিচাপে স্মৰণ কৰিব। দেশৰ সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে সমগ্ৰ দেশতে গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু ঐতিহাসিক ক্ষেত্ৰসমূহ সংৰক্ষণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে অম্বাবাই মন্দিৰ উন্নয়ন প্ৰকল্পই কেৱল তীৰ্থযাত্ৰীৰ বাবে আন্তঃগাঁথনি উন্নয়ন কৰাই নহয় বৰঞ্চ কৰ্মসংস্থাপনৰ সুবিধা সৃষ্টি কৰাৰ লগতে স্থানীয় অৰ্থনীতিও উন্নীত কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগতে সীমা সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। এই অভিলাষী মন্দিৰ উন্নয়ন প্ৰকল্পটোৱে ঐতিহাসিক স্থান সুৰক্ষিত কৰাৰ লগতে অঞ্চলটোৰ পৰ্যটনকেন্দ্ৰিক উন্নয়নক ত্বৰান্বিত কৰিব। ভাৰত আৰু দক্ষিণ

0: লোক প্ৰশাসন আৰু ডিজিটেল প্ৰশাসনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ বাবে উভয় দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰিছে। কালি নতুন দিল্লীত কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং দক্ষিণ কোৰিয়াৰ গৃহ আৰু সুৰক্ষা মন্ত্ৰী ইয়ুন হুজুঙ্গৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ডিজিটেল প্ৰশাসন, ই প্ৰশাসন, সামৰ্থ বৃদ্ধি আৰু নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদানৰ ক্ষেত্ৰত উভয় দেশৰ সহযোগিতাত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত ডঃ সিঙে কয় যে ভাৰত আৰু দক্ষিণ কোৰিয়া উভয়ে গণতান্ত্ৰিক প্ৰমূল্য আৰু ঐতিহ্যৰ লগতে আইনৰ শাসনৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰীসিঙে লগতে কয় যে উভয় দেশে লোক প্ৰশাসন আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে বুজাবুজি চুক্তি চূড়ান্ত কৰাৰ বাবে আলোচনা কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডাৰ টৰণ্টত অনুষ্ঠিত এখন খেলত জাৰ্মানীয়ে আইভৰি কষ্টক 2-1 গ'লত পৰাস্ত কৰি নক আউট পৰ্যায়ত স্থান নিশ্চিত কৰিছে। খেলখনত জাৰ্মানীৰ হৈ ডেনিছ উণ্ডাভেই 2 গ'ল দিয়ে। ইয়াৰ পূৰ্বে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাষ্টনত অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত নেডাৰলেণ্ডছে ছুইডেনক অনায়াসে 5-1 গ'লত পৰাস্ত কৰে। কালি অনুষ্ঠিত আন এখন খেলত ব্ৰাজিলে হেইটিক 3-0 গ'লত পৰাভূত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। বিশ্বজুৰি আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাৰ ৰেড ৰোডত আয়োজিত মূল অনুষ্ঠানৰ পৰা দেশবাসীক যোগাভ্যাসত নেতৃত্ব দিয়ে। প্ৰধানমন্ত্ৰীয়ে আজি কলকাতাত INS জোনাগিৰি, INS সংশোধক আৰু INS অগ্ৰয় নামৰ 3 থলুৱাভাৱে নিৰ্মিত জাহাজ নৌসেনাত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰিব। ভাৰতীয় ধ্বজা বহন কৰা খাৰুৱা তেল পৰিবাহী 3 টেংকাৰে সফলতাৰে হৰমুজ প্ৰণালীক অতিক্ৰম কৰা বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট UG 2026 আজি পুনৰ অনুষ্ঠিত হ'ব। আৰু জাৰ্মানীয়ে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু গীতিমালিকা।

সুগম সংগীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ মৃদুলা দাসৰ কণ্ঠৰ এটি গীত, গীতিকাৰ নেত্ৰৰঞ্জন বৰঠাকুৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: নিত্যরঞ্জন বৰঠাকুৰৰ কথা আৰু বিপুল বৰুৱাৰ প্ৰযোজনাত মৃদুলা দাসৰ কণ্ঠগীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা টেবাৰীয়া, পুলক বেনাৰ্জী, দ্বিজেন্দ্ৰমোহন শৰ্মাৰ ৰচিত গীতটিৰ প্ৰযোজনা খগেন মহন্তৰ।

মনীষা হাজৰিকাৰ কণ্ঠত অশ্বিনী বৰা ৰচিত আৰু মুকুল বৰুৱা প্ৰযোজিত গীতটি শুনিলে, আৰু এই গীতটিৰেই সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, দেশ বিদেশত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন, বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত ৰূপান্তৰকাৰী ভূমিকা পালন কৰা বুলি কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ প্ৰকাশ, নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি পুনৰ নীট ইউজি, শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা আৰু জাৰ্মানীৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ। দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশ লয়। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে যোগাভ্যাসৰ বাবে বছৰৰ আটাইতকৈ দীঘল দিনটো অৰ্থাৎ 21 জুন সৰ্ববৃহৎ সামূহিক উদযাপনৰ দিন হৈ পৰিছে। তেওঁ কয় যে যোগ অকল শাৰীৰিক ব্যায়ামেই নহয় বৰং মানৱীয় উদ্যমৰো অভিব্যক্তি। তেওঁ কয় যে 40 বছৰ বয়সত 20 বছৰৰ দৰে নমনীয় আৰু 50 বছৰত 30 বছৰ বয়সতকৈ অধিক প্ৰাণৱন্ত হৈ থকাটো আমাৰ লক্ষ্য হোৱা উচিত। যোগাভ্যাসে সন্তুলিতভাৱে জীৱন ধাৰণত আৰু মানসিক স্বাস্থ্যৰ জৰিয়তে শাৰীৰিক সুস্থতাৰ পথ অন্বেষণত সহায় কৰে বুলি তেওঁ মন্তব্য কৰে।
1: যোগ হামে জীৱন কো বেলেন্স ৱে মে জিনে কি কলা সিখাতা হে। যোগ হামে ডু অর ডোন্ট সিখাতা হে। অর জব হাম হামারে শরীর কো সহী ঢং সে চলানা সিখ লেতে হে তো স্বাস্থ্য হামারা স্বভাব বন জাতা হে। সাথিও যোগ কেবল হামারে শারীরিক স্বাস্থ্য পর হি ফোকাস নাহি করতা। যোগ মানসিক স্বাস্থ্য সে শারীরিক স্বাস্থ্য কা মার্গ দিখাতা হে।
0: অসমতো যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে ভাগ লয়। অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানৰ সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত 23,000ৰো অধিক গাঁৱৰ 37,383টা স্থানত যোগাভ্যাসৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত আত্মসহায়ক গোটৰ 32 লাখৰো অধিক সদস্যই অংশগ্ৰহণ কৰে। বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত ৰূপান্তৰকাৰী ভূমিকা পালন কৰিছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। মেঘালয়ত কালি জোৱাই নৰ্টিয়াং কৰিয়াপ খান্দুলি সংযোগী পথ প্ৰকল্প মুকলি কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ অধীনত ঋণৰ প্ৰায় 90% কেন্দ্ৰীয় চৰকাৰে ঘূৰাই দিয়ে আৰু ৰাজ্য চৰকাৰসমূহে নামমাত্ৰ ব্যয় বহন কৰে। এই ব্যৱস্থাৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ উপকৃত হৈছে বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয় যে এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে সামগ্ৰিক প্ৰকল্প ব্যয় প্ৰায় 75% বহন কৰি আহিছে। তেওঁ কয় যে এই প্ৰকল্পসমূহে পথ, বিদ্যালয়, শৈক্ষিক প্ৰতিষ্ঠান, দক্ষতা বিকাশ কেন্দ্ৰ আৰু উন্নয়নৰ বাবে প্ৰয়োজনীয় অন্যান্য সামাজিক আন্তঃগাঁথনি সৃষ্টিত পোনপটীয়াকৈ অৱদান আগবঢ়াই আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনিৰ এখন পৰ্যালোচনা বৈঠকত অংশ লৈ ৰাজ্যৰ নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয় প্ৰকল্পসমূহৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগসমূহক সকলো প্ৰকল্প নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সুচাৰুৰূপে আৰু ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। আনহাতে প্ৰকল্পসমূহৰ নিয়মীয়া তদাৰক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে চিকিৎসা শিক্ষা সঞ্চালকালয়ক নিয়মিতভাৱে নিৰীক্ষণ আৰু পৰ্যবেক্ষণ অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে। ইপিনে মুখ্যমন্ত্ৰীয়ে চিকিৎসা মহাবিদ্যালয়ৰ চৌহদসমূহত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণৰ বাবে বন বিভাগৰ সৈতে সমন্বয় সাধনৰ ওপৰতো

0: গুৰুত্ব আৰোপ কৰে। বৈঠকত ৰাজ্যৰ বিএছচি নাৰ্ছিং মহাবিদ্যালয় আৰু জিএনএম প্ৰতিষ্ঠানসমূহৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰা হয়। সভাখনত মুখ্য সচিব ডঃ ৰবি কোটা, অতিৰিক্ত মুখ্য সচিব ডঃ কে দ্বিবেদীকে ধৰি সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে পাঁচটা মূল নীতি ক্ৰমে সুস্থ জীৱনশৈলী আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, ৰোগৰ আগতীয়া চিনাক্তকৰণ, স্থানীয় পৰ্যায়ত উন্নত চিকিৎসাৰ সুবিধা, স্বাস্থ্যসেৱাৰ মান উন্নয়ন আৰু সম্পূৰ্ণ ডিজিটেলকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘালে ব্যক্ত কৰিছে। কালি চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ সভাকক্ষত হোৱা এখন বৈঠকৰ অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে অৱগত কৰে।
1: পাঁচটা শিতানত আমি কাম কৰি প্ৰথম হ'ল প্ৰিভেণ্টিভ হেলথ কেয়াৰ, অৰ্থাৎ মানুহ ৰোগীৰ অৱস্থালৈ যাব নালাগে, তাৰ বাবে জীৱনশৈলীটো ভাল থাকিব লাগে, খোৱা বোৱাটো ভাল থাকিব লাগে, মানুহে যোগা এক্সাৰচাইজ খেলা ধূলাৰ জৰিয়তে নিজকে স্বাস্থ্যৱান ৰখাৰ চেষ্টা কৰিব লাগে, দেট ইজ প্ৰিভেণ্টিভ হেলথ কেয়াৰ। ছেকেণ্ডটো হ'ল আৰ্লি ডিটেকশ্যন, অৰ্থাৎ ৰোগী হোৱাৰ লগে লগে যেন আমি ধৰিব পাৰোঁ। নম্বৰ থ্ৰী ট্ৰিটমেণ্ট ইন ভিচিনিটি, অৰ্থাৎ চিকিৎসাটো বহুত দূৰলৈ যায় নহয়, ওচৰতে চিকিৎসাটো পাব লাগে, অন্তত 10-12 কিলোমিটাৰৰ ভিতৰতে চিকিৎসাটো পাব লাগে। চাৰি নম্বৰ হ'ল য'ত হাই ষ্টেণ্ডাৰ্ডৰ কোৱালিটি ছাৰ্ভিচ লাগে বা স্পেচিয়েলাইজেচন লাগে, তাৰ কাৰণে মেডিকেল কলেজবোৰকো আমি ষ্ট্ৰেংথন কৰি আছো যে গুৱাহাটী মেডিকেল কলেজৰ লোড কমক, আৰু যি মেডিকেল কলেজ 8-10 বছৰ হৈ গ'ল তেখেতসকলেও চেণ্টাৰ অফ এক্সিলেঞ্চ হোৱাৰ কাৰণে কাম কৰিব লাগে। আৰু পাঁচ নম্বৰ হ'ল ডিজিটেলাইজেচন, আমাৰ যিমান সেৱা হওক, ডাটা হওক, ডাটা কালেকশ্যন হওক, মনিটৰিং হওক, যিমান আমি ডিজিটেলাইজ কৰি যাম ইমানে আমাৰ ছাৰ্ভিচবোৰো ভাল হ'ব আৰু বিভাগৰো সেৱাৰ মানদণ্ড উন্নত হ'ব।
0: বৈঠকৰ পাছতে সঞ্চালকালয়ৰ সমীপতে থকা স্বাস্থ্য ভৱনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে স্বাস্থ্যখণ্ডৰ সামগ্ৰিক উন্নয়ন, সেৱাৰ মান বৃদ্ধি আৰু জনসাধাৰণলৈ অধিক ফলপ্ৰসূ স্বাস্থ্যসেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বুজ লয়। তেওঁ কয় যে স্বাস্থ্য ক্লাবৰ দৰে পদক্ষেপ ৰাজ্যৰ চিকিৎসা ব্যৱস্থাটো অধিক শক্তিশালী কৰিব। ইপিনে ৰাজ্যত জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণত আছে বুলি উল্লেখ কৰি ৰাইজক আতংকিত নহবলৈও তেওঁ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পশ্চিমবংগৰ তাৰাকেশ্বৰৰ পৰা পি এম কিষাণ উৎসৱ দিৱস কাৰ্যসূচী উপলক্ষে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ 23 সংখ্যক কিস্তি আনুষ্ঠানিকভাৱে মুকলি কৰে। এই আঁচনিৰ ধন যোগ্য কৃষকসকলৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰ কৰা হয়। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত প্ৰতিগৰাকী যোগ্য হিতাধিকাৰী কৃষকে 2000 টকাকৈ বছৰত 3টা কিস্তিত মুঠ 6000 টকা লাভ কৰি আহিছে। অসমৰ বিভিন্ন জিলাৰ কৃষি বিভাগে প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠানটো কৃষকৰ বাবে পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰে। মৰিগাঁও জিলাৰ কৃষি বিভাগেও অনুষ্ঠানটিৰ পোনপটীয়া সম্প্ৰচাৰ কৰে। কপিলী উন্নয়ন খণ্ডৰ অধীনত চৰাইবাহী গাঁও পঞ্চায়তত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মৰিগাঁৱৰ প্ৰায় 66594 গৰাকী কৃষকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি এই অনুদান লাভ কৰিছে। শোণিতপুৰ জিলাতো কালি মুঠ 37802 গৰাকী কৃষকে এই আঁচনিৰ ধন লাভ কৰে। শিৱসাগৰ জিলাৰ 62148 গৰাকী কৃষকে বেংক একাউণ্টত পি এম কিষাণ আঁচনিৰ ধন লাভ কৰে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউজি 2026 আজি পুনৰ অনুষ্ঠিত হ'ব। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত হ'বলগীয়া এই পৰীক্ষাত 22,79,000 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ, চিচিটিভি আৰু বায়'মেট্ৰিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মক ড্ৰিল বা আখৰাৰ আয়োজন কৰায়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা মতে সংস্থাটো পৰীক্ষা নিকা স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীও নিয়োগ কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। সমগ্ৰ দেশৰ লগতে আজি অসমতো চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা চমুকৈ নীট পুনৰ অনুষ্ঠিত হ'ব। সুচাৰুৰূপে এই পৰীক্ষা আয়োজন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘালে কালি চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ নিয়ন্ত্ৰণ কক্ষত বিভাগীয় জ্যেষ্ঠ বিষয়া আৰু আৰক্ষী প্ৰশাসনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি প্ৰস্তুতিৰ বুজ লয়। তেওঁ পৰীক্ষাৰ স্বচ্ছতা, নিৰাপত্তা আৰু বিশ্বাসযোগ্যতা নিশ্চিত কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। ইফালে ৰাজ্যৰ জিলাসমূহতো প্ৰশাসনৰ চোকা নজৰত পৰীক্ষাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে কাইলৈ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ

0: সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা কেন্দ্ৰ কৰি নীলাচলৰ বুকুত অৱস্থিত কামাখ্যা ধামলৈ অগণন সাধু সন্ন্যাসীৰ আগমন ঘটিছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতা বজাই ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অম্বুবাচী মেলা চলি থকা দিনকেইটাত নিয়মীয়াকৈ ফগিঙৰ লগতে প্ৰতিদিনে তিনিবাৰকৈ কামাখ্যা ধামৰ চৌহদ চাফ চিকুণ কৰাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ পৰ্যটন খণ্ডৰ বাবে সুখবৰ কঢ়িয়াই ইউৰোপীয় সংঘই অসম ভ্ৰমণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতত নিযুক্ত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনে ৰাজ্যৰ মুখ্য সচিবক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে। উল্লেখযোগ্য যে এই সিদ্ধান্তৰ ফলত ইউৰোপীয় সংঘৰ 27খন দেশৰ নাগৰিকে এতিয়াৰে পৰাই অসম ভ্ৰমণ কৰিব পাৰিব। অৱশ্যে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাহাল থকা চৰাইদেউ, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ ক্ষেত্ৰত এই সুবিধা প্ৰযোজ্য নহ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে দ্বিতীয় পৰ্যায়ৰ এডভান্টেজ অসমৰ পিছৰে পৰা ৰাজ্য চৰকাৰে বিদেশী দূতাবাসৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়া আৰু জাপানেও অসম ভ্ৰমণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই লৈছিল। আনহাতে আমেৰিকা আৰু কানাডায়ো যাতে অনুৰূপ পদক্ষেপ গ্ৰহণ কৰে সেই উদ্দেশ্যে ৰাজ্য চৰকাৰে চেষ্টা অব্যাহত ৰখা বুলিও তেওঁ উল্লেখ কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰহিলৈ পুৱা 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰি সকলো পৰীক্ষাৰ্থীলৈ শুভকামনা জ্ঞাপন কৰে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডাৰ টৰণ্টত অনুষ্ঠিত এখন খেলত জাৰ্মানীয়ে আইভৰি কোষ্টক 2-1 গ'লত পৰাস্ত কৰি নকআউট পৰ্যায়ত স্থান নিশ্চিত কৰিছে। খেলখনত জাৰ্মানীৰ হৈ ডেনিছ ওণ্ডাভেই 2টা গ'ল দিয়ে। ইপিনে ইকুৱেডৰ আৰু কুৰাচাৱৰ মাজত কানচাছত অনুষ্ঠিত খেলখন গোলশূন্যভাৱে অমীমাংসিত হৈ ৰয়। প্ৰতিযোগিতাৰ কিছু সময় পাছত হ'বলগীয়া গ্ৰুপ এফৰ এখন খেলত জাপান টিউনিছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইফালে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাষ্টনত অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত নেডাৰলেণ্ডছে ছুইডেনক অনায়াসে 5-1 গ'লত পৰাস্ত কৰে। কালি অনুষ্ঠিত আন এখন খেলত ব্ৰাজিলে হেইটিক 3-0 গ'লত পৰাভূত কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
1: ইউৰোপীয় সংঘৰ অসম ভ্ৰমণত থকা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ, দেশজুৰি পালন হোৱা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ৰাজ্যৰ 18,60,000 কৃষকৰ পি এম কিষাণ নিধিৰ অধীনত 372,00,000 টকাৰ অনুদান লাভ আৰু কালি ৰাজ্যজুৰি পালন কৰা বিষ্ণুৰাভা দিৱসৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। ভ্ৰান্তিকলাৰ ৰূপকাৰ হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী প্ৰায়োগিক দিশৰ শিল্পী বৰপেটাৰ সুশিব্ৰত ৰায় বিশ্বৰ বিভিন্ন দেশত চৰ্চিত হৈ পৰাৰ বাতৰি, ছিকিউৰিটি গাৰ্ডৰ পৰা ইলুজন আৰ্টলৈ দেশ বিদেশে চৰ্চিত বৰপেটাৰ সুশিব্ৰত ৰায় শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। হোমৱৰ্ক নকৰাৰ বাবে শিক্ষকৰ বেত্ৰাঘাটত মিৰ্জাৰ এখন বিদ্যালয়ৰ ছাত্ৰ মৌচম ৰাজ মহন্তৰ মৃত্যুৰ ঘটনা সংক্ৰান্তত ন্যায়ালয়ে কঠোৰ ৰায়দান কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে উপাধ্যক্ষ প্ৰসূন গোস্বামী, কম্পিউটাৰ শিক্ষক অজয় কুমাৰ সিঙক 7 বছৰ কাৰাদণ্ড শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ইউৰোপীয় সংঘই 27খন সদস্য ৰাষ্ট্ৰৰ নাগৰিকৰ বাবে অসম ভ্ৰমণত থকা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰাৰ বাতৰি, ইউৰোপৰ 27খন দেশৰ পৰ্যটকে ভ্ৰমণ কৰিব পাৰিব অসম শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক দ্য চেণ্টিনেল সহ কেইবাখনো বাতৰি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। পি এম কিষাণ নিধিৰ 23 সংখ্যক কিস্তি হিচাপে দেশৰ 9,44,00,000 কৃষকৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষভাৱে 17,000 কোটিৰো অধিক টকা হস্তান্তৰ কৰাৰ এটা বাতৰি দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে কালি ৰাজ্যজুৰি পালন কৰা বিষ্ণুৰাভা দিৱসৰ বাতৰি, মানুহক মানুহ হিচাপে প্ৰতিষ্ঠা কৰাই কলাগুৰুৰ বিপ্লৱৰ মহামন্ত্ৰ শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ বিপন্ন প্ৰায় প্ৰাণীৰ ওপৰত আন্তৰ্জাতিক চোৰাং সৰবৰাহকাৰী চক্ৰৰ চকু পৰাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে, উল্টাপানী বনাঞ্চলৰ পৰা অনা 8টা সোণালী বান্দৰ জব্দ, মোনাত উশাহ ল'ব নোৱাৰি এটাৰ মৃত্যু শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে আজি ছুইজাৰলেণ্ডত আমেৰিকা আৰু ইৰাণৰ মাজত হ'বলগীয়া আলোচনাৰ বাতৰি, ইউ এছ ইৰাণ টক্স টু বিগিন ইন ছুইজাৰলেণ্ড টুডে শিৰোনামেৰে প্ৰকাশ কৰিছে।
0: ধন্যবাদ অৰূপ। বতৰা স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা চৌব্বিছ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ

অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। দেশ বিদেশত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন। বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত ৰূপান্তৰকাৰী ভূমিকা পালন কৰা বুলি কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ প্ৰকাশ। নিশ্চিত নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি পুনৰ নীট UG। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা। আৰু জাৰ্মানীৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 735 কিলোহাৰ্টছ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো অকণিৰ মেল।

নমস্কাৰ কনিহত, তোমালোক আটাইলৈ বহুত বহুত মৰম আৰু চেনেহ জনাই মই মামনি বাইদেউ আজিৰ মেল মুকলি কৰিছো। অকনিহত আজি 21 জুন, আজি

0: এক অমূল্য অৱদান, যাৰ দ্বাৰা শাৰীৰিক সুস্থতা আৰু মানসিক প্ৰশান্তি লাভ কৰিব পাৰি। ইয়াৰ নিয়মিত চৰ্চাই ব্যক্তিসকলক চাপমুক্ত, সুস্বাস্থ্যৱান আৰু মনোযোগ বৃদ্ধি কৰাত প্ৰভূত সহায় কৰে। ছাত্ৰ ছাত্ৰী বা কৰ্মীসকলৰ বাবে যোগাভ্যাস অত্যন্ত ফলপ্ৰসূ। ই মগজুলৈ ৰক্ত সঞ্চালন সক্ৰিয় কৰি একাগ্ৰতা আৰু স্মৃতিশক্তি বঢ়োৱাত অৰিহণা যোগায়। যোগ শিক্ষাই আমাক শ্বাস প্ৰশ্বাসৰ প্ৰক্ৰিয়া আৰু নিজৰ শৰীৰৰ প্ৰয়োজনীয়তাসমূহ বুজাত সহায় কৰে, যাৰ ফলত মানুহে এক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত হয়। যোগ শিক্ষাৰ নিৰন্তৰ অভ্যাস তথা সঠিক জ্ঞানে আমাৰ জীৱনশৈলী উন্নত কৰে আৰু সৰ্বাত্মক বিকাশ সম্ভৱ কৰে। গতিকে অকণিহঁত, তোমালোক এতিয়া সৰু আছা, এতিয়াৰ পৰা যদি তোমালোকে অলপ অলপকৈ যোগাভ্যাস কৰি যোৱা, তেতিয়াহ'লে ই তোমালোকক সকলোপিনে শাৰীৰিক, মানসিক, তোমালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত, তোমালোক নিৰোগী হৈ থকাৰ ক্ষেত্ৰত সকলোতে সহায় কৰিব। তোমালোকে এতিয়াৰ পৰাই যোগাভ্যাস কৰিবলৈ আৰম্ভ কৰিবা হওক দেই। এতিয়া আহা তোমালোকৰ গীত মাত শুনো। তোমাৰ নামটো কোৱা।
1: নমস্কাৰ, মোৰ নাম ৰিচা কাকতি।
0: তুমি ক'ৰ পৰা আহিছা?
1: নুনমাটি গোপাল নগৰ।
0: আজি আমাক মেলত কি শুনাবা, গীত গাবা, গোৱা।
1: অলিয়া বলিয়া কৃষ্ণাই কলিয়া, ভাল গকুলত খিলা খেলিছিলা, ভাল গকুলত খিলা খেলিছিলা। অলিয়া বলিয়া কৃষ্ণাই কলিয়া,

0: রীতি রাখিলা, অলিয়া বলিয়া কৃষ্ণাই কলিয়া, ফাল গোকুলত খিলা খেলিছিলা, ফাল গোকুলত খিলা খেলিছিলা। ধন্যবাদ
1: ৰিচা, খুব সুন্দৰ হৈছে। আমি ৰিচা কানে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা?
2: মোৰ নাম ইমন কলিতা।
1: ইমন, ক'ৰ পৰা আহিছা?
2: মই বেলতলাৰ পৰা আহিছোঁ।
1: আজি আমাক মেলত কি শুনাবা?
2: মই এটা চলচ্চিত্ৰ কবিতা আবৃত্তি কৰিম।
1: চলচ্চিত্ৰ কবিতা আবৃত্তি কৰিবা? বা, এতিয়া আমাক ইমানে চলচ্চিত্ৰ কবিতা পাঠ কৰি শুনাব, আমি শুনোচোন দেই।
2: কবিতাৰ নাম হয় কপচৰাই। এদিন দুটা কপচৰাই উৰি উৰি আহিল, মই দেখিলোঁ কপচৰাই আমাৰ ঘৰত চাউল খাই আছিল। মাক মাতি সুধিলোঁ, ইয়ে দুটা কি চৰাই? মায়ে কৰ, কপচৰাই নিদিবা তুমি খেদাই। ধন্যবাদ।
1: খুব ভাল কথা, তুমি লিখিবলৈ চেষ্টা কৰিছা, ভালো হৈছে, আৰু আগলৈ এনেদৰে চেষ্টা কৰিবা দেই। এতিয়া আমি ইমনৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকণমানি ভাইটি, কি নাম তোমাৰ?
3: পূৰৱ জ্যোতি শৰ্মা।
1: পূৰৱ, ক'ৰ পৰা আহিছা?
3: মই নুনমাটি গুৱাহাটীৰ পৰা।
1: নুনমাটি গুৱাহাটীৰ পৰা আহিছা? আজি আমাক মেলত কি শুনাবা?
3: মই আজি এটা বিষ্ণু ৰাভাৰ গীত গাম।
1: গোৱা।
3: মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু

0: ধন্যবাদ,
1: খুব সুন্দৰ। পূৰবৰ কাৰণে ডাঙৰকৈ হাত চাপি বজাই দিম। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম অক্লান্ত বিজয় শৰ্মা। ও তুল তুল ও বুলবুল ও হেউতি তৰা, কাভাকো ভাল নালাগে খেল কইনা দৰা। তুল তুল আমাৰ কইনা হওক বুলবুলে হওক দৰা, মই নাম মতি নাম লগাই দিওঁ দৰা খুৰীয়া জোৰা। অ হেউতি সদৰ আমাক হত্যে কেলি ধৰা, অ হেউতি সদৰ আমাক হত্যে কেলি ধৰা। ও তুল তুল ও বুলবুল ও হেউতি তৰা, কাভাকো ভাল নালাগে খেল কইনা দৰা। কুৰুকাৰে দুৰলিতে চাউল হ'ব বালি, কচুপাতৰ সলাতনি সেই হ'ব ছাতি। পানীৰ পাছত পানী তুলিম দূৰণি হাত ধৰা, পানীৰ পাছত পানী তুলিম দূৰণি হাত ধৰা। ও তুল তুল ও বুলবুল ও হেউতি তৰা, কাভাকো ভাল নালাগে খেল কইনা দৰা। পাতা বাঁহৰ পাত আনি বেহনি ল'ম সাজি, মিছা মিচি হালধিৰে দুয়োকে নুম আমি। তৰাই ল'ব তুল তুলক হেউতি বুলবুলক, ও দাঙি আনি বহু আগত দি তলৰ পৰা। ও তুল তুল ও বুলবুল ও হেউতি তৰা, কাভাকো ভাল নালাগে খেল কইনা দৰা।
1: এতিয়া আমি ডাঙৰকৈ হাত চাপৰি বজাই দিওঁ। এবাৰ অকণমানি ভাইটি, কি নাম তোমাৰ?
3: মোৰ নাম কৌস্তভ দাস।
1: কৌস্তভ, ক'ৰ পৰা আহিছা?
3: মই হাজোৰ পৰা আহিছোঁ।
1: আজি আমাক কি শুনাবা মেলত?
3: মই কহুৱা বন শুনাম।
1: কহুৱা বন শুনাবা? বাৰু, কৌস্তভে প্ৰথমবাৰ আহিছে মেলত, কোৱা।
3: কহুৱা বন মোৰ অশান্ত মন, আল ফুল হাতেৰে লোৱা সাৱতি, এটি এটি ক্ষণ যেন মুকুতৰে ধন, এনে হেৰুৱালে নাহে উভতি। কহুৱা বন মোৰ অশান্ত মন,

0: চোৱা ধুই মানে ভাত খোৱা বাচন ধুই তাৰ পানীবোৰ এন্ধাৰে বন্ধাৰে নি কলগছৰ চোৱা পাতনিত তুলি মাৰি দিলে। আৰু সেই চোৱা পানীখিনি গৈ কলগছৰ মাজত লুকাই থকা জোঁৱায়েকৰ মূৰত পৰিল। জোঁৱায়েকে উহুহ বুলিলত শাহুৱেকে চাকি লৈ চাই দেখে জোঁৱায়েকে কলগছৰ চোৱা পাতনিত সোমাই বহি আছে আৰু গাত অকণো কাপোৰ কানি নাই। শাহুৱেকে জোঁৱায়েকক দেখি মাতি আনিলে আৰু গা পা ধুৱাই কাপোৰ কানি দি ভাত খাবলৈ দিলে। ভাতৰ লগতে তাক গুড় দিছিল। সি গুড় কেতিয়াও নেদেখা কাৰণে এইবিলাক নেখাওঁ বুলি ক'লে। শাহুৱেকে ক'লে, খোৱা, এই জুলীয়া গুড় খাবলৈ বৰ ভাল। তেতিয়া সি অলপ খাই চাই সোৱাদ পাই এইবিলাক ক'ত আছে বুলি সুধিলে। শাহুৱেকে ক'লে, সৌৱা বৰচাঙৰ ওপৰত কলহত আছে। সি ভাত খাই উঠিলত শাহুৱেকে জোঁৱায়েকক শুবলৈ দি শুই থাকিল। জোঁৱায়েকে শুলে কিন্তু তাৰ টোপনি নাহিল কাৰণ তাৰ মনটো গুড়ত আছিল। যেতিয়া শহুৰেকৰ টোপনি অহা যেন গম পালে তেতিয়া মাৰি এডালৈ ওপৰত থকা গুড়ৰ কলহটো ফুটাই তলত মুখ পাতি গুড় খাবলৈ ধৰিলে। খাই অতাই দেখে গুড় গাত পৰি তাৰ গাটো এঠা এঠা হ'ল। তুলি কৰিবলৈ চোৱা কিছুমান তোলা সি দেখিবলৈ পালে। সি উপায় নাপাই তাৰ ওপৰতে বাগৰ দিলে। তাৰপিছত সি দেখিলে তাৰ গাটো গোটেই বগা নোমাল হ'ল। ওচৰতে গোটা চেৰেক ছাগলী বন্ধা আছিল। তাকে দেখি তেতিয়া সি মনে মনে ছাগলীৰ মাজতে থাকি ৰাতিটো কটাওঁ বুলি সোমাই থাকিল। সেইদিনা চোৰে ছাগলী চুৰ কৰিবলৈ আহিছিল। সিহঁতে ভাবি আহিছিল যে যিটো ছাগলীৰ নোমত ধৰিলেই নোম উঠি আহিব সেইটো ছাগলীকে নিব লাগে কাৰণ তেনেকুৱা ছাগলী তেল বেছি। সিহঁতে আহি পোনেই মানুহটোৰ গাত হাত দি দেখিলে যে তাৰ নোমবোৰ উঠি আহিছে। সেই দেখি তাকেই তেলাৰ ছাগলী বুলি ভাবি ভালকৈ বান্ধি হাঙি কৰি সিহঁতে কান্ধত তুলি লৈ গ'ল। সিহঁতে যাওঁতে এখন নৈ পাৰ হৈছিল। যেতিয়া সিহঁতে নৈৰ মাছ পালেগৈ তেতিয়া মানুহটোৰ টিকা পানীত লাগি তিতিল। সি চোৰকেইটাই ক'লে, ডাং ডাং চোৰ, টিকা তিতিল মোৰ। তেতিয়া চোৰকেইটাই ছাগলীয়ে মাতিছে বুলি আচৰিত হৈ ভয় খাই তাক পানীত পেলাই লৰ মাৰিলে। পানী তৰাং আছিল দেখি সি বুৰ নামাৰি লাহে লাহে পাৰত উঠি বহিলহি। এনেতে ৰাতিপুৱাল। নৈৰ পাৰত সি বহি থাকোঁতে শহুৰেকে তাক বিচাৰি বিচাৰি সেইখিনি পালেগৈ আৰু ঘৰলৈ আনি খুৱাই বুৱাই তাৰপিছত তাক নিজৰ ঘৰলৈ পঠিয়াই দিলে। ভাল লাগিল নে সাধুটি? বাৰু এতিয়া আহা পুনৰ তোমালোকৰ গীত মাত শুনো। তোমাৰ নামটো কোৱা।
1: নমস্কাৰ, মোৰ নাম ধনিষ্ঠা এছ বৰুৱা।
0: ধনিষ্ঠা, ক'ৰ পৰা আহিছা?
1: বেলতলা গাৰুকুচি পথ।
0: তুমি আজি মেলত কি শুনাবা?
1: ৰং ৰং নানা ৰং।
0: কোৱা
1: ৰং ৰং।

0: ধন্যবাদ।
1: সুন্দৰ ছে, তুমি গীত শিকি আছা? খুব ভাল আছে, আগলৈও শিকি থাকিবা। এতিয়া আমি ধনী ছাৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
0: মোৰ নাম কিয়াৰা শৰ্মা।
1: কিয়াৰা ক'ৰ পৰা আহিছা?
0: গুৱাহাটীৰ।
1: গুৱাহাটীৰ পৰা আহিছা, কি শুনাবা যে আমাক মেলত?
0: দিয়া মোক দিয়া।
1: দিয়া মোক দিয়া, জুবিন গাৰ্গৰ গীত গাবা?
0: দিয়া।

0: থাকিম হৃদয় সুমি, দিয়া মুক দিয়া আকাশৰ দৰে দিয়া।
1: হৈ গ'ল, খুব সুন্দৰ হৈছে। এতিয়া আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো ক?
2: মোৰ নামটো আইজে অৰিয়া সৰকাৰ।
1: অৰিয়া, ক'ৰ পৰা আহিছা?
2: মই গণেশগুৰি মেনশ্যন।
1: আজি আমাক মেলত কি শুনাবা?
2: আজি মই শিকাম যে বন্দে মাতৰম।
1: বন্দে মাতৰম গাবা? গোৱা।

0: প্রিয়া, ধন্যবাদ।
1: হয়ে গেল, খুব সুন্দর। তোমার নামটো কোৱা?
2: মোৰ নাম ইমন কলিতা।
1: ইমন কৰ পৰা আহিছা?
2: মই বেলতলাৰ পৰা আহিছোঁ।
1: আজি আমাৰ মেলত কি শুনাবা?
2: মই এটা সৰস্বত কবিতা আবৃত্তি কৰিম।
1: সৰস্বত কবিতা আবৃত্তি কৰিবা? বা, এতিয়া আমাক ইমানে সৰস্বত কবিতা পাঠ কৰি শুনাব, আমি শুনোচোন দেই।
2: কবিতাৰ নাম হয় কপ চৰাই। এদিন দুটা কপ চৰাই উৰি উৰি আহিল। মই দেখিলোঁ কপ চৰাই আমাৰ ঘৰত চাউল খাই আছিল। মাক মাতি সুধিলোঁ, ইয়ে দুটা কি চৰাই? মায়ে কৰ, কপ চৰাই নিদিবা তুমি খেদাই। ধন্যবাদ।
1: খুব ভাল কথা, তুমি লিখিবলৈ চেষ্টা কৰিছা, ভালো হৈছে, আৰু আগলৈ এনেদৰে চেষ্টা কৰিবা দেই। বাৰু, এতিয়া আমি ইমনৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকণিহঁত তোমালোকৰ গীত মাত শুনিলোঁ। এতিয়া পিছে আমাৰ মেল সামৰিবৰ সময় হ'ল। আটাইয়ে ভালে থাকা, কুশলে থাকা, তাকে কামনা কৰি আজি মেলৰ পৰা মই মামণি বাইদেউ বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ আহোঁ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: কি হয়
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছো টু ষ্টেজ ছবিৰ কেইটিমান গীত। গীতৰ কথা অমিতাভ ভট্টাচাৰ্যৰ, সংগীত শংকৰ এহছান লয়ৰ। প্ৰথমে এয়া অৰিজিত সিং আৰু চিন্ময়ী শ্ৰীপদা।

বেনী দয়ালৰ কণ্ঠগীতটি শুনিলে। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানৰ শেষত টু ষ্টেট ছবিখনক আকৃতি কক্কৰ আৰু শাহিদ মালিয়াৰ দ্বৈত কণ্ঠৰ এটি গীত।

0: দুস্তেজ ছবিতহে আছিল আকৃতি কাক্কাৰ আৰু শ্বাহিদ মালিয়া। গীতিকাৰ আছিল অমিতাভ ভট্টাচাৰ্য, সংগীত শংকৰ এহছান লয়ৰ। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ

0: সাধক সুন্দৰৰ
1: নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰৰ অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আমি কথা পাতি আছো বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মাৰ সৈতে। তেখেতৰ অভিনয় জীৱনৰ বহুখিনি কথা আপোনালোকে গম পালে আৰু বহুতো শ্ৰোতাই খুব ভাল পাইছে, আপ্লুত হৈছে, আমাক জনাইছে, তেখেতকো জনাইছে। আজি আমি তৃতীয়টো খণ্ডত তেখেতৰ অভিনয় জীৱনৰ আৰু কিছু কথা আমি জানিবলৈ প্ৰয়াস কৰিম। বিশেষকৈ অনাতাঁৰ নাট, চিনেমা, ধাৰাবাহিক, সেই সম্পৰ্কে আমি কথা পাতিম। বাইদেউ আমাৰ সৈতে আমাৰ নাট বিভাগৰ ষ্টুডিঅ'ত আকৌ এবাৰ একেলগে বহিছে। বাইদেউ আদৰণি জনাইছো,
0: ধন্যবাদ।
1: খুব ভাল লাগিছে দুটি খণ্ডত মই আপোনাৰ সৈতে কথা পাতি, মোৰো ভাল লাগিছে। ইমান ধুনীয়াকৈ আপুনি কথাখিনি কৈ আছে, শ্ৰোতাসকলেও ভাল পাইছে আৰু অনুষ্ঠানটি শুনি থাকি সকলোৱে ভাল পোৱা বুলি ক'লে আমাৰো ভাল লাগে। পুনৰ নিশ্চয় ভাল লাগিব যে আপোনাৰ কথাখিনি শুনি শ্ৰোতাসকলে ভাল পাইছে। বাইদেউ আপোনাৰ আৰু কিছু কথা আমি পাতিম এই খণ্ডটোত, কিন্তু আমি আৰম্ভণিতে বহুতো শ্ৰোতাৰ পৰা অনুৰোধ আহিছে যে আপোনাৰ কণ্ঠত তেওঁলোকে সংলাপ শুনিব বিচাৰে। যদি ভ্ৰাম্যমানৰ আৰু এখন নাটকৰ সংলাপ আপুনি কৈ শুনাই তেতিয়াহ'লে ভাল লাগিব।
0: মই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ গধূলি নাটকখনৰ এটা সংলাপ কওঁ। সেই নাটকখন মোৰ জীৱনৰ মানে কয় যে টাৰ্ণিং পইণ্ট, আৰু ইমান সুন্দৰ আছিল। আৰু যিসকলে শইকীয়া ছাৰৰ সান্নিধ্য পাইছিল তেওঁলোকে হয়তো কোনেও অস্বীকাৰ কৰিব নোৱাৰিব যে তেওঁৰ যি ব্যক্তিত্ব, গতিকে মইতো মোৰ কাৰণে তেওঁ মোৰ আদৰ্শ পুৰুষ। শইকীয়া ছাৰৰ পৰিচালনা, কথা কোৱা বা সকলোবোৰ কামেই, কাম কথা ইমান মানে ভাবিব লগা বা তুমি অনুকৰণ কৰিবলগীয়া বা মানিবলগীয়া, বিশেষকৈ মানিবলগীয়া। গতিকে ছাৰৰ এখন নাটক আছিল গধূলি, আৰু তেতিয়া মোৰ মানে তাৰ আগত মই ছাৰৰ আৰু এখন নাটক কৰিছিলোঁ আবাহনতে, তাৰ পিছৰ বছৰ ছাৰে গধূলি নাটকখন লিখিছিল অসম আন্দোলনৰ ওপৰত। আৰু যেতিয়া আমি মাটিত আখৰা গৃহত যেতিয়া আমি আখৰা কৰি থাকোঁ, প্ৰথম যিদিনা ছাৰ যায়, ছাৰে গোটেই নাটকখন লিখি নিনিয়ে দেই, দুটা বা তিনিটা চিন লিখি লৈ যায়। তেতিয়া ছাৰে মানে এজন এজনকৈ শিল্পী মাতি আছে, জীৱেশ্বৰ ডেকা আছিল, সেইবাৰ ৰাজীৱ গোস্বামী প্ৰথম আহিছিল ভ্ৰাম্যমানলৈ, মিনু কলিতা আছিলে, উৎসৱ কলিতা আছিলে, তাৰপিছত তেতিয়া ছাৰে এজন এজনকৈ মাতিছে যে তুমি এনেকুৱা, তোমাৰ এইটো। শেষত মোক ক'লে, জুৰি আহাচোন, তুমি তুমি মানে অলপ ছাত্ৰসন্তা, মানে ডাইৰেকশ্যন বুলি ছাৰে মোক সেই ৱৰ্ডটো কৈছে, মাত্ৰ সেই শব্দটোৱেই কৈছে। মই কৈছোঁ হ'ব ছাৰ। সেই গধূলি যিসকলে চাইছে, মই এনেকুৱা মানুহো লগ পাইছোঁ যিয়ে 10-12 বাৰ চাইছে গধূলি নাটকখন, তাৰ এটা সংলাপ মই গোটেই কাহিনীটো নকওঁ, সময় কম, তাৰ এটা সংলাপ কৈছোঁ। এতিয়া কিয় আহিছা? মোৰ একো হোৱা নাছিল বুলি জানিলা কাৰণে যোৱা। গুৱাহাটীত থকা ঘৰটোৰ ওপৰ মহলাটো সাজু কৰি লোৱা গ'ল, তাৰ পাছত ওপৰ মহলাত থাকিব পৰা উপযুক্ত মানুহ যোগাৰ কৰি লোৱা গ'ল, যোৱা। মই এই মাটিতে লেটি লৈ থাকিম, কিন্তু উয়ে যেনেকৈ ভেটিৰ তলে তলে ডাঙৰ ডাঙৰ ঘৰো খান্দে, ময়ো তেনেকৈ তোমাৰ গোটেই জীৱনটো খান্দি পেলাম। চাবা, মই কেঁচু নিচিনাকে জীয়াই নাথাকো। এই চোতালত দিয়া তোমাৰ সব লেকচাৰ মই তোমাকেই উভতাই দিম, যোৱা যোৱা মোৰ চকুৰ আগৰ পৰা, যোৱা।
1: খুব ভাল লাগিল বাইদেউ। আমি আপোনাৰ ভ্ৰাম্যমানৰ অভিনয় জীৱনৰ কথা পাতিলো, শৈশৱৰ কথা পাতিলো, পৰিয়ালটোৰ কথা পাতিলো, কিন্তু বৰ্তমানৰ পৰিয়ালটোৰ কথা আমি পতা নাই। আপোনাৰ বিবাহৰ পাছৰ পৰিয়ালটো, সেই বিষয়ে কওকচোন। আপোনাৰ বিবাহ কাৰ সৈতে সম্পন্ন হ'ল,

0: কেনেকৈ তেখেতক লগ পালে সেই বিষয়ে অকণমান কওক।
1: মোৰ বিয়াটো মানে সেইটো এটা মানে আমোদজনক ঘটনা যে তেওঁৰ মামাকৰ ঘৰ ৰঙিয়াতে, কিন্তু মই নাজানো, কিন্তু তেওঁৰ ভণ্টি আৰু তেওঁৰ বাইদেউ মোৰ বাইদেউৰ লগত পঢ়িছিল আৰু তেওঁৰ ভণ্টি মোৰ লগত পঢ়া, তেওঁলোকক জানো, তেওঁলোক নলবাৰীত থাকে, কিন্তু মই যাৰ লগত বিয়া হ'লোঁ তেওঁ জন্ম নগাঁও, পঢ়া শুনা বাহিৰত, তাৰপিছত যাদৱপুৰ ইউনিভাৰ্চিটিত পঢ়িছিল, গতিকে তেওঁৰ ঘৰৰ লগত অলপ সম্পৰ্কটো কম কাৰণে তেওঁক আমি চিনি নাপাইছিলোঁ। এবাৰ তেনেকেই আমাৰ ইয়াত বামুণি মৈদামত থিয়েটাৰ মাতিছিল তেওঁলোক, তেওঁৰ নাম জয়ন্ত চৌধুৰী, আৰু এগৰাকী আছিল পাঠশালাৰ হেমন্ত চৌধুৰী, তেওঁলোক দুয়ো একেলগে মানে এটা ৰুমত থকা, তেওঁলোকে থিয়েটাৰ মাতিছিল। মই ক'বই লাগিব ভ্ৰাম্যমাণ, তাৰপিছত লাহে লাহে মই বেলেগকে মানে ৰুম ললোঁ, বেলেগ ৰুমত থকা হ'লোঁ। তেতিয়া আমি তিনিজনী, মই, বিনু কলিতা, অঞ্জলি ছেত্ৰী, তিনিগৰাকী অভিনেত্ৰী একেলগে থাকোঁ, আৰু আমাৰ লগত আছিল এগৰাকী নৃত্যশিল্পী অকণী বুলি, ৰুম নাই মানে, এনেওতো গুৱাহাটীত অকণমান অসুবিধা হয় ৰুম পাবলৈ, তেওঁলোকে থাকে তেতিয়া ৰেলৱে কলনীত মানে কোৱাৰ্টাৰত, তাত ক'লে যে আৰু সৰু সৰু ৰুমবিলাক, তেওঁলোকে ক'লে যে আমাৰ এটা ৰুম দিব পাৰোঁ, আমি চাৰিজনী ছোৱালী মানে দুজনীয়ে থাকিব নোৱাৰি, আমি চাৰিজনী ছোৱালী, গতিকে চাৰিজনী ছোৱালী যেতিয়া সোমালো দেখিলোঁ কাষত আৰু এটা ৰুম আছে, তাৰমানে তেওঁলোক দুজনৰ দুটা ৰুম, গতিকে দুজনৰ দুটা ৰুম আমি ক'লোঁ বাদ দে, ইহঁতে য'তে তাকে থাকিব, আমাৰ অকুপাই কৰিলোঁ, আমাৰ সেই ৰুমটোতো বিচনা কৰিলো, তেওঁলোকতো ব্যস্ত হৈ আছে থিয়েটাৰৰ লগত, দুপৰীয়া আহিতো এতিয়া সোমোৱা নাই, ঘৰৰ ভিতৰত সোমোৱা নাই, মোক মাতে তাৰপিছত মোক মানে চবেই খুজিছোঁ, ও বাইদেউ এই ঘৰৰ মালিকজন আহিছে মাতক, মোৰ মাত তহঁতে, ই আমাৰ লাজ লাগে, আপুনি মাতক, মই ক'লোঁ আপোনালোক আহিব পাৰে ভিতৰলৈ, তাত আহিল, মই ক'লোঁ কিন্তু এটা কথা, আমি দুয়োটা ৰুম লৈ ল'লোঁ, কাৰণ আমাৰ নহয়গৈ এটা ৰুমেৰে, তাত থাকিলে তেওঁ, মই ক'লোঁ আপোনালোকে যদি মুখ হাত ধুব খোজে, গা পা ধুব কৰিব পাৰে, আমাৰ দিগদাৰ নাই, কাৰণ আমি চাৰিজনী ছোৱালী আছোৱে, তাত তেওঁ মানে চকী এখনত বহি আছে, তেতিয়া বহুত দাড়ি আছিলে মানুহজনৰ, এবাৰ সুধিলে এই আপুনি অঞ্জলি চৌধুৰীক চিনি পায়, মোৰ অঞ্জলি চৌধুৰী, কৈছেগে অঁ এনেকৈ ৰঙিয়া কলেজত যে পঢ়ে, অঞ্জলি চৌধুৰী না, কাৰণ বাইদেউক মই জলি বাইদেউ বুলি মাতোঁ, মোৰ বাইদেউৰ লগত পঢ়ে আৰু মোৰ বাইদেউৰ একেবাৰে মানে খুব ভাল বান্ধৱী আৰু, মই ক'লো জলি বাইদেউ, কৈছে অঁ, কৈছে মই তেওঁৰ ভায়েক, বোলে তেওঁলোকৰ ভায়েকো আছে নেকি,
0: আগতে নাজানিছিলোঁ,
1: আগতে মই নাজানিছিলোঁ, তেওঁলোকৰ এজন ল'ৰা বুলি জানো, দুজন যে আছে, কৈছে কি অঁ মই বেছি নলবাৰীত থকা নহয়তো ৰঙিয়াত, সেই তেনেকেই চিনাকি সূত্ৰপাত হ'ল, আৰু তেওঁ কিন্তু মোৰ নাটক মানে ভ্ৰাম্যমাণত বহুত আগৰ পৰা চাইছে, আমি আবাহনত এখন নাটক কৰিছিলোঁ, বিনোদ ভাগৱতী নামটো মই ক'বলৈ পাহৰিছিলোঁ, লাষ্ট ডেইজ অফ পম্পেইখন মানে পম্পেই প্ৰলয় বুলি তেওঁ অনুবাদ কৰি পেলাই সেই নাটকখন কৰিছিলোঁ, তাত আছিল হেৰি তোমাৰ প্ৰাঞ্জল শইকীয়া, প্ৰাণজিত দাস, মুনীন দাস দুয়োগৰাকীয়ে ঢুকাল, তাৰপিছত পুলিন নাথ, আৰু আছিলে ৰেবা ফুকন, তেনেকেই মানে সেই শিল্পীসকল আছিলে, তাত মই এটা চৰিত্ৰ কৰিছিলোঁ, নিদিয়া চৰিত্ৰটো কৰিছিলোঁ, অন্ধ ছোৱালীজনী, আৰু সেই চৰিত্ৰটো চাই তেওঁৰ মানে খুব ভাল লাগিছিল, আৰু মোৰ লগত যদিও চিনাকি নাছিল, হয়তো সেই তেনেকে মানে ভাল লাগিল, মোৰো কথা পাতি ভাল লাগিল, তাৰপিছত সেই চাৰিদিন মানে আমাৰ ৰুমতে তেওঁলোকে খোৱা বোৱা কৰিলে, আমি ৰান্ধো খাই ঠিকে আছে তেনেকে, তাৰপিছত দেখিলোঁ লাহে লাহে মানে প্ৰতিখন পেণ্ডেললৈ তেওঁলোক আহে, মানে অলপ দূৰত্বৰ পেণ্ডেলবিলাকত গুচি আহে, আৰু হেমন্ত দাটো পাঠশালাৰে, হেমন্ত চৌধুৰী, গতিকে কৃষ্ণদাৰ লগত যথেষ্ট ভাল, লাহে লাহে এওঁ অহা হ'ল, আমাৰ মানে এনেকুৱা হ'ল মঞ্চত উঠিলে আমি দেখোঁ আৰু যে এই একদম ছাইডত থিয় হৈ আছে আৰু, সেই তেনেকে চাগে মানে আকৰ্ষণটো হ'ল, হয়তো তেওঁৰ ফালৰ পৰাও হ'ল, মোৰ ফালৰ পৰাও হ'ল, সেইটোৱেই প্ৰেম, আৰু মই ভাবোঁ মানুহৰ জীৱনত প্ৰেম কিন্তু সঁচা প্ৰেমটো এবাৰেই হয়, এনে ভাল লাগে মানুহক, তুমি কোনেও অস্বীকাৰ কৰি ক'ব নোৱাৰে যে কাৰোবাক মই বিয়া কৰালোঁ বুলি, বিয়া হ'লোঁ বুলি কাৰোবাক তোমাৰ ভাল নালাগিব, সেইটো কিন্তু নহয়, মই সেইটো নামানো, ভাল লাগিব পাৰে, কাৰোবাৰ তোমাৰ ব্যক্তিত্ব আকৰ্ষণ কৰে, কাৰোবাৰ কথাই আকৰ্ষণ কৰে, কিন্তু যিটো প্ৰকৃত প্ৰেম যাৰ কাৰণে তুমি অনবৰতে চিন্তান্বিত হৈ থাকে, সেই প্ৰেমটো কিন্তু এবাৰে হয়, আৰু সেই প্ৰেমটোৱে চাগে মোৰ জয়ন্ত চৌধুৰীৰ লগত হ'ল, তাৰপিছত 93 চনত আমাৰ বিয়া হ'ল, তাৰপিছত কিন্তু মই আছোঁ 3 বছৰ থিয়েটাৰত, তাৰপিছত আমাৰ ল'ৰা হ'ল, মানে আমাৰ এতিয়াই পুত্ৰ সন্তান, গতিকে সিও ডাঙৰ হ'ল এতিয়া, তেনেকৈ এতিয়া

0: তেওঁ সংসারখন চলি আছে আৰু
1: বিয়াৰ পাছতো যেতিয়া আপুনি থিয়েটাৰলৈ গৈছে তেতিয়া তেওঁ আপোনাক সহযোগ কৰিছে
0: যথেষ্ট সহযোগ কৰিছে আৰু মোৰ ভাল লাগে তেওঁৰ খুবেই ৰাপ এইবিলাকত আৰু মানে কি আৰু এটা ভাল লগা কথা তেওঁৰ কাম যিবিলাক কাম মানে খুব আমি যে কওঁ খুব চিনচিয়াৰ
1: হয়
0: খুব সুন্দর তার কাম বিলাক জি কামই করে খুব সুন্দরকে করে আর তেও জানু বৰুৱাৰ লগত তেও মানে এসিস্ট কৰিছিল তৰা ছবিখনত তেতিয়া জানুদাই কৈছিল যে তুমি গুছি আহা মোবাইলে মোক কৈছিল মই বোলো একদম নালাগে দেই এতিয়া কাম পাইছে কাম থাকিব যেতিয়া কাম নাথাকিব গতিকে চাকৰিটোতো এটা মানে আমার কারণে এটা সুরক্ষা চাকরি এটা আছে মই বোলো তুমি এনেকে কৰি থাকা তারপিছতো তেওঁ কৰিছে শুভেচ্ছৰ দাসৰ লগত কিবা কিবি কাম ভাস্কর জ্যোতি মহন্তৰ লগত কৰিছে ৰাপটো আছে কাৰণে আসলে মোক একো নকয় বা মোক বাধা নিদিয়ে কোনোদিন মই তেওঁৰ পৰা এই ক্ষেত্ৰত বাধা পোৱা নাই হয়তো মোক এনেকুৱাও নহয় তেওঁ খুব মানে ইন্ট্ৰোভার্ট তেওঁ কথা চথা কমকে কয় মোক টানি নি কারোর লগত চিনাকি কৰি বা মোৰ কথা কারো আগত নকয় তেওঁ নিজে কিন্তু কোনোদিন বাধা নিদিয়ে কাম কৰিবলে
1: গতিকে আপোনাৰ সেইখিনি বিয়াৰ আগতে পৰিয়ালৰ পৰা যিদৰে পাইছিলে বিয়াৰ পাছতো আপুনি অন্তত স্বামীৰ পৰা সেইখিনি সহযোগ পাইছে
0: যথেষ্ট পাইছো যথেষ্ট পাইছো
1: আপোনাৰ ভ্ৰাম্যমানৰ কথা আমি পাতিলো আপোনাৰ এতিয়া পৰিয়ালটোৰ কথা আমি পাতিলো আপোনাৰ আন এটা দিশ আপুনি অনাতাঁৰৰ সৈতে বহু বছৰ ধৰি জড়িত আপুনি অনাতাঁৰৰ নাট বিভাগৰ শিল্পী লগতে আপুনি বিভিন্ন শ্ৰোতা ইতিমধ্যে আমালৈ বাৰ্তা প্ৰেৰণ
0: কৰিছে
1: আইদেউৰ বুলনিৰ ঘোষিকা হিচাপে আছিল আপুনি অকণিৰ মেল পৰিচালনা কৰিছিল গতিকে আকাশবাণীৰ সৈতে যিটো সম্পৰ্ক সেই সম্পৰ্কৰ আৰম্ভণি কেতিয়া হ'ল কেনেকৈ হ'ল সেই সময়ৰ কথা কওকচোন
0: আকাশবাণীৰ সৈতে সম্পৰ্ক আচলতে মই তেতিয়া যেতিয়া আমি গুৱাহাটীত থাকিবলৈ ল'লোঁ আৰু মই ভ্ৰাম্যমান বাদ দিলোঁ ল'ৰা মানে যেতিয়া বাবা হ'ল আৰু তাৰপিছতো অৱশ্যে মই এবাৰ গৈছিলোঁ দেই সেই দুবছৰ থকাত ভাগ্যদেৱীলে খুব মানে তেওঁলোকে জোৰ কৰিলে মই তলা মাৰি থৈ গ'লোঁ মানে হেৰি তলেৰে চিঠি এখন ভৰাই থৈ যায় 2002 চনত সেই মানে মই ছুটিকে কৈ থওঁ সেইটো সেইবাৰ তেওঁলোকৰ হেঁচাত মই গ'লোঁ আৰু মোৰ ল'ৰাই ভাবিলে যে তেতিয়া একেবাৰে সৰু সি ভাবিলে যে মই শ্বুটিঙলৈ গৈছে আহিব আৰু অলপ পিছত যেতিয়া দেখিলে 9 মাহ একেৰাহে মানে মই যদিও আহিছোঁ থাকিব পৰা নাই তাৰ পিছৰ বছৰ মানে আমাৰ ঘৰলৈ কোনোবা আলহী আহিলে ড্ৰয়িং ৰুমলৈ সি দৌৰি আহে মা থিয়েটাৰলৈ নাদাই সেই বস্তুটো মানে মোৰ খুব বুকুত লাগিল তাৰমানে সি অনুভৱ কৰিছে যে মাকজনী যে নাথাকে গতিকে মা থিয়েটাৰলৈ নাযায় অস্পষ্ট মাতেৰে সি চবকে কয় মা থিয়েটাৰলৈ নাদায় মই তেতিয়া ভাবিলোঁ যে নাই থিয়েটাৰলৈ আৰু নাযাওঁ তাৰপিছত মই ঘৰত থাকিলোঁ সেইখিনি সময়ত মোক চেতনা দাস চেতনা বাইদেউৰ নাম মই ল'বই লাগিব চেতনা বাইদেউ মানে মোক খুব গালি দিয়ে এম এছ আৰ গ্ৰুপত আমি কিবা নাটক কৰিলোঁ চিৰাজ কৰিলোঁ গিয়াছুদ্দিন আহমেদৰ ফণী শৰ্মাৰ মানে হেৰিৰ লগত জড়িত হৈ
1: পৰিলোঁ
0: নটসূৰ্যৰ সৈতে প্ৰথম নটসূৰ্য কিন্তু আৰম্ভ কৰা মানুহ বুলি ক'লে মানে গিয়াছুদ্দিন আহমেদৰ লগত মই আৰু মোৰ স্বামী এওঁকে সম্পাদক পাতিছিল তেতিয়া গিয়াছুদ্দিন আহমেদ যিহেতু চাকৰি কৰে তাৰ পিছত মঞ্চ নাটক কেইবাখনো কৰিলোঁ তেতিয়াই চেতনা বাইদেউক মানে লগ পাওঁতে মোক খুব গালি দিলে তই কিয় ৰেডিঅ'ৰ অডিশ্যনটো নিদিয়তে পাবি নহয় মই বুলি দিম ৰ'ব বাইদেউ ভয় লাগে নহয় কৈছে এই তই পাবি দিবি দিবি এনেকৈ ক'লে ৰ মই এইটোক ফৰ্ম আনি দিম নহ'লে মই বোলো হ'ব বাইদেউ দিম দিয়ক মই ঠিক তেনেতে এদিন ৰেডিঅ'তে শুনো আমি সৰুৰ পৰা অভ্যাস ৰেডিঅ' শুনা ৰেডিঅ' শুনি শুনিয়ে ডাঙৰ হ'লোঁ মানে অৱনী বৰা বন্তি বৰপূজাৰী অৱন বৰপূজাৰী তেনেকুৱা মাতবোৰ শুনি শুনিয়ে ডাঙৰ হোৱা তেতিয়া মানে এটা হেৰি দিলে যে ৰেডিঅ'ত ঘোষিকা ল'ব তেতিয়া কিন্তু আইদেউ বুলনি বা আমাৰ যিটো জেনেৰেল বুলি কয় সেই বুলি দিয়া নাছিলে ঘোষক ঘোষিকা লাগে মানে আবেদন কৰিব পাৰে মই দিলোঁ দিয়াৰ দিনা তাৰপিছত যিদিনা ইণ্টাৰভিউ হ'ল ইণ্টাৰভিউলৈ আহিলোঁ তেতিয়া মানে মোৰ ল'ৰা সৰু একদম কেঁচুৱা আৰু ইণ্টাৰভিউলৈ আহিছোঁ আহি মই সোমাইছোঁ আৰু তুমিতো জানাই আৰু বগা কাগজখন ঢাকি দিয়ে তাত কোন আছে গম নাপাওঁ
1: মাত্ৰ কণ্ঠস্বৰটো আপুনি শুনি থাকে
0: কণ্ঠস্বৰ শুনো তাহত মোক কৈ আছে একে বুকু ঠক ঠক মাৰিছে আৰু তেতিয়ালৈ মই নাটকৰ শিল্পী হোৱাই নাই দেই মই নাটকৰ অডিশ্যন দিয়াই নাই তাৰপিছত মোক ক'লে এইটো এই ইমান নাম্বাৰ পেজটো এইখিনি পঢ়ক সেইটো পঢ়ক এনেকে কৈ আছে আৰু তাৰপিছত ক'লে যে মানে সৰু ল'ৰা ছোৱালীৰ এটা সাধু ক'ব লাগে সাধু এটা তাত মানে মেকুৰীৰ মাত আছে কুকুৰৰ মাত আছে মই বোলো এইবিলাকতো মেকুৰীৰ মাত কুকুৰৰ মাত উলিয়াই দিলে বেছি ভাল লাগিব সাধুটোত মই তেনেকে মাতবোৰ দি দিলোঁ তাৰপিছত ক'লে আপুনি যাব পাৰে মই ওলাই গৈছোঁ ওলাই ঠিক এইখন দৰ্জা খুলিছোঁ মই তেতিয়া মানে গম পাইছোঁ সেইফালৰ য'ত পৰা মানে ইণ্টাৰভিউ লৈ আছে দৰ্জাখন বহুত জোৰে খুলি দিছে খুলি দি মানে মোক

0: পাইছে, মই তেতিয়া কিন্তু কাকো চিনি নাপাওঁ, মানে আকাশ মানে বন্তি বাইদেউকো চিনি নাপাওঁ, আনকি নীলুদাৰ মাতটো সেই শুনি থাকো, নীলুদাকো চিনি নাপাওঁ। তেতিয়া নীলুদা আছিল, আৰু কোনোবা আছিল ৰুমটোত, মই গুচি গ'লো। ঘৰলৈ গৈ কৈছো আৰু যে হয় মোৰ খুব ভাল হৈছে, নহ'লে অতি বেয়া হৈছে। কৈছে কিয়, মই বোলো নহয়, মই ওলোৱাৰ লগে লগে দৰ্জাখন খুলি মোক চাইছে, হয়তো ভালো হ'ব পাৰে নাইবা বেয়াও হ'ব পাৰে। তেনেকে তেনেকে তাৰপিছত মোলৈ গ'ল, পিছত গম পাইছো মানে মই এবাৰ ফাৰ্ষ্ট হৈছো আৰু, মোলৈ চিঠি গ'ল। মই ভবা নাই আৰু, তাৰ মাজতে ক'ব লাগিব মই ভ্ৰাম্যমান বাদ দিয়াৰ পিছত মই কলাক্ষেত্ৰ সমাজৰ লগত জড়িত হৈ পৰিলো ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ বাবে, যিবিলাক তাত মিটিং হৈছিল, মানে গাম্ভীৰ্যপূৰ্ণ সভা হয় য'ত মুখ্যমন্ত্ৰী থাকে, ছাৰে মানে আৰু সচিব আছিল তেতিয়া গৌতম শৰ্মা, দুয়োগৰাকী আমাৰ মাজত নাই, ছাৰে তেতিয়া কৈছিল যে আমি এইবোৰ অনুষ্ঠানৰ কাৰণে জুৰীক মাতিব লাগে, ছাৰৰ লগত দুদিন বহিব লাগিব কাৰণ তেওঁ সেই লিখে কথা এইবিলাক, গতিকে গোটেই বহি মেলি তেনেকে মানে মই জড়িত হৈ পৰিছিলো। মই ভাবিছো তাত ঘোষণা কৰিবলৈ যেনেকে মাতে, ইয়াতো মোক মাতিব, মাতিব আৰু মই যাম, মাইক্ৰফোনটো আগত লৈ ঘোষণাটো দিম, মইতো নাজানো। বহুত দিন মতা নামতা 20 দিনমান পিছত এদিন মই আহিলো, আহি মহিলা বিভাগলৈ গ'লো, বন্তি বাইদেউ বহি আছে, আৰু বন্তি বাইদেউকটো চবেই জানে, মানে মই সদায় ক'ব লাগিব এজ এ মানে এজন অফিচাৰ হিচাপে খুব সুদক্ষ, কিন্তু কথাবিলাক মানে যেনেকে কয়, তো মই কোনো বাইদেউ এনেকে মই অঁ পাইছা তুমি ঘৰত বহি থাকিলে নহ'ব নহয়, তুমি ইয়ালে আহিব লাগিব, কামবোৰ শিকিব লাগিব। বোলে কি কাম শিকিব লাগিব আৰু, মোৰ মূৰটো গৰম উঠি গ'লেই নহয়, কৈছে মেচিনাৰী কামবোৰ শিকিব লাগিব, তোমাৰ লগত পোৱাবিলাকে কাম ডিউটিয়ে কৰিলে। তেতিয়া মণিয়ে পাইছিল দেই, মণি বৰদলৈ, আকৌ মণিক মই পালো, মানে আমাৰ দুয়োগৰাকীৰ খুব কথাবিলাকো মিলে, ভাল লাগে, মণিকে পাইছো, আকৌ ৰেডিঅ'ত পালো, বোলো ঠিক আছে। তাৰপিছত আহিলো, আহি কামবিলাক শিকিলো, তেতিয়াতো চিডিৰ যুগ নাছিল, এই স্পুলটোহে ঘূৰাই ঘূৰাই কৰিব লাগে, সেই তেনেকে তেনেকে তেনেকে কামবিলাক কৰি মানে আকাশবাণীৰ লগত জড়িত হলো। তাৰপিছত মই নাটকৰ অডিশ্যন দিছো, তাৰপিছত নাটকৰ অডিশ্যন দিলো, পাছ কৰিলো, আৰু প্ৰত্যেকটো মানে বি হাই এ গ্ৰেডলে মানে ৰ'ব লগা হোৱা নাই আৰু, এবাৰ এবাৰতে পাছ কৰি গৈছো, মোৰ সেইটোৱে মানে ভাল লাগে আৰু, ভাগ্য বুলি কওঁ আৰু নিজৰ।
1: ৰেডিঅ'ত আপুনি বহুকেইখন নাটকত অভিনয় কৰিছে, আজি যদি শ্ৰোতাসকলক কৈ শুনাব বিচাৰে কোনখন নাটকৰ সংলাপ আপুনি কৈ শুনাব বিচাৰে?
0: নাটকটো বহুত কৰিছো, মানে খুব ভাল লগা নাটক বা উপন্যাস, দতাল হাতীৰ ৰুৱে খোৱা হাওদাৰ, সেই চৰিত্ৰত কৰিও মোৰ ভাল লাগিছিলে, বা নাটক ধৰা মানে এতিয়া মোৰ নামবোৰ মনলৈ নাহে, অনিতা, হয়তো তুমি গম পাবা,
1: অনিতা আছে,
0: আৰু নয়নদা থাকোঁতেও তেওঁৰ লগত বহুত নাটক কৰিছো, সপোন জ্যোতি ঠাকুৰ তেওঁৰ নাটক কৰিছো, গতিকে সেই তেনেকে তেনেকে আৰু এখন নাটক কৰিছিলো মই, মানিক ৰাইটং, মানিক ৰাইটঙৰ মোৰ কিন্তু সংলাপ মনত নাই, আৰু এখন নাটক কৰিছিলো অচিন মুখ বুলি, যে সেই ব্ৰিটিছৰ আন্দোলনৰ সময়ত যে এই যে সৰু সৰু ঠাইৰ চাহ বাগিচাৰ যে একো একোগৰাকী নাৰী আহি যে যুদ্ধ কৰি মানে জীৱন দিছিল অত্যাচাৰ সহ্য কৰি, সেই মানুহবিলাকৰ নাম কিন্তু আমি বহুতেই নাজানো, দাৰকী দাসীৰ নাম বুৰঞ্জীটো নাই, হয়তো মুঙুৰী মেম, মালতী মেম, যিয়ে মানে চাহাববিলাকে যেনেকে মানে নাৰী শোষণ কৰিছিলে তেওঁলোকৰতো সেইটোৱে আছিলে, গতিকে তেওঁ বাগিচাৰ এগৰাকী ছোৱালী, তেওঁক মানে ৰাখিছিল, ৰাখি মদত খুৱাই দিয়ে, মদত খুৱাই দি তেওঁক তাৰমানে তেওঁলোকে শোষণটোতো কৰে, লগতে তেওঁলোকৰ তলতীয়া কৰি ৰাখে যাতে প্ৰতিবাদ কৰিব নোৱাৰে। সেই মুঙুৰী মেমে যেতিয়া মানে ব্ৰিটিছৰ আন্দোলন হ'ল, তেওঁতো মদ খায়েই টুম হৈ থাকে, তেতিয়া মুঙুৰী মেমে মানে এদিন ওলাই যাওঁতে লগৰ এজনীৰ লগত দেখিলে মানে চবেই মহাত্মা গান্ধীজী কি জয়, মহাত্মা গান্ধীজী কি জয় খুব কৈ আছে, সেই তেতিয়া মদ খায়েই আছে তাই, তেতিয়া মানে এটা সংলাপ কৈছিল, ঐ লক্ষ্মী, এই মানুহগিলাই কি কৰিছে ৰে, হে পিকেটিং, কি পিকেটিং ৰে, টিপুষ্ট, হে না পারবি, থাম ময় পুষিম র, হই তোমরা এখানে কি করছিস রে, হে মদ আর কানির বিরুদ্ধে পিকেটিং, কি কথা কইছে, মুই তো সকাল বিকাল সব তুতে মদ খাই

0: Gulo e tagu. Mutu titea su. Kikois handulon bapuji etu kun bapuji de. Eta ki sab keda handulon. He tumra agate kotha tu goiba lage. Mutu sabor mod nakhan. Kosom khalu. Sab tu bahut harami. लक्ष्मी गांधी महाराज तो बहुत अच्छा इंसान आसे रे हे चंदा तो मुख दे मुई बागान ते निये जाबो साल रे लक्ष्मी साल गांधी महाराज की जय
1: খুব ভাল লাগিল বাইদেউ আপুনি ধারাবাহিকতো অভিনয় কৰিছে আপুনি সিনেমাতো অভিনয় কৰিছে এই অভিজ্ঞতাৰ কথা কওকচোন আৰু যদি সম্ভৱ হয় আৱৰ্তনত আপুনি কৰা চৰিত্ৰটোৰ যি সংলাপ সেয়া শুনিবলৈ পালে আমাৰ আৰু খুব ভাল লাগিব আৰু সেই মুহূৰ্তৰ কথা আপুনি সংলাপ কওঁতে এটা বিশেষ ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল যিটো কথা আমি জানো সেই কথাটো শ্ৰোতাসকলে শুনি খুব ভাল পাব আপুনি কলে ভাল লাগিব
0: আৱৰ্তন আচলতে আৱৰ্তনখন যেতিয়া আৰম্ভ হয় আমি তেতিয়া আমাৰ কিন্তু থিয়েটাৰ চলি আছে দেই কাৰণ আৱৰ্তনৰ বিষয়বস্তুটোৱেই আছিল থিয়েটাৰ আৰু অকল আৱৰ্তনৰ কাৰণে পোন্ধৰ দিন আমাৰ মানে প্ৰযোজকে আবাহন থিয়েটাৰ প্ৰযোজক কৃষ্ণ ৰয়ে পেণ্ডেল ৰখা নাছিলে সন্ধিয়া শইকীয়া ছাৰ গুৱাহাটীৰ পৰা গোটেই ইউনিটটো গৈ পাঠশালাত উপস্থিত হ'ল তাৰপিছত আমাক সকলোকে মাতিলে তেতিয়া ছাৰে ক'লে যে তোমালোক কাইলৈ ৰাতিপুৱা মানে আহিবা আমাৰ যাত্ৰা আৰম্ভ কৰিম 8 বজাত সকলোৱে মিলি আমি যেনেকৈ থিয়েটাৰৰ মানে আৰম্ভণি কৰোঁ ঠিক তেনেকৈ আৰম্ভণি কৰিম আহিবা আৰু আবাহনৰ যিটো কেম্পাছ বৃহৎ ফিল্ডখন তাৰে এটা কাষত মানে প্ৰযোজক নিজেই থাকে তেওঁৰ ঘৰ তাতে এটা ৰুম আকৌ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ আৰু এইফালে গোটেই আমাৰ শিল্পীসকলৰ থকা ৰুম মই আছিলোঁ যিহেতু বাহিৰত মোক বেলেগ এটা ঘৰত ব্যৱস্থা কৰি দিছিল ৰাতিপুৱা ঠিক মই ডাঙৰ গেটখন খুলি সোমাইছোঁ আৰু এখন ডাঙৰ ফিল্ড সেউজীয়া ঘাঁহনি বৰ সুন্দৰ আবাহনৰ ফিল্ডখন সিটো মূৰত মই দেখিছোঁ ছাৰ থিয় হৈ আছে আৰু ছাৰৰ থিয় হোৱাৰ এটা ভংগী আছে বিশেষ ভংগী হাত দুখন পিছফাললৈ দি চশমাযোৰ অলপ তললৈ নমাই ছাৰে মানে গেটলৈকে চাই আছে তো ছাৰে মোক দেখি পেলাই ক'লে আহাচোন মোক মাতিলে মই ছাৰৰ ওচৰলৈ গ'লোঁ তেতিয়া ছাৰে মোক একো কোৱা নাই তেতিয়ালৈ ছাৰে তেতিয়া মোক ক'লে হেৰি অৰুণ গুহ ঠাকুৰ তাক মাতিলে তাৰপিছত ছাৰে মোক ক'লে যে মোৰ ছবিখনত এটা চৰিত্ৰ আছে চৰিত্ৰটো কিন্তু তোমাৰ বয়সৰ নহয় আমাৰ আৰু এগৰাকী মানে সহশিল্পী আছিল সেই শিল্পীগৰাকীৰ বয়সৰ ক'লে তেওঁৰ বয়সৰ কিন্তু মোক অভিনয়টো লাগিব নহয় গতিকে তুমি পাৰিবানে তুমি কৰা মোক ক'লোঁ ছাৰ মই পাৰিম জানো কৈছে পাৰিবা তাৰপিছত ছাৰে মোক ক'লে তুমি সংলাপখিনি লিখি ল'বা মই যিটো চৰিত্ৰ কৰিছোঁ যে প্ৰাণমানত বহুত বছৰ থকা এগৰাকী বয়সীয়া অভিনেত্ৰী যিয়ে নেকি এতিয়া ভাল চৰিত্ৰ এটাও নাপায় আৰু ভ্ৰাম্যমান থিয়েটাৰবিলাকেও নিবিচাৰে কিন্তু মানুহগৰাকী নাথাকিলেও নহয় মানে বিচনাত মই বহি থাকোঁ মোৰ লগত আছিল মৃদুলা বাইদেউ আছিল নায়িকা মৃদুলা বাইদেউ ভ্ৰাম্যমানৰ শিল্পী আৰু আৰু এটা ছাইডত আছিলে মিতালী বৈশ্য ছাৰে ক'লে যে কিন্তু চিনটো মানে অকণমান মানে খাই থকা মানে মদিৰা পান কৰে আৰু অভিনেত্ৰীগৰাকী তেওঁৰ জীৱনৰ মানে বহুত ফ্ৰাষ্ট্ৰেশ্যন যে অভিনয় ভাল অভিনয় নাপায় ভাল চৰিত্ৰ নাপায় কিন্তু তেওঁ আকৌ এই নায়িকাগৰাকীক যে বাহিৰৰ মানুহ এজনৰ লগত অকণমান এটা সম্পৰ্ক হৈছে সেই কথাটো গম পায় গম পায় কাৰণেই তেওঁ তেতিয়া নায়িকাগৰাকীক কয় যে তুমি ইয়াৰ পৰা গুচি যোৱা সেই তেতিয়া এটা মানে আছিল মই বিচনাত বহি থাকোঁ মই গিলাচৰ পৰা অলপ অলপ লৈ খাই থাকোঁ মৃদুলা বাইদেউ আহে মৃদুলা বাইদেউ আহোঁতে তেতিয়া মই মানে মোৰ সংলাপ আৰম্ভ কৰোঁ আৰু আহা বহা ভাত খালা মই তোমালৈকে ৰৈ আছো বুজিছা এতিয়া ভাল চৰিত্ৰও নাপাওঁ ভাল চৰিত্ৰত অভিনয় কৰিবলৈও নাপাওঁ প্ৰযোজকবিলাকেও নিবিচাৰে
2: এইবাৰ কিন্তু এটা ডাঙৰ ৰোল পাইছোঁ একেবাৰে হিয়া উবুৰিয়াই কৰিব পৰা ৰোল পিছে ষ্টেজত নহয় অভিনয়ো নহয় তোমাক বাদ দেখুৱাবলৈ এজনী বুঢ়ী বাইদেউৰা ৰোল মেইন ডাইলগটো হ'ল পলুয়া।

ওলাই যোৱা। এই যে ইঞ্জিনিয়াৰ চাহাবে বাট এটা উলিয়াই দিছে, সেইফালেদি পলাই যোৱা, নহলে মৰিবা। মই যেনেকৈ মৰিলো তেনেকৈ মৰিবা। তোমাৰ এতিয়াও বাচিবৰ সময় আছে। ইহঁত চবেই সোণেৰে বাট বান্ধি দেখুৱাই, তেনেকৈহে আঠে বেঠে লৈ যায়। কিন্তু সেই বাট বৰ চুটি, অকণমান আগবাঢ়ি গ'লেই খাল, গেলা খাল। খালত পৰোঁতে পৰোঁতে হাত ভৰি ভাগিল, অকালতে বুঢ়ী হ'লো। শুনা, ওচৰলৈ আহা, বহা। এবাৰতো এটাই হীৰা মুকুতা খটোৱা বাট দেখুৱালে। গলো, বহুদূৰ গলো। ভাবিলো এই বাট জৰুৰ দীঘলীয়া। পেটত কেঁচুৱা বৈছা চাৰিমাহ, তাৰ পাছত সি বোলে মোৰ আঙুলি এটাকেই চুই পোৱা নাই। থিয়েটাৰৰ মালিকটোৱে বোলে সেইবোৰ নচলিব, গা চাফা কৰ, থিয়েটাৰ কৰ, যি হুকুম সেইমতেই কাম। চাফা, একদম চাফা।

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম আৰু চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক সকলোৱে কুশলে আছা। আজিৰ চোৰাৰ প্ৰথমেই আগবঢ়াইছোঁ জানো আহা শিতান্তি। এই শিতানত আজি তোমালোকক আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়ে ক'বলৈ ওলাইছোঁ।

তোমালোক সকলোৱে ইতিমধ্যে জানিছাই যে 21 জুনৰ দিনটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰা হয়। 2014 চনত ইউনাইটেড নেশ্যনছে এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছত 2015 চনৰ পৰা এই দিৱস পালন কৰা হৈ আহিছে। যোগ হৈছে ভাৰতৰ এক প্ৰাচীন সাধনা পদ্ধতি যিয়ে শৰীৰ, মন আৰু আত্মাৰ মাজত সমন্বয় স্থাপন কৰাত সহায় কৰে। যোগৰ উৎপত্তি ভাৰতত হৈছিল আৰু ইয়াৰ ইতিহাস বহু হেজাৰ বছৰ পুৰণি। প্ৰাচীন ভাৰতৰ ঋষিমুনিসকলে যোগক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ এক গুৰুত্বপূৰ্ণ পদ্ধতি হিচাপে বিকশিত কৰিছিল। ভাৰতীয় সভ্যতা, সংস্কৃতি আৰু দৰ্শনৰ সৈতে যোগ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। 2014 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইউনাইটেড নেশ্যনছ জেনেৰেল এছেম্বলিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ প্ৰস্তাৱ আগবঢ়াইছিল। এই প্ৰস্তাৱটি বিশ্বৰ 177খন দেশে সমৰ্থন জনায়। ৰাষ্ট্ৰসংঘৰ ইতিহাসত অন্যতম সৰ্বাধিক সমৰ্থিত প্ৰস্তাৱসমূহৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ প্ৰস্তাৱটোও এটা। ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই প্ৰচেষ্টাৰ ফলতেই 21 জুনৰ দিনটোক আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰা হয়। তোমালোকে নিশ্চয় জানা ভাৰত যোগৰ জন্মভূমি হিচাপে পৰিচিত। যোগৰ জৰিয়তে ভাৰতৰ প্ৰাচীন জ্ঞান, স্বাস্থ্য চেতনা আৰু সাংস্কৃতিক ঐতিহ্যই বিশ্বজুৰি প্ৰসাৰ লাভ কৰিছে। আন্তৰ্জাতিক যোগ দিৱসে ভাৰতৰ এই অমূল্য উপহাৰক বিশ্বমঞ্চত অধিক প্ৰতিষ্ঠা আৰু স্বীকৃতি প্ৰদান কৰিছে। এই দিৱস পালনৰ মূল উদ্দেশ্য হৈছে যোগাভ্যাসৰ উপকাৰিতাৰ বিষয়ে জনসাধাৰণক সচেতন কৰা। নিয়মিত যোগাভ্যাসে শাৰীৰিক সুস্থতা বৃদ্ধি কৰে, মানসিক চাপ হ্ৰাস কৰে, মনোযোগ বৃদ্ধি কৰে আৰু সুস্থ জীৱনশৈলী গঢ়ি তোলাত সহায় কৰে। বৰ্তমান সময়ত বিশ্বৰ বহু দেশত লাখ লাখ লোকে যোগাভ্যাস কৰে। বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান আৰু বিভিন্ন সামাজিক সংগঠনে আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে যোগ শিবিৰ, সজাগতা কাৰ্যসূচী আৰু প্ৰদৰ্শনীৰ আয়োজন কৰে। বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিভিন্ন সামাজিক সংগঠনে আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে যোগ শিবিৰ, সজাগতা কাৰ্যসূচী আৰু প্ৰদৰ্শনীৰ আয়োজন কৰে। আন্তৰ্জাতিক যোগ দিৱস কেৱল এটা দিৱস নহয়, ই সুস্থ, শান্তিপূৰ্ণ আৰু সুষম জীৱনৰ বাবে যোগৰ গুৰুত্ব স্মৰণ কৰোৱা এক বিশ্বব্যাপী আন্দোলন। ভাইটি ভণ্টিহঁত, প্ৰতি বছৰে যোগ দিৱস পালনৰ উদ্দেশ্যে এটা বিষয় নিৰ্ধাৰণ কৰা হয়। এই বছৰ অৰ্থাৎ 2026 চনৰ বিশ্ব যোগ দিৱসৰ বিষয়বস্তু হৈছে য়োগা ফৰ হেলডি এজিং, অৰ্থাৎ সুস্থ বাৰ্ধক্যৰ বাবে। আমি যদি কোমলীয়া বয়সৰ পৰাই নিয়মিত যোগাভ্যাস আৰু সন্তুলিত জীৱনশৈলীৰে নিজকে আগবঢ়াই লৈ যাওঁ, তেতিয়াহ'লে ভৱিষ্যতেও আমি এটি নিৰোগী শৰীৰ লাভ কৰিব পাৰিম। এই বিষয়বস্তুৱে সকলো বয়সৰ লোকৰ বাবে যোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে। নিয়মিত যোগাভ্যাসে শৰীৰৰ নমনীয়তা, ভাৰসাম্য, শক্তি আৰু মানসিক সুস্থতা বৃদ্ধি কৰি সুস্থ আৰু সক্ৰিয় জীৱন যাপন

জীৱনত সহায় কৰে। ভাইটি ভণ্টিহঁত, আজিৰ জানুৱাহাত তোমালোকে আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়ে কিছু কথা জানিলা। আজিৰ জানুৱাহা ইমানেই।

চেমনীয়া ভাইটি ভণ্টিহঁত, আজি কিশোৰ কিশোৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে যোগাভ্যাস অৰ্থাৎ তোমালোকৰ বয়সৰ ল'ৰা ছোৱালীৰ বাবে যোগাভ্যাসৰ গুৰুত্ব সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছো। মানৱ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়ছোৱাৰ ভিতৰত কৈশোৰ অৱস্থা অন্যতম। এই সময়ছোৱাত এজন ব্যক্তিৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আৱেগিক বিকাশ দ্ৰুতগতিত সংঘটিত হয়। সেয়েহে এই বয়সত সুস্থ শৰীৰ আৰু সুস্থ মন গঢ়ি তোলাটো অতি প্ৰয়োজনীয়। কিন্তু বৰ্তমান যুগত পঢ়া শুনাৰ চাপ, প্ৰতিযোগিতামূলক মানসিকতা, মোবাইল ফোন আৰু সামাজিক মাধ্যমৰ অত্যধিক ব্যৱহাৰ, শাৰীৰিক ক্ৰিয়াকলাপৰ অভাৱ আদিয়ে কিশোৰ কিশোৰীসকলৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে। এনে পৰিস্থিতিত যোগাভ্যাসে এক কাৰ্যকৰী আৰু বিজ্ঞানসন্মত সমাধান আগবঢ়ায়। যোগ হৈছে ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ এক অমূল্য অৱদান। যোগ শব্দৰ অৰ্থ হৈছে সংযোগ বা একত্ৰিত কৰা। যোগে শৰীৰ, মন আৰু আত্মাৰ মাজত সমন্বয় স্থাপন কৰে। হাজাৰ হাজাৰ বছৰৰ পৰাই যোগাভ্যাসে মানুহক সুস্থ, সজীৱ আৰু মানসিকভাৱে শক্তিশালী কৰি অহা দেখা গৈছে। আজিৰ আধুনিক বিজ্ঞানেও যোগাভ্যাসৰ উপকাৰিতা স্বীকাৰ কৰিছে। আহাচোন প্ৰথমে আমি যোগাভ্যাসৰ শাৰীৰিক উপকাৰিতাৰ বিষয়ে আলোচনা কৰোঁ। নিয়মিত যোগাভ্যাসে শৰীৰ নমনীয় আৰু শক্তিশালী কৰি তোলে। বিভিন্ন যোগাসনে মাংসপেশী, হাড় আৰু সন্ধিসমূহক সক্ৰিয় কৰি ৰাখে। নিয়মীয়া যোগাভ্যাসৰ দ্বাৰা ৰক্ত সঞ্চালন উন্নত হয়, শ্বাস প্ৰশ্বাসৰ ক্ষমতা বৃদ্ধি পায় আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বাঢ়ে। কিশোৰ কিশোৰীসকলৰ বাবে এই সুফলসমূহ বিশেষভাৱে গুৰুত্বপূৰ্ণ, কিয়নো এই সময়তে শৰীৰৰ বৃদ্ধি আৰু বিকাশ সম্পূৰ্ণ হয়। আজিকালি বহু শিক্ষাৰ্থীয়ে ঘণ্টাৰ পিছত ঘণ্টা বহি বহি পঢ়ে অথবা মোবাইল ফোন ব্যৱহাৰ কৰে, ফলত পিঠিৰ বিষ, ডিঙিৰ বিষ, মেদবহুলতা আৰু শাৰীৰিক নিষ্ক্ৰিয়তাৰ দৰে সমস্যা বৃদ্ধি পাইছে। যোগাভ্যাসে এই সমস্যাসমূহ হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ ফলত শৰীৰ সতেজ হয় আৰু দৈনন্দিন কাম কাজ অধিক উৎসাহেৰে সম্পন্ন কৰিব পাৰি। শাৰীৰিক স্বাস্থ্যৰ দৰেই মানসিক স্বাস্থ্যও সমানেই গুৰুত্বপূৰ্ণ। বৰ্তমান সময়ত বহু কিশোৰ কিশোৰীয়ে পৰীক্ষাৰ ভয়, উদ্বেগ, মানসিক চাপ, হতাশা আৰু আত্মবিশ্বাসৰ অভাৱৰ সন্মুখীন হয়। যোগাভ্যাসে এই সমস্যাসমূহ দূৰ কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰে। ধ্যান আৰু প্ৰাণায়ামৰ জৰিয়তে মন শান্ত হয়, একাগ্ৰতা বৃদ্ধি পায় আৰু ইতিবাচক চিন্তাধাৰা গঢ় লৈ উঠে। নিয়মিত যোগাভ্যাস কৰা শিক্ষাৰ্থীসকল সাধাৰণতে অধিক মনোযোগী, আত্মবিশ্বাসী আৰু শৃংখলাবদ্ধ হয়। তেওঁলোকে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ শিকে আৰু সাহসেৰে জীৱনৰ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সক্ষম হয়। সেইকাৰণে মনত ৰাখিবা, যোগাভ্যাস কেৱল শাৰীৰিক ব্যায়াম নহয়, ই ব্যক্তিত্ব গঠনৰ এক শক্তিশালী মাধ্যম। এতিয়া আহাচোন আমি কিশোৰ কিশোৰীৰ বাবে উপযোগী কেইটামান যোগাসন আৰু প্ৰাণায়ামৰ বিষয়ে জানি লওঁ। কিশোৰ কিশোৰীৰ বাবে তাৰাসন, বৃক্ষাসন, ত্ৰিকোণাসন, ভুজংগাসন, বজ্ৰাসন, পদ্মাসন আৰু শৱাসন বিশেষভাৱে উপকাৰী। তাৰাসনে

শৰীৰৰ ভংগী সঠিক কৰি ৰাখে আৰু ভাৰসাম্য উন্নত কৰে। বৃক্ষাসনে একাগ্ৰতা আৰু মনোযোগ বৃদ্ধি কৰে। ত্ৰিকোণাসনে শৰীৰ নমনীয় কৰে আৰু মাংসপেশী শক্তিশালী কৰে। ভুজংগাসনে মেৰুদণ্ড সুস্থ কৰি ৰখাত সহায় কৰে আৰু হাওঁফাওঁৰ প্ৰসাৰণ ঘটায়। বজ্ৰাসনে হজম শক্তি উন্নত কৰে। পদ্মাসন ধ্যানৰ বাবে উপযোগী আৰু শৱাসনৰ জৰিয়তে শৰীৰ আৰু মনক সম্পূৰ্ণৰূপে জিৰণি দিব পাৰি। তোমালোকৰ বাবে উপযোগী প্ৰাণায়ামৰ ভিতৰত অনুলোম বিলোম, ভ্ৰামৰী, নাড়ী শোধন আৰু গভীৰ শ্বাস প্ৰশ্বাসৰ অনুশীলন বিশেষভাৱে উপকাৰী। অনুলোম বিলোমে মন শান্ত কৰে আৰু একাগ্ৰতা বৃদ্ধি কৰে। ভ্ৰামৰী প্ৰাণায়ামে উদ্বেগ, খং আৰু মানসিক চাপ হ্ৰাস কৰে। নাড়ী শোধনে শৰীৰ আৰু মনৰ মাজত ভাৰসাম্য স্থাপন কৰে। এই প্ৰাণায়ামসমূহ নিয়মিতভাৱে অনুশীলন কৰিলে স্মৃতিশক্তি, মনোযোগ আৰু আত্মবিশ্বাস বৃদ্ধি পায়। বৰ্তমান সময়ত মোবাইল ফোন আৰু সামাজিক মাধ্যমৰ অত্যধিক ব্যৱহাৰে বহু কিশোৰ কিশোৰীক বাস্তৱ জীৱনৰ পৰা আঁতৰাই লৈ গৈছে। বহুতৰে পৰ্যাপ্ত টোপনি নহয়, শাৰীৰিকভাৱে সক্ৰিয় হৈ নাথাকে আৰু মানসিকভাৱে অস্থিৰ হৈ পৰে। যোগাভ্যাসে তেওঁলোকক এইসমূহ সমস্যাৰ পৰা মুক্তি দিয়াত সহায় কৰে। ই মনক স্থিৰ কৰি তোলে, শৰীৰক সক্ৰিয় ৰাখে আৰু জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী গঢ়ি তোলে। যোগাভ্যাসে সামাজিক আৰু নৈতিক মূল্যবোধো বিকশিত কৰে। ই ধৈৰ্য, সংযম, শৃংখলা, সহনশীলতা আৰু আত্মনিয়ন্ত্ৰণৰ শিক্ষা দিয়ে। এই গুণসমূহে এজন কিশোৰ বা কিশোৰীক এগৰাকী দায়িত্বশীল আৰু আদৰ্শ নাগৰিক হিচাপে গঢ়ি তুলিবলৈ সহায় কৰে। ভাইটি ভণ্টিহঁত, আজিৰ প্ৰতিযোগিতামূলক যুগত সফলতা লাভ কৰিবলৈ কেৱল মেধা থাকিলেই নহয়, সুস্থ শৰীৰ আৰু সুস্থ মনৰো প্ৰয়োজন। সেই সুস্থতাৰ পথত যোগাভ্যাস এক বিশ্বস্ত সংগী হোৱা উচিত। দৈনিক মাত্ৰ 20-30 মিনিট যোগাভ্যাসৰ বাবে ব্যয় কৰিলেও ইয়াৰ সুফল তোমালোকে অনুভৱ কৰিব পাৰিবা। ইতিমধ্যে কোৱা কথাখিনিৰ পৰা তোমালোকে নিশ্চয় বুজি পাইছা যে যোগাভ্যাস হৈছে কিশোৰ কিশোৰীৰ শাৰীৰিক আৰু মানসিক বিকাশৰ এক শক্তিশালী মাধ্যম। ই শৰীৰক সুস্থ, মনক শান্ত, চিন্তাক ইতিবাচক আৰু ব্যক্তিত্বক সুসংগঠিত কৰি তোলে। যোগাভ্যাসৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে শিক্ষাৰ্থীৰ জীৱনৰ ওপৰত ইতিবাচক প্ৰভাৱ। নিয়মিত যোগাভ্যাস আৰু ধ্যানৰ ফলত স্মৃতিশক্তি বৃদ্ধি পায়, মনোযোগ অধিক কেন্দ্ৰীভূত হয় আৰু শিকাৰ ক্ষমতা উন্নত হয়। বহু গৱেষণাত দেখা গৈছে যে যোগাভ্যাস কৰা শিক্ষাৰ্থীসকলে পঢ়া শুনাত অধিক একাগ্ৰতা দেখুৱায় আৰু পৰীক্ষাৰ সময়ত মানসিক চাপ তুলনামূলকভাৱে কম অনুভৱ কৰে। সেয়েহে বিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহতো যোগাভ্যাসৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। যোগাভ্যাসৰ জৰিয়তে আমি কেৱল নিজৰ স্বাস্থ্যই উন্নত নকৰোঁ, বৰঞ্চ এখন সুস্থ আৰু সুসংহত সমাজ গঢ়াৰ দিশতো অৱদান আগবঢ়াওঁ। সেয়েহে সকলো বয়সৰ লোকেই যোগাভ্যাসক দৈনন্দিন জীৱনৰ অংশ কৰি লোৱা উচিত। তোমালোকৰ দৰে কিশোৰ কিশোৰীসকলেও যোগাভ্যাসক এতিয়াৰে পৰা নিয়মীয়া অভ্যাস হিচাপে আদৰি ল'লে ভৱিষ্যতলৈ সুন্দৰ সুস্থ জীৱন একোটা গঢ় দিব পাৰিবা। আশা কৰোঁ তোমালোকে মনত ৰাখিবা, সুস্থ শৰীৰতহে সুস্থ মনৰ বাস আৰু সুস্থ শৰীৰ মনেই সুন্দৰ ভৱিষ্যতৰ ভেটি।

ইমান পৰে কিশোৰ কিশোৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে যোগাভ্যাস এই শীৰ্ষক কথিকাটি শুনিলা। কথিকাটি তোমালোকলৈ বুলি লিখি পঠিয়াইছিল মামণি ৰয়চৌধুৰীয়ে। চোৰাত এইবাৰ শুনো আহা ক্ষেত্ৰীৰ কমলা মেধি ছোৱালী বিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা কেইটিমান গীতমাত। প্ৰথমে এয়া বৈশালী বচাকৰ কণ্ঠত বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত এটি গীত।

তন্ময় গোস্বামীৰ কণ্ঠৰ জ্যোতি সংগীতটি শুনিলা। চোৰাৰ শেষত শুনোৱা হা এটি মীৰা ভজন, পৰিৱেশন কৰিছে অনিন্দিতা ডেকাই।

ভাইটি ভণ্টিহঁত, ইমানপৰে তোমালোকে ক্ষেত্ৰীৰ কমলা মেধি ছোৱালী বিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা গীতমাত শুনিলা। আজিলৈ আমাৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোকলৈ পুনৰ মৰম চেনেহ যাচি আজিৰ চোৰা সামৰি মই নিভা বাইদেৱে বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ চোৰাত এই একে সময়তে।

0: শিক্ষার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: হেল্ল, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মোৰ এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দিনৰ 11 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি পুৱা পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশ লয়। ৰাজ্যত যোগ দিৱসৰ সৈতে সংগতি ৰাখি আজি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট উদ্যানত আয়োজিত যোগ দিৱসৰ

0: ৰাজ্যৰ উচিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী অশোক সিংহল আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে ভাগ লয়। বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত ৰূপান্তৰকাৰী ভূমিকা পালন কৰিছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউ জি 2026 আজি পুনৰ অনুষ্ঠিত হ'ব। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত হ'বলগীয়া এই পৰীক্ষাত 22,79,000 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। ইউৰোপীয় সংঘই অসম ভ্ৰমণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। কাইলৈ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 7 দিনত ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত নামনি অসম, মধ্য অসম, উজনি অসম আৰু বৰাক উপত্যকাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আৰু ICC মহিলা T20 বিশ্বকাপত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নাটশালা।

0: Bora. Furai. কেইটা বাজিল?
1: কেলে 12 বাজি নাকো?
0: মানুহবিলাক হোৱাই নাইচোন। হেয়া কাষৰ বিল্ডিংটোত লাইট জ্বলি আছে চা।
1: এই চহৰৰ মানুহ খোৱাত পলম হয়।
0: চুপি চুপি আহি থাক।
1: মুদাই তোৰ আকৌ কি চিচি হ'ল?
0: গোটেই গাঁৱত তিতি গ'লো ভদাই।
1: গাঁৱত তিতিবলৈ বৰষুণ ক'ত পৰিলো?
0: বৰষুণ নহয় অ।
1: তেনেহ'লে
0: ওপৰৰ বিল্ডিঙৰ পৰা চুৱা পানী পেলাই দিলে।

0: যোগাযোগ হোৱা হলে ভালেই আছিল, এইসোপা গেলা চোৱা পানী।
1: হ'ব দে, তোৰ গাৰ চোলাটোৰে গা মোৰ মোহাৰি
0: ললো বল।
1: সেইটো গেট
0: হেৰ, গেটত দেখোন লাইট জ্বলি আছে, লাইটৰ পোহৰত যদি আমাক কোনোবাই দেখা পায়
1: তাৰ ব্যৱস্থা কৰিম ৰ।
0: সেই ব্যৱস্থাটো দিনতেই কৰি থব লাগিছিল, সেইকাৰণে তোক দিনতেই পঠিয়াইছিলো।
1: এই মই আহিছিলো
0: তেনেহ'লে,
1: চিচি কেমেৰাৰ কানেকশ্যনটো কাটিলো, কিন্তু এই গেটৰ লাইটৰ কানেকশ্যনটো কাটিবলৈ সুবিধা নাপালো।
0: পিছে টকাখিনিৰ কথা গম পালিনে নাই?

0: বেংকৰ পৰা উলিয়াই ঘৰ পোৱালৈকে মই পিছ ললোঁ। তাৰপিছত মালিক আহি ঘৰ সোমোৱাৰ আগতে মই আহি মালিকৰ গেটৰ আগত ইগিৰি চিগিল কৰি ৰৈ থাকিলোঁ।
1: তাৰপিছত কি হ'ল?
0: তাৰপিছত হ'ব আৰু কি, মালিকে মোক তেনেকৈ ৰৈ থকা দেখি কাম বন বিচৰা মানুহ বুলি টপককৈ সুধিলে।
2: ঐ, তই কি কাম কৰ?
3: মই ঘৰৰ সকলো কামেই কৰোঁ ছাৰ।
2: আমাৰ বাথৰুমটো চাফা কৰিব লাগে, পাৰিবি?
3: পাৰিম ছাৰ।
2: আহ, তেনেহলে মোৰ লগতে আহ।
3: বলক ছাৰ।
0: বুঝছই নদাই, এনেই বুঢ়ী নাচনী, তাতে আকৌ নাতিয়েকৰ বিয়া।
1: মানে
0: মানে মই মালিকৰ ঘৰলৈ কেনেকৈ সোমাব পাৰোঁ চল চাই থাকোঁতে মালিকে আহি মোক নিজে নিজৰ ঘৰৰ ভিতৰলৈ মাতি নিলেই নহয়।
1: তাৰ পিছৰখিনি ক।
0: ঘৰলৈ সোমাই যাওঁতে সকলোফালে মই চাই গ'লোঁ। ভিতৰলৈ সোমাই বাথৰুম চফা কৰা নাটক কৰিলোঁ। কাম দুখন থিয় কৰি ৰাখিলোঁ। মালিক মালিকনীয়ে কোৱা কথাবোৰ শুনিলো।
4: গডৰেজত
2: 1,00,000 টকা আনি থৈছো। কাইলৈ লেবাৰ পেমেণ্ট আছে।
4: গডৰেজটো বন্ধ কৰিলে নে নাই?
2: কৰিলো, চাবিটো টেবুলৰ ড্ৰয়াৰতে আছে। আজি মই ঘৰত নাথাকিম, চাইডলৈ যাম, কাইলৈ পুৱাহে আহিম।
4: লৰাটোৰ পৰীক্ষা, এই সময়ত নিজে আজি নগলে নহয়নে?
2: নহয়হে, আজি চাইটলৈ ইঞ্জিনিয়াৰ আহিব, মই যাবই লাগিব। তুমি লৰাক চম্ভালিবা, মই কাইলৈ আহিমেই নহয়।
4: মই এই বেমাৰী মানুহজনীয়ে অকলে পৰীক্ষাৰ সময়ত লৰাক চম্ভালি ঘৰ চম্ভালাটো কিমান কষ্ট সেইটো মইহে জানিম। তাতে টকাখিনিও আনি ঘৰত থৈ যাব ওলাইছে, যিহে দিনকাল হৈছে।
2: সেইবিলাক একো চিন্তা নকৰিবা, গেটত 2টা তলা মাৰি থবা, নিশা গেটৰ লাইটটো জ্বলাই ৰাখিবা।
0: গেটৰ সেই লাইটৰ কানেকশ্যন ক'ত কাটিব লাগে মই সকলো চাই থৈ গৈছো। নদাই
1: ক,
0: তই ইয়াতে ৰ, মই গেটলৈ গৈ লাইটৰ কানেকশ্যনটো কাটি দিওঁ, অন্ধকাৰ হ'লে তই যাবি।
1: হ'ব,
0: প্লাষ্টাৰ দেচোন
1: ল।
0: শুন নদাই
1: ক,
0: মই লাইটৰ কানেকশ্যনটো কাটি 2বাৰ ফেঁচাৰ মাত মাতিম, তেতিয়াহে তই যাবি। যোৱাৰ আগতে তই 3বাৰ ফেঁচাৰ মাত মাতিবি, যাব নোৱাৰিলে 1বাৰ ফেঁচাৰ মাত মাতিবি, আৰু মই যদি 1বাৰ মাত মাতোঁ তই গম পাবি যাব নেলাগে বুলি, বুজিলি?
1: বুজিলোঁ।
0: মই আহিলোঁ।

0: খুদাই
1: ধৰ মোৰ হাতত ধৰ
0: ৰহ ঢুকি পোৱা নাই
1: এইবাৰ তললৈ মোৰ হাতখন দিছো ভালকৈ ধৰিবি ঢুকি পাইছনে
0: পাইছো ৰহ
1: আহ আহ ওপৰলৈ উঠি আহ
0: গৈছো ৰহ কিবাকে তোর উপর উঠিল
1: কুকুর খাদ্য খিনি দে আক
0: দিছো র খা খা খা ভালক পেট ভরাই খা গোল গোল
1: গোল
0: কুকুর কেটা গোল
1: কলই গোল
0: টুপনি গোল সেয়া লপালপে ভাতগাল টেটুগুড়িলৈকে গিলি একেবাৰে ঠেলপুঙা দিলে এতিয়া আৰু পোৱালৈকে চিন্তা নাই ভদাই বল ইয়াৰ পৰা নামিব লাগে বল
1: আগতে মই জাপ মাৰো তাৰপিছত তই জাপ মাৰিবি
0: মাৰ
1: আইঅ মই নামিলো নদাই
0: হা

0: পুলিচ ৰিজাৰ্ভৰ চন্তৰিয়ে ঘণ্টাত একোপ মাৰিলে।
1: এটা বাজিছে, ভাত ঘুমতিৰ সময়।
0: এই ভাত ঘুমতিতেই আমি মালিকৰ ঘৰত সোমাব লাগিব, বুজিছ পদাৰী? 1,00,000 টকা জীৱনত কেতিয়াও চুই পোৱা নাই।
1: এতিয়া আমি প্ৰথমতে সন্মুখৰ দুৱাৰৰ ফালে সোমোৱাৰ চেষ্টা কৰিম।
0: সেইফালে নোৱাৰিলে পিছফালৰ দুৱাৰেদি সোমাম। পিছফালে দুৱাৰ আছে নহয়?
1: আছে আছে আছে। আহ, মোৰ পিছে পিছে আহি থা। বুদাই, সন্মুখৰ গ্ৰিলখনত দুটা তলা মাৰিছে অ,
0: একেবাৰে নিকপ কপিয়া। কি কৰিবি এতিয়া?
1: তাকেইতো ভাবিছো, এই সন্মুখৰ ফালে তলা ভাঙিব ধৰিলে কোনোবাই দেখিব। বেছি ডাঙৰ শব্দ হলে মালিকনীও সাৰ পাব।
0: তেতিয়াহ'লে
1: পিছফালৰ দুৱাৰখন চাই লওঁ। বল
0: বল বল। ঐ বদাই,
1: কি
0: শুনিছ? মালিকনী নাকৰ খোল খোলনিৰে টোপনিত লাল
1: কালো। লাইটৰ পোহৰ নাই। পিছফালৰ দুৱাৰেদি সোমাও।
0: বল।
1: এইখনে এইখনে পিছফালৰ দুৱাৰ।
0: দুৱাৰৰ আগত আকৌ এখন গ্ৰিল।
1: ধৰচোন, ধৰ, হেঁচা মাৰি চাওঁ।
0: এইফালেও একেবাৰে নিকপ কপিয়া। ডাঙৰকৈ হাতুৰিৰ কোব মাৰিলে গৃহস্থ সাৰ পাব।
1: কথাটো হয়।
0: তেতিয়াহ'লে এতিয়া কি কৰিবি পদাই?
1: উপায় এটা উলিয়াব লাগিব।
0: উপায়টো উলিয়াবই লাগিব। 1,00,000 টকাৰ কথা।
1: লদাই, চুৰ কৰিবলৈ আহি কালিলৈকে কেতিয়াও বিমুখ হোৱা নাই, কিন্তু আজি কি হয় ভগৱানেহে জানে।
0: বুদ্ধি উলিয়াবই লাগিব।
1: ৰ প্ৰভু, কিবা এটা কৰিব লাগিব। হে
0: ভদাই, চাচোন চা।
1: কি?
0: সেইফালে সেইটো ৰুমৰ খিৰিকীখন অলপ খোলা আছে। সেয়া ফাঁকেদি পোহৰ আহি আছে।
1: ভাল কথা, ভগৱানে চকু মেলি চাইছে। বল বল বল, সেইখন খিৰিকীয়েদিয়ে আমি সোমাব পাৰিম।
2: জুপি জুপি জুপি জুপি, মোৰ পিছে পিছে আহি থাক।
3: আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফাই 1215 খ্ৰীষ্টাব্দত নিজ ৰাজ্যৰ মাওলুং জ্যেষ্ঠ ভাতৃ চুক্ৰাংফাক কটাই দিয়ে।
0: সেয়া খিৰিকীৰ সিফালে ভিতৰত গাধটোৱে এতিয়াও কিতাপ পঢ়ি আছে। পৰীক্ষা হ'ল বুলি এতিয়া ইমান নিশালৈকে কিতাপ পঢ়ি থাকিব লাগেনে?
1: তাকেইতো, আগতে পঢ়া নাছিলে।
0: পঢ়াৰ সময়ত আগতে ঠিটিঙালি কৰি ঘূৰি ফুৰিব, আৰু এতিয়া এপৰ নিশালৈ কিতাপ পঢ়িব। কিন্তু আমি যে চুৰ কৰিবলৈ আহি ক্ষণ গণি গণি ৰৈ আছো, সেইটো কথাটো সি গমেই পোৱা নাই। সেয়া 2টা বাজিল, ভাত ঘুমতি ভাঙিবৰ হ'ল। পদাই, কিবা এটা কৰ।
1: আৰু অলপ সময় আমি বাট চোৱাই ভাল হ'ব। কাইলৈ তাৰ যেতিয়া পৰীক্ষা, সি আৰু টোপনি ক্ষতি নকৰিব। ক্ষন্তেক পিছতে সি হয়তো শুব।
0: শুলেতো ভালেই হ'ব, এইখন খিৰিকীৰে আমি ভিতৰলৈ সোমাই যাব পাৰিম। নুশুলে তেতিয়া কি হ'ব?
1: তেতিয়া বেলেগ উপায় উলিয়াব লাগিব। এটা কাম কৰোঁ।
0: কি কাম?
1: আমি খিৰিকীৰ সেইফালে তলত সেইডোখৰতে জোপ লৈ থাকোঁ। তাৰ পৰা শেষ কৰি সি শুলে আমি আমাৰ কাম আৰম্ভ কৰিম। বল বল, এইডোখৰতে জোপ লওঁ।
0: বল।
3: পুকং উপত্যকাৰ পৰা পাটকাই পাহাৰৰ নামনি পৰ্যন্ত নানা দুৰ্গম অঞ্চল অতিক্ৰম কৰাৰ সময়ত বিভিন্ন জনগোষ্ঠীৰ লগত যুঁজ বাগুৰত লিপ্ত হৈ কেইবা বছৰৰ
0: যাত্ৰা। শুনিলে 3 বাজিল।

0: এনেকৈ মহৰ কামোৰ খাই খাই জোপ লৈ আৰু কিমান সময় থাকিবি? আমনি লাগিছে।
1: ধৈৰ্য ধৰচোন, ধৈৰ্য ধৰ, তাৰো টোপনি আহিব হৈছে। শুনিছ, পুৰি থাকোঁতে কেনেকৈ হাঙিয়াই আছে?
0: সি গাধৈ আগতে পঢ়ি থব নোৱাৰিলে, এই পৰীক্ষাৰ সময়তহে টোপনি ক্ষতি কৰি পঢ়িব লাগেনে?
1: টিপ মাৰি থাকচোন, টিপ মাৰি থাক।
2: কাই পৰ্বত মালাৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল।
0: হৈ বনাই চাচোন চাহ।
1: কি?
0: এই খিৰিকীৰ ফাঁকেদি চাহ, সেই গাধৈ পঢ়া সামৰিছে।
3: কৃষ্ণ কৃষ্ণ কৃষ্ণ, এয়াতো কৈছিলো নহয়, সি পঢ়া সামৰিব বুলি। ভালেই হ'ল, এইখন খিৰিকী দি সোমাব পাৰিম।
1: তই খৰখেদা কৰিবি দেই, অতি কম সময়ৰ ভিতৰতে টকাখিনি আৰু যি লাম লাকটো পাওঁ লৈ পলাব লাগিব।
0: গছত কঁঠাল, ওঠত তেল, নহওঁ নহওঁতেই চেল বেল। এ হ'ল আৰু,
1: কি হ'ল?
0: এই গাধৈ আকৌ এখন বেলেগ কিতাপ উলিয়াই লৈছে।
2: Dust of snow, the way a crow shook down on me, the dust of snow from a hemlock tree.
0: Heya, sari basil, rati puabore hol, কুকুৰাই ডাক দিলে। এই বহাগ মাহত নিশা ছুটি, কিবা এটা কৰোঁ ভদাই,
3: কিবা এটা কৰিব পাৰিম ৰ। টোপনিৰ চিকুণ পোৱা এই সময়ত সিহঁত টোপনি যাবই, আমিও আমাৰ কাম কৰিব পাৰিম। তই মন তাত কৰি ৰাখ, সিও শুব এতিয়া।
0: কিনো ক, পোহৰ হৈ আহিমেই, মালিকনীও সাৰ পাব এতিয়া। নিশাটো ইমান ছুটি হ'ব লাগেনে? আজি যাত্ৰাৰ সময়ত কাৰ মুখনো দেখি আহিলোঁ আৰু, আজি নহ'ব দেখিছোঁ।
4: বাবু, তোৰ পঢ়া শেষ হোৱাই নাইনে?
2: Dust of snow, the way a crow shook down on me, the dust of snow from a hemlock tree.
3: আগতে কিতাপ নপঢ়ি চিটিঙৰি কৰি ফুৰিবি, পৰীক্ষাৰ সময়ত উৰাই ঘূৰাই পুৰিবি, আজিহে পঢ়িবলৈ সময় পালি। গাধ।

0: হেল্ল'
1: হেল্ল' বৰুৱানী,
0: অ' মিছেছ কাকতি নেকি?
1: অঁ, কি হ'ল, মৰ্ণিং ৱাক দুপৰীয়া কৰিম বুলি ভাবিছা নেকি?
0: নহয় হে, গৈছোঁ ৰ'ব, আপুনি ক'ত আছে?
1: মই আপোনাৰ ঘৰৰ পদূলি মুখতে।
0: অঁ হয় নেকি, এই ৰ'ব ৰ'ব, মই পালোগৈ, ৰ'ব।
1: আহক আহক আহক।
2: মিছেছ কাকতি,
0: পলম হোৱাৰ বাবে একদম চৰি দেই।
2: এ হ'ব হ'ব, চৰি বুলি ক'ব নালাগে বৰুৱানী, সদায় পুৱা খোজকাঢ়িবলৈ ওলালে প্ৰথম আপুনিয়ে ওলাই আহে, কিন্তু আজি আকৌ কি হ'ল, নহা দেখিহে ফোন কৰিলোঁ।
0: নক'ব আৰু বুইছে মিছেছ কাকতি, যোৱা নিশা শুওঁতে বহুত পলম হ'ল।
2: কেলৈ, ক'ৰবালৈ গৈছিলে নেকি, নে কিবা হৈছিলে?
0: এই নাই, ক'লৈকো যোৱা নাই, অন্য একো হোৱা নাই।
2: তেনেহ'লে
0: বাচন বৰ্তন ধুই পখালি অতাই সকলো সামৰি সুতৰি শুওঁতে বহুত পলম হ'ল, আৰু সেইকাৰণে শোৱাৰ পৰা উঠোঁতেও পলম হ'ল।
2: হেৰি নহয় বৰুৱানী, পিছে ইয়াতে লেকচাৰ মাৰিয়ে থাকিব নে যাব?
0: ৱা বলক, আকৌ বলক,
2: পাছে আজি কোনফালে যাব?
0: অঁ কেলেই, কালি আপোনালোকে দেখোন কৈছিলেই আজি সেই নতুন পাৰ্কৰ ফালে যাব বুলি।
2: অঁ তেনেহ'লে বলক, ৰৈ নাথাকো আৰু,
0: বলক বলক বলক। মিছেছ কাকতি,
2: কওক বৰুৱানী।
0: এ আপোনাৰ ওচৰৰ নগিৰাণী নাহিলে যে?
2: নহা ভালেই হৈছে ৰ'ব।
0: অহ কি কয় হে?
2: ঠিকেই কৈছোঁ, কালিৰ পৰা মোৰ কাণ একেবাৰে ঘোলা কৰি দিছে।
0: অ আপোনাৰ আকৌ কেলেই কাণ ঘোলা কৰিলে?
2: নগ

0: তুমি মুম্বাইলৈ গৈছিলে।
1: মুম্বাইত নো কোন থাকে?
0: কেলে ডাঙৰ জীয়েক যোৱাই কাকো?
1: গুজৰাটতহে আছে বুলি কৈছিলে।
0: গুজৰাটত আছিলে, কেইমাহমানৰ আগতে গুজৰাটৰ পৰা মুম্বাইলৈ বদলি হৈ আহিছে। জীয়েকে মাতি পঠিয়ালে, নগয়ানীয়ে খৰখেদাকৈ গুচি গ'ল।
1: হয় নেকি? পিছে মুম্বাইৰ পৰা ঘূৰি আহিলে?
0: আহিলে আহিলে। আহিলৈয়ে মুম্বাইত কি খালে, কি চালে, ক'ত ফুৰিলে, কোন কোন বলিউডৰ ফিল্ম ষ্টাৰবিলাকক দেখা পালে, সেইবিলাককে তেওঁ মুখত আখৰ ফুটাদি ফুটিবলৈ ধৰিলে। শুনোতে শুনোতে মোৰ কাণ একেবাৰে খোলা কৰি পেলাইছে।
1: ভালেই আকৌ, নতুন ঠাইখনলৈ গৈছে, তাক চাই আহি সেইখিনি কথা আনক ক'বলৈ পালে ভাল লাগে আৰু দিয়কচোন। তাতে আকৌ মুম্বাইৰ সপোনপুৰীৰ কথা।
0: নহয় দিয়ক, নগয়ানীয়ে অলপ বেছি কথাই কয়। অ' বৰুৱানী, সেইফালে সেইগৰাকী মিছেছ ঘৰফালি আহিছে।
1: হয়তো একেবাৰে তৰা নৰা চিঙি আহিছে।
2: অ' মিছেছ ঘৰফলীয়া, অ' লাহে লাহে আহক, আমি ৰৈ দিছোঁ বাৰু।
3: আপোনালোকক দূৰৰ পৰাই দেখিছোঁ, যিমানেই লগ পাবলৈ আগবাঢ়ো আপোনালোকক নেপাওঁহে নেপাওঁ।
1: আমিও কথাৰ মহলা মাৰি আহোঁতে আপোনাৰ কথা পাহৰিয়ে পেলালোঁ।
0: মিছেছ ঘৰফলীয়া আহি পালে যেতিয়া, আমি এতিয়া আগবঢ়াৰহে কথা আৰু।
3: যোৱা নিশা শুওঁতেই পলম হ'ল বুইছে।
0: কেলে?
3: মানুহজন ডিউটিৰ পৰা আহি পাওঁতেই পলম।
1: পুলিচৰ ডিউটি পলম হয় আৰু।
3: হওঁতে পলম হয়, কিন্তু কালি এটা বিশেষ আমোদজনক ঘটনাৰ বাবেহে বেছি পলম হ'ল।
0: কিনো আমোদজনক ঘটনা মিছেছ ঘৰফলীয়া?
3: শুনিলে আপোনালোকো আচৰিত হ'ব, মহানগৰীখনত যে ক'ত কি নোহোৱা নোপোজা ঘটনাবোৰ ঘটি থাকে।
1: কিনো নোহোৱা নোপোজা ঘটনা ঘটিল কওকহে মিছেছ ঘৰফলীয়া।
3: মহানগৰীৰ চোৰে ন ন কৌশলেৰে চুৰ কৰিবলৈ ধৰিছে।
0: চুৰৰ কথা কওকহে মিছেছ ঘৰফলীয়া, আমি দুয়োগৰাকী ভুক্তভোগী।
3: আমাৰ মানুহজনৰ থানাৰে সহকাৰী উপ পৰিদৰ্শক পলাশ ডেকা, সেই পলাশ ডেকাৰে ঘৰত ঘটা ঘটনা এটা।
0: কিনো কয়হে, পুলিচৰ ঘৰতে চোৰৰ ঘটনা?
3: হয়, পুলিচৰ ঘৰতেই ঘটনা।
1: তেওঁৰ ঘৰ ক'ত?
3: তিলিংকটাত।
0: কওকহে মিছেছ ঘৰফলীয়া, শুনিবলৈ মনটো উচপিচাই আছে।
3: শুনক, পলাশৰ মাকৰ বাহিৰে ঘৰত আৰু কোনো নাই। মাক বয়সস্থ, পলাশৰ বিয়া পতা নাই। পৰহি মহানগৰীত খুব বৰষুণ, নহয় জানো?
0: কেলে নহয়, এঘণ্টাৰ বৰষুণতে গোটেই মহানগৰীখনৰ প্ৰায়বোৰ ঠাইতে পানীৰে উপচি পৰি ঠায়ে ঠায়ে মহানগৰী নহয় যেন মহাসাগৰহে হ'ল।
1: হয় দিয়ক, পানীৰ কাৰণেই মানুহবিলাক যি য'তেই আছে তাতেই আবদ্ধ হৈ থাকিবলগীয়া হ'ল। ধুমুহা বৰষুণৰ বাবেই বিজুলী সৰবৰাহো বন্ধ কৰি দিলে।
0: চাৰিওফালে একেবাৰে অন্ধকাৰ হৈ পৰিল।
1: আমাৰ ফালে এদিনৰ পিছতহে কাৰেণ্ট আহিল।
0: হয় নেকি?
3: সেই বৰষুণ আৰু ঘৰত কাৰেণ্ট নোহোৱাৰ সময়তে সন্ধিয়া এহাল ডেকা গাভৰুৱে আহি পলাশহঁতৰ ঘৰৰ দুৱাৰত টোকৰ মাৰিলে।
4: এই অন্ধকাৰত ইমান ডাঙৰ ঘৰটোত অকলে আছেনে?
5: হেৰ, অকলে নাথাকি আৰু কোন থাকিব? আগলৈও নাই, পিছলৈও নাই। ঘৰৰ একমাত্ৰ ল'ৰা পলাশেও বিয়া নাপাতে, পুলিচৰ চাকৰি, বিয়া পাতিবলৈ সময়ো নাই, এতিয়াও থানাতে আছে।
4: এতিয়া আৰু আপোনাৰ চিন্তা নাই কৰি পলাশৰ কাৰণে ছোৱালী লৈয়ে আনিছো।
5: এৰা, ছোৱালীজনী দেখাই শুনাই চকুত লগা।
4: এইয়া মই জানো নহয়, খুৰীয়ে দেখাৰ লগে লগে ছোৱালী পচন্দ কৰিবই। খুৰীৰ অন্তৰখন কিন্তু বৰ কোমল দেই। দয়া কৰি কি চাই আছ? খুৰী সেৱা এটা কৰ আকৌ।
5: হ'ব আই, হ'ব। তোমাৰ নামটো কি? শেৱালি ফুল ৰাতি ফুলে, তুমি শেৱালিও মোৰ ঘৰলৈ এই অন্ধকাৰতহে ফুলিবলৈ আহিব পোৱানে? শেৱালি নামটো বৰ ভাল, পিছে তোমাৰ মাতটোহে মতা মানুহৰ মাতৰ দৰে শুনিলো।
4: সেইটো এইটো দুখৰ কথা কৰি বলক ভিতৰলৈ যাওঁ, সকলো কথা ক'ম। আহা আহা নহয় আহ।
5: বাৰু বাৰু আহ
4: বলক।
5: বহ
4: খুৰী, আপুনি বহিবলৈ নক'লেও মই বহিম।

0: বুঝছ শেৱালি, এইখন মোৰ একেবাৰে ভাতঘৰ, খুৰী মোৰ মাৰ নিচিনা। মোৰ মাৰ মৃত্যুৰ পিছত এই খুৰী মোৰ মাৰ।
1: বোপাই, মই যে তোক চিনি পোৱা নাই।
0: খুৰীয়ে কি কথাবোৰ কয় নহয়, মোক বোলে চিনি পোৱা নাই। আপুনি কিন্তু বৰ হমুৱাই ভাল পায়। মোক চিনি নাপাওঁ বুলি কৈ শেৱালিৰ আগত বৰ লাজ দিলে দেই খুৰী। আপুনি ইমান সোনকালে মোৰ চিনি পাহৰিলেনে?
1: বোপাই, মোৰ চকু গ'ল নহয়, দুয়োটা চকু অপাৰেশ্যন কৰিলো, সেইকাৰণে চকুৰে ভালকৈ ধৰিব পৰা নাই।
0: এইয়া আপোনাৰ চকু অপাৰেশ্যন কৰোঁতে চকু যেতিয়া বান্ধি থৈছিল, তেতিয়া আপোনাক বাৰু কোনে ধৰি নিছিল?
1: জানো এথোন, মই দেখাই পোৱা নাছিলো
0: নহয়। ময়ে আপোনাক চামুচেৰে ভাত খুৱাই দিছিলো, মই আপোনাক কণাৰ লাখুটি হৈ ধৰি লৈ ফুৰাইছিলো। ইমান সোনকালে যে আপুনি মোক পাহৰিব মই ভবাই নাছিলো।
1: তেনেকৈ নকবি আৰু বোপাই, বয়স হৈছে নহয়, কথাবিলাক পাহৰি যোৱা হৈছো।
0: নাই নাই, মোৰ বৰ ভুল হলো খুৰী। আপোনাৰ চকুৰ অপাৰেশ্যনৰ পিছত আপোনাক খবৰ ল'বলৈ এবাৰো আপোনাৰ ঘৰলৈ আহিব নোৱাৰিলো নহয়। সে কিমানবাৰ মাতিলে, মই তাৰ কথাও ৰাখিব নোৱাৰিলো। খুৰী চাওক, আপোনাৰ হাত দুখন দিয়কচোন।
1: কেলে?
0: দিয়ক দিয়ক দিয়ক, ৰ'ব, একেবাৰে উচিত শাস্তিটোৱে দিওঁ।
1: কি কৰা কি কৰ হেৰ, মোৰ হাত দুখন লৈ তোৰ ডালত কেলে চৰি আছ? নেপায় নহয়, তেনেখন কৰিব নেপায়।
2: নহয় খুৰী, ই উচিত শাস্তি পোৱাৰ যোগ্য।
0: বুজিছ শেৱালি, এইটো এইটো ড্ৰয়িং ৰুমতে বহি কত কি যে নকৰিছিলো। অৱশ্যে ড্ৰয়িং ৰুমত আলহীৰ নিচিনাকৈ খুব কমেইহে বহিছিলো, ভিতৰলৈ সোমাই গৈ একেবাৰে ডাইনিং টেবুলতহে বহিছিলো।
1: সেইফালে নহয় নহয়, এইফালেহে
0: বুজিছ বুজিছ শেৱালি, খুৰীহঁতৰ ডাইনিং ৰুমলৈ সোমালে সদায় মোৰ দুৱাৰখন ভুল হৈ যায়। সোমাব লাগে এইফালে, মই সোমাওঁ সেইফালে।
1: বাৰু বাৰু, বহ বহ ইয়াতে।
0: বহিম কেলৈ নবহিম, বহিম বুলিয়েই ভিতৰলৈ আহিছো, এয়া বহিলোৱেই।
1: শেৱালি বহা।
2: থেংক ইউ খুৰী।
0: শেৱালি, এইখন এইখন চকীতে মই বহোঁ, সেইখনত পলাহ বহে। দুয়োটাই বহি ধেমালি কৰি কৰি ভাত খাই থাকোঁতে বহুত পলম হয়, খুৰীয়ে যে কত গালি নাপাৰে।
1: ৰবিচোন ৰবি, তই বাৰু পলাশৰ বন্ধু পৰাগ নেকি?
0: খুৰী যে কি আৰু, আপুনি মোক ভালকৈ জানে, জানিও নজনা ভাল কেলৈ ধৰিছে বাৰু?
1: সঁচাকৈ কৈছোঁ, মই তোক চিনি পোৱা নাই অ বোপাই।
0: নহয় দিয়ক, আপুনি চিনি পাইছে শেৱালি, আমাৰ খুৰীয়ে কিন্তু সোনকালে মানুহ পাহৰিলো, মৰম আদৰ ঠিক কৰিব জানে দেই।
1: নাই শুনচোন, পলাশক এবাৰ ফোন কৰোঁ, তোৰ কথা
0: পাম। পলাশক এতিয়া ফোন নকৰিব খুৰী, তাক মই ভাল ছাৰপ্ৰাইজ এটা দিম।
2: দাদা, পানী খাব লাগিছিল।
1: পানী খাবা? ৰ'বা ৰ'বা, মই পানী আনি দিম।
0: ৰ'ব খুৰী, আপুনি কেলে পানী আনিব লাগে, শেৱালি আছে নহয়। ঐ শেৱালি, তয়ো বৰ আলহী হ'বলৈ আহিলি, খুৰী এই বুঢ়ী মানুহজনীয়ে পানী আনি খুৱাব লাগে তোক। যা ভিতৰলৈ গৈ পানী খায়া, আৰু নিজৰে ঘৰ বুলি ভাবি লওঁ আৰু।
1: কাৰেণ্ট নাই নহয়, এন্ধাৰ। শেৱালি, এই চাৰ্জ লাইটটোকে লৈ যোৱা। এইফালে এইফালে এইটো মোৰ বেডৰুম, সেইফালে সেইটো পলাশৰ ৰুম, এয়া এইটো আলহী ৰুম,
0: এয়া এইফালে কিটচেন। খুৰীহঁতৰ কিটচেনটো কিমান চিনাকি, তালৈ সোমাই গৈ নিজেই ভাত বাঢ়ি আনি খাওঁ। খুৰীৰ হাতৰ তৰি তৰকাৰী কি যে অপূৰ্ব, মুখত দিলে কিবা অমৃত খোৱা যেন লাগে।
1: শেৱালি যোৱা।
2: ভাল খুৰী,
1: ইমান ধুনীয়া ছোৱালীজনীৰ মাতটো কেলে ধুনীয়া নহ'ল বাৰু?
0: দোষ সকলো কপালৰে দোষ খুৰী। এতিয়া আচল কথালৈ আহোঁ।
1: কোৱা, কিনো আচল কথা?
0: শেৱালিৰ কথা খুৰী। এই শেৱালি মানে মোৰ মাহীৰ ছোৱালী দেই।
1: ঘৰ ক'ত?
0: পানীটেমাত। পঢ়া শুনাও বহুত কৰিলে, দেখাই শুনাই ভাল, ল'ৰাই দেখিলেই বিয়া পাতো পাতো কৰে নহয়। তাৰ মাজতে ভগৱানে তাইৰ মাতটো মতা মানুহৰ মাত কৰি দিলেহে।
1: তাকে
0: পিছে আজি তাই বৰ বিপদত পৰি মোৰ ওচৰ পালেহি।
1: কি বিপদ?
0: তাইৰ সেই মাতটোৰ বাবে মেডিকেলত ট্ৰিটমেণ্ট কৰি আছে, 10-12 ঘণ্টা ধৰি তাই ডিঙিত চিকিৎসা চলে। আজি মেডিকেলতে সন্ধিয়া লাগিল, ইফালে ধুমুহা বৰষুণ, চাৰিওফালে পানী, সেই পানীৰ বাবেই ঘৰলৈ যাব নোৱাৰি মোৰ ওচৰ পালেহি।
1: শেৱালি, পানী খালা?
2: খালো খুৰী। খুৰী, আপোনালোকৰ পিছফালৰ দুৱাৰখন খোলা আছিলে, মই বন্ধ কৰি আহিলো।
0: হে খুৰী, তেনেকৈ পিছফালৰ দুৱাৰ খুলি নথব, আজিকালি যিহে দিনকাল হৈছে, চোৰৰ উৎপাতত মানুহে ঘৰ দুৱাৰ এৰিব নোৱাৰা হৈছে। দেখিলে খুৰী, শেৱালি কেনেকুৱা ঘৰ ধৰা ছোৱালী, দুৱাৰখন

0: খোলা দেখিয়ে বন্ধ কৰি আহিছে।
1: ভাল কৰিলা শেৱালি।
0: খুৰী, কথাটো শেষ নহলেই নহয়। শুন,
1: ক
0: মইতো ল'ৰাৰ মেছত থাকোঁ, মোৰ লগতনো তাইক কেনেকৈ ৰাখোঁ? আনহাতে তাইকনো মহানগৰীত নিশাটো কোনে থাকিবলৈ দিব? তাতে ইমান দেখনীয়াৰ ছোৱালী এজনী। সেই কথা ভাবি গুণিয়ে মই বোলো খুৰীৰ ওচৰতে শেৱালি আজি নিশাটো থাকক, কাইলৈ পুৱাই মই তাইক ঘৰলৈ পঠিয়াই দিম। খুৰী, আপোনাৰ মোবাইলটো ৰিং হৈছে, কোনে কৰিছে?
1: পলাশে কৰিছে। তোক দিম নেকি?
0: নাই নাই নাই নাই নাই, নিদিব। তাক মই পিছত ডাঙৰ ছাৰপ্ৰাইজ দিম।
1: হেল্ল' বাবা।
2: মা, কাৰেণ্ট আছেনে?
1: নাই অ, আবেলিৰ পৰাই কাৰেণ্ট নাই।
2: চাৰ্জ বাল্বটো জ্বলাই ৰাখিবা মা।
1: অঁ, শুনি আছো, ক।
2: আজি সকলো ফালে পানী, মই ঘৰলৈ সোনকালে যাব নোৱাৰিম, পানী শুকালেহে যাব পাৰিম। এতিয়া থানাতে আছো।
1: ভাত ক'ত খাবি?
2: অহো, খোৱাৰ কাৰণে চিন্তা নকৰিবা অ, মই ইয়াতে খাম, তুমি খাই বৈ শুই থাকিবা। মই গৈ তোমাক জগাই টোপনি খতি নকৰোঁ, দুৱাৰত খেলি নলগালেও হ'ব, অকলে থাকিব পাৰিবা নহয় মা।
1: পাৰিম পাৰিম, আজি মোৰ কাৰণে চিন্তা কৰিব নালাগে তই, আজি মোৰ নিশাৰ লগৰী আছে।
2: ঠিক আছে বাৰু মা, এতিয়া মই ৰাখিছোঁ দেই।
1: বাই বাবা।
2: বাই মা।
1: তেতিয়াহ'লে শেৱালিক আমাৰ তাতে আজি ৰাখিবই লাগিব নেকি?
0: অঁ হয় খুৰী, আপোনাৰ তাতে তাই সুৰক্ষিত হৈ থাকিব।
3: দাদা, মই খুৰী তাত থাকিলে খুৰীৰ অসুবিধা হ'ব, তাতে খুৰীয়ে মোক মাতৃ বাবে ভাল পোৱা নাই, মোৰ মাতৃৰ বাবে সকলোৱে মোক বেয়া পায়।
1: শেৱালি, নেকান্দিবা, তুমি তেনেকৈ কেলে ভাবিছা? মই তোমাক বেয়া পোৱা নাই নহয়, নেকান্দিবা নেকান্দিবা। শেৱালি, তুমি মোক বেয়া নাপাবা, তুমি প্লেটফৰ্মত গৈ থাকিব নোৱাৰা, নিশাৰ মহানগৰীখনৰ কথা তুমি নাজানা, মহিলা কেতিয়াও সুৰক্ষিত নহয়, মই নাৰী হৈ এগৰাকী নাৰীক কেতিয়াও বিপদত পৰিবলৈ নিদিওঁ। শেৱালি আজি নিশাটো আমাৰ ঘৰতে থাকিব।
0: খুৰী যে ইমান ভাল, খুৰী যে ইমান মানৱ দৰদী, সেই কথা মই কেতিয়াবাই জানো, সেইকাৰণে শেৱালিক খুৰীৰ ওচৰলৈকে লৈ আহিছোঁ। শেৱালি, দেখিলি খুৰীৰ অন্তৰখন কিমান কোমল, তইহে আকৰিজনী কান্দি কাটি হিয়ালি জিয়ালি হৈছো গোটেইখন।
1: হ'ব দে হ'ব, নিশাও হ'ব ধৰিছে, মই সোনকালে শেৱালিৰ কাৰণে ভাত কেইটামান ৰান্ধো, মোৰ কাৰণে দিনৰে দাইল ভাত কেইটামান আছেই, সেইখিনিয়ে হ'ব মোৰ।
0: খুৰীও, শেৱালিক খোৱাৰ কাৰণে আপুনি চিন্তা নকৰিব।
1: কেলে?
0: তাই আজি নিশা একোকে নেখায়।
1: কিয়?
0: যিদিনাখন ট্ৰিটমেণ্ট হয় সেইদিনাখন তাই একো খাব নোৱাৰে নহয়, ডাক্তৰৰ বাধা আছে। খুৰীও, তাই এতিয়া বৰ ভাগৰুৱা হৈ আহিছে, তাইক সোনকালে শুৱাই দিয়ক। মই যাওঁ খুৰী, কাইলৈ পুৱা আহি শেৱালিক লৈ যাম।
1: হ'ব দে।
0: আকৰিজনী কান্দিছ কেলে? খুৰী, আচলতে তাই মাহীৰ বৰ ৰালসুৱা ছোৱালী, ঠেতেৰিকা আকৰি, দুখ নকৰিবি। শুন, আজিৰ কাৰণে মাৰৰ নিচিনা মা এজনী খুৰীক পাইছ, দুখ কৰিবলগীয়া কিটো আছে?
1: শেৱালি, যোৱাই তুমি আলহী ৰুমতে শুৱাব।
0: শেৱালি, শুন, তই এইটো ৰুমতে শুবি, সেইটো ৰুমত খুৰী শুব, খুৰীয়ে ৰুমৰ দুৱাৰ খুলিয়ে শুব, ভয় কৰিলে খুৰীক মাতি দিলে হ'ল। মই তেন্তে আহোঁ। অঁ খুৰী, মই আহিলোঁ, গুড নাইট।
1: গুড নাইট, যা। শেৱালি,
3: খুৰী,
1: আহা তোমাৰ ৰুমটো দেখুৱাই দিওঁ।
3: বোলো খুৰী,
1: এইটো তোমাৰ ৰুম, এইখন তোমাৰ বিছনা, ৰাতি ঠাণ্ডা লাগিলে এইখন কম্বল। পিছে হেৰি নহয় শেৱালি,
3: খুৰী,
1: তুমি ৰাতি পিন্ধি শুবলৈতো বেলেগ কাপোৰ আনা নাই?
3: নাই খুৰী।
1: তেনেহ'লে মোৰ মেখেলা চাদৰ এযোৰকে পিন্ধি
3: শুৱালে খুৰী, এইযোৰ পিন্ধিয়ে শুওঁ।
1: ইমান দামী কাপোৰযোৰ পিন্ধি শুলে বেয়া হ'ব নহয়?
3: দেখো নহয় খুৰী, মোৰ ঘৰত আৰু ভালেকেইযোৰ ধুনীয়া ধুনীয়া কাপোৰ আছে।
1: এইযোৰটো কম ধুনীয়া নহয়, মানুহজনীৰ লগত একেবাৰে গিলিপ মাৰি ধৰিছে। এই কাপোৰযোৰ তুমি ক'ৰ পৰা লৈছিলা?
3: ফেঞ্চি বজাৰৰ চিত্ৰলেখাৰ পৰা খুৰী।
1: তোমাক কিন্তু কাপোৰযোৰে বৰ শুৱাইছে, তোমাৰ চুলি কোচাও ইমান দীঘল, সৰুৰে পৰা কটাই নাই নেকি?
3: নাই, মায়ে কাটিবলৈ নিদিয়ে।
1: এৰা, আজিকালি ইমান দীঘল চুলিৰ ছোৱালী দেখিবলৈ নোহোৱা হৈছে, ছোৱালীবিলাকে একেবাৰে ল'ৰাৰ নিচিনাকৈ চুটি চুটিকৈ কাটি লয়, দেখিবলৈ কেনে কুৎসিত দেখি। অঁ, তোমাৰ ভাগৰ লাগিছে, খোৱা।

0: হোৱাকৈ যোৱা, ময়ো যাওঁ। এইটো মোৰ বেডৰুম, নিশা অসুবিধা হ'লে মোক মাত দিবা।
1: হ'ব খুৰী।
0: অঁ, এইটো আকৌ কিহৰ বটল?
1: এইটো স্প্ৰে বটল।
0: এইটো আকৌ কিয় লৈ ফুৰাইছা
1: খুৰী? যিদিনা মোৰ ট্ৰিটমেণ্ট হয় সেইদিনা নিশা মোৰ টোপনি নাই। সেইদিনা শোৱাৰ আগতে এইটো নাকৰ দুফালে দুবাৰ স্প্ৰে' কৰি ল'লে মোৰ খুব ভাল টোপনি আহে।
0: কি কোৱা, মোৰো নিশা টোপনি নাহে নহয়। খাই বৈ উঠি বিচনাত পৰি 2-3 ঘণ্টা ইলুটি সিলুটি কৰি থকাৰ পিছতহে কোনো ৰকমে টোপনিটো আহে। তাকো টোপনিটো একেবাৰে খৰাং, বুজিছা
1: খুৰী? আপুনি তেনেহ'লে এইটো স্প্ৰে আনি ল'ব, শোৱাৰ সময়ত নাকটোৰ দুফালে দুবাৰকৈ স্প্ৰে মাৰি ল'ব, দেখিব আপুনি সুন্দৰ টোপনি আহিব। ৰ'ব, আজি আপুনি তাৰ প্ৰমাণ চাব। বলক খুৰী, আপোনাৰ বিচনালৈ যাওঁ।
0: হয় নেকি? বাৰু বাৰু আহা।
1: শুনক
0: ৰ'বা, চুলি গোচা একেবাৰে খুলি লওঁ, এইয়া শুই লৈছোঁ ৰ'বা।
1: চাওঁ খুৰী, আপুনি চকুকেইটা মুদি দিয়ক, মই আপোনাৰ নাকত স্প্ৰে মাৰি দিছোঁ। খুৰী, আপোনাৰ এতিয়া সুন্দৰ টোপনি আহিব।

0: দুই সেইফালে শুলে যি শুলে শুয়েই থাকিল। শেষ নিশা পুতেক পলাশে থানাৰ পৰা ঘৰলৈ আহি দেখে বাৰণ্ডাতে মাইকী মানুহৰ দীঘল চুলি একোচা পৰি আছে। চুলি কোচা ভালকৈ চাই দেখে সেই কোচা ফলছ চুলি। ঘৰৰ দুৱাৰবোৰ খোলা, মাকক পলাশে মাতেহে মাতে, মাক টোপনিত লাল কাল। ঘৰৰ ভিতৰৰ গডৰেজ আলমিৰা সকলোবোৰ খোলা, মূল্যৱান বস্তু বাহানি টকা পইচা সকলো চোৰে লুটি লৈ গুচি গ'ল।
1: হৰি হৰি হৰি হৰি হৰি, সেই ছোৱালীজনী তেতিয়াহ'লে মতা মানুহহে আছিল।
2: হয়হে, দেখিলে মাইকী মানুহৰ বেগ ধৰি কি কৌশলেৰে নাকত স্প্ৰে মাৰি সকলো বস্তু লুটি নিলে।
0: সেই মহিলা বেশী চোৰৰ কৌশলৰ কথা মানুহজনৰ মুখৰ পৰা শুনি থাকোঁতে নিশা বহুত হ'ল। টোপনিৰ পৰা উঠোঁতেও পলম হোৱা বাবে মৰ্ণিং ৱাকলৈ আহোঁতেও পলম হ'ল।
2: আমিও এতিয়া আৰু বেছি পলম নকৰোঁ বুইছে। আমাৰ সিজনে আজি অফিচৰ কামত তেজপুৰলৈ যাব, সোনকালে ব্ৰেকফাষ্টটো দি আকৌ খোৱা বোৱা যোগাৰ কৰিব লাগিব।
1: এৰা, মোৰ ল'ৰাও আজি বোলে ইউনিভাৰ্চিটিলৈ যাব, এই কিবা কাম আছে বোলে। তেনেহ'লে আজিলৈ আমি উভতোহে।
0: উভতাই ভাল, আমাৰজনৰ থানালৈ যাবলৈ ৰেডি হ'লেই চাগে। বৰুৱানী, মিছেছ কাকতি, আজিলৈ আহোঁ বাৰু, কালিলৈ আকৌ মৰ্ণিং ৱাকতে দেখা হ'ম।
1: ঠিক আছে ঠিক আছে, বাই মিছেছ ঘৰফলীয়া, মিছেছ কাকতি, বাই
0: বাই, অ' বাই বাই।

0: কিহে হাতী মুৰিয়ানী, এই ব্ৰহ্মপুৰতে আজি দেখোন বাট এৰি অবাতে আহিলে, লগৰীয়া কেইগৰাকী নাই দেখোন।
1: নক'ব আৰু মিছেছ ঘৰফলীয়া, সেই কেইগৰাকীয়ে বাহিৰত ফুৰিবলৈ গৈ ঘৰলৈ উভতাই নাই। অকলে 2 নম্বৰ বাইলেনেদি খোজকাঢ়ি যাবলৈ ভয় লাগে কাৰণে এই আপোনাৰ লগতে এই 7 নম্বৰ বাইলেনেদি খোজকাঢ়িবলৈ আহিলোঁ।
0: পিছে 2 নং বাইলেনেদিনো মৰ্ণিং ৱাক কৰিবলৈ ভয় কৰিবলগীয়া কিটো হ'লেও হাতী মুৰিয়ানী।
1: আপুনি দেখিছোঁ ঘৰৰ বাহিৰে বাহিৰৰ খবৰ একো নাৰাখে।
0: মোৰ সময়ে নাইহে হাতী মুৰিয়ানী, পিছে কওকচোন কি হ'ল?
1: যোৱা সপ্তাহতে অগা পিছাকৈ সেই ৰাস্তাটোতে 2টাকৈ ঘটনা ঘটিলে।
0: কি ঘটনা?
1: এদিন এজনীৰ ডিঙিৰ পৰা চেইনডাল টানি নিলে আৰু এদিন এজনীৰ হাতৰ পৰা মোবাইলটো থাপ মাৰি নিলে।
0: কিনো নহ'বলগীয়া ঘটনা হয় হে, কেনেকৈ নিলে কওকচোন হাতী মুৰিয়ানী?
1: কেনেকৈ নিব আৰু, ৰাস্তাইদি খোজকাঢ়ি গৈ থাকোঁতেই বাইকত অহা 2টা ল'ৰাই মানুহগৰাকীৰ ডিঙিৰ পৰা চেইনডাল কাঢ়ি লৈ গুচি গ'ল।
0: কি কয়হে হাতী মুৰিয়ানী, দিন ওপৰতে?
1: সঁচাই কৈছোঁ, একেবাৰে দিনৰ পোহৰতে চেইনডাল টান খাই মানুহগৰাকীৰ ডিঙি কাটি গ'ল আৰু পকাত পৰি মুখখন থেতেলা খালে।
0: পিছে চুৰ ধৰিব পাৰিলেনে?
1: ক'ত ধৰিব পাৰিলেহে,
0: পুলিচত খবৰ দিলেনে নাই?
1: দিলে।
0: চুৰ ধৰিলেনে?
1: থকহে, পুলিচে চুৰ ধৰিব।
0: কেলে, পুলিচে চুৰ নধৰিলে কোনে ধৰিব?
1: তাকেইতো, কোনে ধৰিব? শুনক তাৰ পিছৰখিনি
0: কওক।
1: পুলিচক চেইন চোৰৰ আপত্তি জনাবলৈ যাওঁতে পুলিচে কি ক'লে শুনক।
0: কি ক'লে?
1: আপোনালোকেনো সেই ব্ৰহ্মপুৰতে ৰাস্তাত খোজ কাঢ়িবলৈ যাওঁতেনো সোণৰ

0: চেইন পিন্ধি যাব লাগেনে? পুলিচে তেনেকৈ ক'ব নালাগিছিল।
1: কৈছেতো,
0: আমাজনে আকৌ তেনেকৈ নকয় দেই হাতীমূৰীয়ানী।
1: এ নকয় নকয়, আপোনাৰজনৰ কথা জানো নহয়। এ পুলিচৰ মানুহ হ'লেও কিন্তু কোনেও পুলিচ বুলি ধৰিবই নোৱাৰে।
0: তাকে লৈ আমি গৌৰৱ কৰিব পাৰোঁ ৰ'ব, কেলে নকৰিব হে কৰিব।
1: আপোনাৰজন বৰ ভাল মানুহ, মোৰ হ'লে আপোনাৰজনৰ লগত কথা পাতি বৰ ভাল লাগে।
0: হে ঠক ঠক, সেইবিলাক প্ৰশংসা বাদ দিয়ক। এই মোবাইলটো কেনেকৈ নিলে তাকে কওকচোন।
1: পুৱা খোজকাঢ়িবলৈ গৈ থাকোঁতে মোবাইলেৰে কথা পাতি গৈ আছিল, হেন সময়তে বাইকত অহা ল'ৰা দুটাই মোবাইলটো হাতৰ পৰা থাপ মাৰি লৈ গুচি গ'ল।
0: হৰি হৰি, এইবিলাকনো কি শুনিবলৈ পাইছোঁ, হয়নে হাতীমূৰীয়ানী?
1: নক'ব আৰু, সেই ভয়তে সেইটো বাইলেনেদি খোজকাঢ়িবলৈ নগৈ এইফালেই আহিছোঁ।
0: আমাৰ এইটো বাইলেনেদি চোৰে চুৰ কৰিবলৈ ভয় কৰে।
1: পুলিচৰ অফিচাৰেই ইয়াত থাকে, চোৰে ভয় নকৰিব কেলেই।
0: ৰ'ব হাতীমূৰীয়ানী, আপোনাৰ ডিঙিত দেখোন এডাল নতুন চেইন একেবাৰে চকুত চাট মাৰি ধৰিছে।
1: এই ডাঙৰকৈ নক'ব মিছ ঘৰফলীয়া, এই গছ পিৰিখৰো কাণ থাকে, কাকো নক'ব বুজিছে। এডাল চিটি গ'ল্ডৰ আকৌ।
0: কণীৰ ভয়ত চুলি ঘূৰাই পেলোৱা মানুহ মই কিন্তু নহয় দেই হাতীমূৰীয়ানী। চোৰৰ ভয়ত চিটি গ'ল্ড চেইন পিন্ধা মানুহ মই অন্তত নহওঁ।
1: আপুনি হ'ল পুলিচ অফিচাৰৰ পত্নী, আপোনাৰ আকৌ চোৰলৈ কিহৰ ভয়?
0: ভয় নকৰোঁ, সেইকাৰণে মোৰ এইডাল দেখিছে
1: চেইন,
0: ডেৰ তোলা ওজনৰ সোণৰ চেইন পিন্ধি আছো।
1: সঁচাকৈ দেখিবলৈও বৰ ধুনীয়া হে।
0: ধুনীয়াই নহয়, অতি মৰমৰ। মানুহজনে মোৰ বিয়াৰ পিছৰ বছৰ প্ৰথম জন্মদিনত উপহাৰ দিছিলে, সেয়ে যে পিন্ধিলোঁ আজিলৈকে ডিঙিৰ পৰা আৰু উলিবাই নাই।
1: এ মিছেছ ঘৰফলীয়া, এ বলক আমি আগবাঢ়ো।
0: অঁ আহক আহক। হাতীমূৰীয়ানী, দেখিছেনে সেই গাড়ীখন একেবাৰে আমাৰ ফালেই আহিছে। এ চাপি দিয়ক চাপি দিয়ক, এ কাষলৈ আহকচোন।
1: এই বাটটো একেবাৰে উখোৰা মুখোৰা নহয়,
0: শগুণে খোৱাটোৱে একেবাৰে মানুহকেইজনী গাৰ কাষেদি লৈ গ'ল।
1: এই বাটেদি খোজকাঢ়ি যোৱাৰো শান্তি নাই, আৰু এই বাটটোত পানীৰ লাইনৰ কাৰণে খান্দি উখোৰা মুখোৰা কৰি পেলালে।
0: নক'ব আৰু, এই কথা নাই বতৰা নাই মন গ'লে পুটুক পুটুককৈ আলি বাটবোৰ খান্দি পেলাব, মানুহৰ সুবিধা অসুবিধা নাচায়।
1: মিছেছ ঘৰফলীয়া, চাওকচোন সেই বাইকখন আমাৰ ফালে আহিছে দেখোন।
0: বাইকত দুটা ল'ৰা, মূৰত হেলমেট, চকুত ক'লা গ্লাছ, মুখত মাস্ক, বোধহয় বাট ভুল হ'ল নেকি,
1: কিবা সুধিবলৈকে আহিছে যেন পাওঁ।
2: এক্সকিউজ মি বাইদেউ।
0: ভাইটিহঁত কিবা সুধিবা?
2: বাইদেউ কুণ্ডিল নগৰলৈ কোনফালে যায়?
0: এইটো বাইলেনেদি চিধা গৈ মেইন ৰাস্তাত ওলাবা, তাৰপৰা সোঁফালে মেইন ৰাস্তাইদি গ'লে লগতে পুলিচ থানাখন পাবা, থানাৰ সন্মুখৰ ৰাস্তাটোৱেদি সোমাই সেইখন কুণ্ডিল নগৰ।
3: বাইদেউ থেংক ইউ দেই।
4: বাইকত অহা দুটা চুৰ বোলে চেইন চুৰ কৰি আনিছে।
3: চুৰ
4: বাইক পেলাই ক'ত পলাব খুজিছ হা?
5: কোনো ফালে পলাই সাৰিব নোৱাৰিবি, দেখিছ সকলো ফালে মানুহ।
4: অ' ৰূপক ৰূপক, ধৰ ধৰ সেইটোক ধৰ,
5: ধৰিছো ৰহ, কৰে যাবি তই ৰহ, তোক আজি
4: মাৰ মাৰ চুৱক মাৰ চলম ফুৰ কৰিব ফুৰ কৰিব
5: মাৰিব
4: মই তহঁতে জীয়াই থাকি কি কৰিবি।
6: ফ্রেন্ড।

0: কৰিবি, মোবাইল চুৰ কৰিবি, ঘৰৰ সকলো বস্তু চুৰ কৰি নি লাওলোৱা টুকাৰি লোৱা কৰিবি।
1: সমাজৰ আৱৰ্জনা, ইহঁতক চব মাৰি পেলোৱাই ভাল।
0: তই মোবাইলো চুৰ কৰিছিলি,
2: এইকেইটাই সেইদিনা আমাৰ বাইলেণ্ডৰ পৰা মোবাইল থপিয়াই নিছিলে।
3: নাই, আমি মোবাইল চুৰ নাই নহয়।
1: তহঁতে চুৰ নকৰিলে কোনে চুৰ কৰিব?
0: কোনে চুৰ কৰিব তহঁতে নকৰিলে?
2: ঐ তেজ কৰহত, এইডাল কি কৰিলি?
0: ঐ বাইদেউৰ চেইনডাল উলিয়াই দে, উলিয়াই দে বুলিছো নহয়।
3: আমাৰ হাতত একো নাই, আমাৰ হাতত একো নাই, আমাক এৰি দিয়ক।
2: কি, তহঁতে চেইন নিয়া নাই? তহঁতে মোৰ ডিঙিৰ পৰা চেইন নিনিলে কোনোবা চিলনীয়ে ওপৰৰ পৰা থাপ মাৰি নিলে নেকি?
0: বিদ্যাসপত
1: মই চুৰ কৰা নাই। বিদ্যাসপত খাইছ বদমাচ, মই দূৰৰ পৰা চাই থকা নাই, তই থাপ মাৰি চেইনডাল টানি নিছ তো। ভালে ভালে কওক, চেইনডাল কোনটো পকেটত ভৰাই যাওক?
2: সেইডাল ডেৰ তোলা ওজনৰ চেইন আছিল, আজিহে তেজ খোৱাহঁতৰ চকু পৰিলে।
3: চা অতৰবচোন, একেবাৰে 100% কাৰেক্ট, এইকেইটা গৰু চুৰ হয়। মোৰ গোহালিৰ পৰা গৰু নিয়া এইকেইটাই চুৰ।
1: হয় হয়, এইকেইটাই হয়। মোৰ দোকানৰ চিলিং ভাঙি মোবাইল চুৰি কৰি নিয়া এইকেইটাই চুৰ।
0: তেনেহলে ইহঁতক খতম কৰি দিয়াই ভাল হ'ব নেকি?
2: ইহঁতক মাৰি পেলোৱাৰ আগতে মোৰ চেইনডাল উলিয়াই লওঁ। তেজ খোৱাহঁত, মোৰ চেইনডাল ক'ত সোমোৱাই ৰাখিছ? উলিয়াই দে, নহলে কথা বেয়া হ'ব কিন্তু।
0: ঐ উলিয়াই দে, নহলে একেবাৰে খতম কৰি পেলাম এতিয়া।
4: ইহঁতক পুলিচক গতাই দিয়াই ভাল হ'ব নেকি? পুলিচৰ লাঠিৰ গোপ খালেহে ইহঁতি ক্ষয় কাঢ়িব।
3: এই ল'ৰাহঁত, পুলিচক গতাই দি কি হ'ব? আজি পুলিচত দিলে কাইলৈ ওলাই আহি আকৌ চুৰ কৰাত লাগিব।
1: নহয়নো কি, পুলিচৰ লগত এই চোৰবোৰৰ ভিতৰি ভিতৰি পেক থাকে। ঐ সেইচব বাদ দে, তহঁতে চেইনডাল ক'ত ৰখাই থৈছ সেইটো ক, ক'ত ৰখাইছ ক, ক বুলিছো নহয়।
0: ঐ জীৱন, দীপক, এনেকৈ নহ'ব, ইহঁতক একেবাৰে খতম কৰি পেলাওঁ, ৰ।
1: ঐ দীপক, দীপক, এই ইহঁতৰ পকেটবোৰ চেক কৰচোন, আমি ধৰিছোঁ। ঐ দীপক, তই পকেটত হাত সোমাইছ, চাওঁ চাওঁ পকেটটোত চাওঁ। ঐ দীপক, দীপক আন, উলিয়ান উলিয়ান, তোৰ পকেটত কি আছে উলিয়ান। চাওঁ পকেটত হাত সোমাবলৈ দে, চেইনডাল ক'ত থাকিছ ক,
2: আৰু ভালকৈ চাওকচোন, আৰু ভালকৈ চাওক, ইহঁতৰ পকেটত আৰু কিবা পায় নেকি? মোৰো মোবাইলটো থাপ মাৰি নিছিলে ইহঁতে।
1: চাওঁ সেইটো পকেট চাওঁ কি আছে।
0: নালাগে,
1: চাবলৈ নিদিয়া, জোৰ কৰি ধৰচোন, ইয়াক জোৰ কৰি ধৰ, ধৰ ধৰ ধৰ, ঐ ৰূপক ধৰ, একদম জোৰ কৰি ধৰ, চাওঁ সেইটো পকেটত কি আছে চাওঁ। এইটো দেখোন মোবাইল, মোবাইল দেখোন লাগিছ। অঁ
2: হয় হয় হয় হয়, এইটোৱে মোৰ মোবাইল, চাওঁ চাওঁ, দিয়ক দিয়ক দিয়ক। কপাল ভাল আছিল বাবেই মোবাইলটো পালো। চোৱা চোৱাচোন ডেকা ল'ৰা, মোৰ চেইনডালো পোৱা নেকি? পুলিচৰ ওচৰলৈ গৈ গৈ ভাগৰি পৰিছো, চোৱাচোন ভালকৈ।
1: ঐ জীৱন, ৰূপক ধৰচোন, সিহঁতৰ সকলোবিলাক পকেট চাওঁ, আৰু কি কি আছে ঠিক নাই, ভালকৈ ধৰ, দুইটা ধৰ।
0: অকল পকেটতেই নহয়, সকলো কাপোৰ জোতা মোজা সব খুলি চাওঁ, ধৰ ধৰচোন, এক ধৰ,
5: কৈছো দেখোন, আমাৰ পকেটে একো নাই,
1: জোতা খুলি, জোতা খুলি,
5: আমাক যাবলৈ দিয়ক।
0: এইবোৰ কি,
1: হা
0: এইবোৰ কি, এইবিলাক দেখোন ড্ৰাগছ,
1: কি তহঁতে ড্ৰাগছ খাৱ,
0: কি কাৰবাৰ দেখোন এইবোৰ, চাচোন চা, আৰু কি পাওঁ চা চা,
1: এইবোৰ দেখোন ড্ৰাগছৰ টোপোলা, চাওঁ এইফালে,
0: আৰু এইকেইটা কি, এইকেইটা চিৰিঞ্জ, এইকেইটা কণ্টেইনাৰ,
1: ড্ৰাগছ খাই,
0: অ' তেতিয়াহ'লে ইহঁতক একেবাৰে খতম কৰি পেলাই ভাল হ'ব, ৰ তহঁতক আজি মই,
1: হয়তো ইহঁতক কিবা এটা কৰাই ভাল হ'ব, পুলিচক দিলে আজি জেইলত দি কাইলৈ আকৌ উলিয়াই পঠিয়াব। এটা কাম কৰোঁ, ইহঁতক চুলি কাটি কাপোৰ কানি খুলি জোতাৰ মালা পিন্ধাই
0: মুখত কলা ৰং সানি ৰাস্তাই ৰাস্তাই ঘূৰাই ফুৰালেই ভাল হ'ব, ইহঁতক দেখি আনেও যাতে ড্ৰাগছৰ ওচৰলৈ যাবলৈ ভয় কৰে।
1: ধৰ ধৰ ধৰ, ইহঁতক ৰছীৰে এই লাষ্টৰ পোষ্টতে বান্ধি
2: থৰিধে হাতী মৰিয়ানি, দেখাত একেবাৰে ধনী ঘৰৰ ল'ৰা, বুঝিছে মিছেছ ঘৰফলীয়া, সেই আধ্যবন্ত লোকৰ ঘৰৰবিলাকেহে এই ড্ৰাগছ খোৱাত উস্তাদ হৈছে।
1: ইহঁতৰ ফটোবিলাক সকলোফালে ভাইৰেল কৰাই ভাল হ'ব, বুজিছ,
0: ইহঁতৰ মুখৰ আগত কলা ৰং সানি লওঁ, ৰ দে দে অকণমান দেচোন, ঐ
1: ইহঁতৰ মুখত ৰং সানি দে,
5: গাৰ কাপোৰ খুলি দিওঁ, ধৰ ধৰচোন, ধৰ গাৰ কাপোৰ কানি খুলি দিওঁ ইহঁতক,
0: অঁ খোল খোল খোল,
1: দিয়ক দিয়ক দিয়ক, মই ইয়াত দিয়ক,
0: এই পাতকে চিলোৱা।

0: ভকতৰ চুলিখিনি খলপা খলপে কাটিবি
1: জোতাৰ মালা পিন্ধাই গোটেই ৰাস্তাই ৰাস্তাই ঘূৰাম তেতিয়াহে ভাল হ'ব।
2: এই আৰু এটা কাম কৰ, আৰু এটা কাম কৰ, ইহঁতক গাত চুৰাত পাত ঘঁহি চেঁচা পানী ঢালি জীৱনত আৰু ড্ৰাগছ নেখাওঁ বুলি ক'ব লাগিব।
3: এইবাৰ ইহঁতক ভালকৈ ধৰা দিব।
4: মিছেছ ঘৰফলীয়া, হওঁ যাওঁ, সাংবাদিক আহিছে, ভালেই হৈছে, চেনেলত খবৰটো ওলালে ভাল হ'ব।
5: ৰ'ব ৰ'ব ৰ'ব, আপোনালোকে মাৰধৰ নকৰিব, চাওঁ আঁতৰি দিয়কচোন, চাওঁ আঁতৰি দিয়ক, আঁতৰি দিয়কচোন।
2: মাৰধৰ নকৰি কি মৰম কৰিব লাগে নেকি?
5: মৰমেই কৰিব লাগিব। আপোনালোকে আইনখন হাতত তুলি লৈ কেলে? পুলিচ প্ৰশাসন আছে নহয়।
3: পুলিচ প্ৰশাসনে কি কৰিব, কি কৰিব? দিন দুপৰতে মহিলাৰ ডিঙিৰ পৰা চেইন পানী নিছে, পুলিচে কিবা কৰিব পাৰিছেনে আজিলৈকে?
6: এইবিলাক ভক্তঘৰ ল'ৰাই ড্ৰাগছ খায়,

0: নেকি? মৰমে কৰিব লাগিব। আপোনালোকে আইনখন হাতত তুলি লৈ কেলে? পুলিচ প্ৰশাসন আছে নহয়,
1: পুলিচ প্ৰশাসনে কি কৰিব কি কৰিব? দিন দুপৰতে মহিলাৰ ডিঙিৰ পৰা চেইন টানি নিছে, পুলিচে কিবা কৰিব পাৰিছে নে আজিলৈকে?
2: এইবিলাক ভট্ট ঘৰ ল'ৰাই ড্ৰাগছ খাই এনেকুৱা চোৰৰ নিচিনা বেয়া কাম কৰি সমাজখনত অশান্তি সৃষ্টি কৰি
3: হয় হে সাংবাদিক বোপাই, সেই ল'ৰাবিলাক বাট এৰি অবাতে গৈছে।
0: সেই অবাতে যোৱা ল'ৰা ছোৱালীবিলাকক আমি পুনৰ সৎপথলৈ অনাৰ ব্যৱস্থা কৰিব লাগিব। চাওক, আমাৰ এই মৰেল পুলিচিঙৰ বাবে সন্দেহত বহু ডেকাই প্ৰাণ হেৰুৱাবলগীয়া হৈছে।
2: সিহঁতে বেয়া কাম কৰা ফল পাইছে?
0: হয়, সিহঁতে বেয়া পথে গৈছে বাবে বেয়া ফল পাইছে, কিন্তু সিহঁতক ভাল পথলৈ ঘূৰাই অনাৰ চেষ্টাটো কৰিব লাগিব ন? বৰ্তমান আমাৰ সমাজত বহুতো সহজ সৰল যুৱক যুৱতীয়ে এই ড্ৰাগছ নামৰ ব্যাধিৰ কবলত পৰি বাট এৰি অবাটে গৈ সমাজখন কলুষিত কৰিছে।
1: সাংবাদিক বন্ধু, সিহঁতক জানো সৎপথলৈ আনিব পাৰিব?
0: নিশ্চয়, আমি আমি সকলোৱে চেষ্টা কৰিব লাগিব। হেৰা, এই কি কৰিছা কি কৰিছা?
2: ফটো তুলিছোঁ।
0: এইখন ফটোৰে তুমি কি কৰিবা?
2: ফটোখন ভাইৰেল কৰিম, ইহঁতৰ ফটোখন দেখি যাতে আনে ভয় খায়।
0: অনুগ্ৰহ কৰি এইবোৰ ফটো নুতুলিবা,
2: কাৰণটো
0: আজিকালি এই ফটো ভাইৰেল সমাজত এক ব্যাধি হিচাপে থিয় দিছে। আপোনালোকে আপোনালোকে অলপ ধৈৰ্য ধৰকচোন, মই ইহঁতৰ মুখৰ পৰা সকলো কথা উলিয়াবলৈ চেষ্টা কৰিম।
2: চাওঁচোন আপুনি বাৰু কেনেকৈ ইহঁতৰ মুখৰ পৰা কথাবোৰ উলিয়ায়।
0: এই কেমেৰা পাৰ্চন
4: দাদা,
0: টেক
4: অ'কে ৰোলিং।
0: খোৱা, তোমালোকে এই পানী খোৱাচোন। এতিয়া তোমালোকৰ কোনো ভয় নাই, তোমালোকক কোনেও নেমাৰে। তোমালোকে সঁচা কথাবোৰ মোক কৈ যোৱা, তোমালোকৰ কোনো বিপদ নহয়, ভয় নাখাবা। মই সাংবাদিক হ'লেও তোমালোকৰ লগত সাংবাদিকতা নকৰোঁ। এতিয়া কোৱাচোন, তোমালোকে ড্ৰাগছ খোৱা, কোৱা নোকোৱা কিয়?
5: আমি ইমান পিঠিত কোপ দি মুখৰ পৰা কথা উলিয়াব নোৱাৰিলোঁ, আপুনি ইমান মিঠা মাতত ক'ত সিহঁতৰ মুখৰ পৰা কথা উলিয়াব পাৰিব হে?
6: অ' সেইকাৰণে কৈ আছোঁ, ইহঁতক গচকি পিটিকি খতম কৰি পেলোৱাই ভাল হ'ব।
0: ৰ'ব হে, আপোনালোকে অলপ ধৈৰ্য ধৰকচোন। তেওঁলোকে ক'ব ক'ব ক'ব তেওঁলোকে ক'ব, চোৱা তোমালোকে চুৰ কৰিলেও তোমালোকক চুৰ বুলি নকওঁ, তোমালোক ভাল ল'ৰা, তোমালোকক সৎপথলৈ আনিবলৈ চেষ্টা কৰিছোঁ, কেৱল তোমালোকে মোক সহযোগ কৰা, মই তোমালোকক সহায় কৰিম। মই আকৌ সুধিছোঁ, তোমালোকে ড্ৰাগছ খোৱা? ভয় নকৰিবা, কোৱা, তোমালোকে মোক বিশ্বাস কৰা, মই তোমালোকক সহায় কৰিম, কেৱল তোমালোকে সঁচা কথাবোৰ কৈ যোৱা। কোৱা, তোমালোকে ড্ৰাগছ খোৱা? চুৰ কৰা?
1: আগতে নকৰিছিলোঁ,
0: এতিয়া কৰা? চুৰ কিয় কৰা?
1: ড্ৰাগছ খাবলৈ হাতত পইচা নাই,
7: ঘৰত পইচা নিদিয়ে,
0: সেইকাৰণে চুৰ কৰা। বাৰু কচোন, ড্ৰাগছ কেনেকৈ খালা?
1: আগতে নাখাওঁ,
0: এতিয়া খালা, কিন্তু তোমালোকক খোৱালে কোনে?
1: বন্ধু কেইজনমানে।
0: অ', বন্ধুৰ লগত পৰি তাৰমানে তোমালোকে খাবলৈ ধৰিলা?
1: হয়, আচলতে আমিতো পঢ়া শুনাত বৰ চোকা আছিলোঁ,
7: আমাৰ দুয়োৰে ঘৰৰ অৱস্থাও ভাল,
1: আমাৰ দুয়োৰে পিতাহঁতে ভাল চাকৰি কৰে,
7: সকলো সময়তে আমাৰ হাতত যথেষ্ট টকা পইচা থাকে।
1: তাকে দেখি আমাৰ লগত বন্ধু কেইজনমানে বিভিন্ন চলাহী কথাৰে জোৰ কৰি নি সিহঁতৰ লগত ড্ৰাগছ খুৱাবলৈ ধৰিলে।
0: আৰু তেতিয়াৰ পৰা তোমালোকে ড্ৰাগছ এডিক্টেড হৈ গ'লা, ঘৰৰ পৰা পইচা আনি ড্ৰাগছ খাই থাকোঁতে থাকোঁতে ঘৰে পইচা নিদিয়াত চুৰ কৰিবলৈ ধৰিলা, হয় নে নহয়?
1: হয়,
0: কিন্তু জানানে নেজানা ড্ৰাগছে যে মানুহৰ জীৱন ধ্বংস কৰি দিয়ে?
1: আগতে নেজানিছিলোঁ,
0: এতিয়াতো জানিলা।
1: জানিলোঁ ছাৰ।
0: চোৱা, অসৎ সংগই মানুহক অসৎ পথে নিয়ে আৰু সৎ সংগই মানুহক সৎ পথে নিয়ে। তোমালোকক মই সৎপথলৈ আনিবলৈ চেষ্টাহে কৰিছোঁ, তোমালোকে মোক সহযোগ কৰিবানে?
1: কৰিম কৰিম ছাৰ, কৰিম।
0: তোমালোকে জানাই সত্যৰ সদায় জয়, হয় নে নহয়? তোমালোকে যিমানেই সোনকালে সঁচা কথাবোৰ ক'বা সিমানেই বিপদৰ পৰা মুক্ত হ'বা, তাৰপিছত তোমালোকক সৎপথৰ সন্ধান দিম। মোক এটা কথা কোৱাচোন, তোমালোকে ড্ৰাগছৰ পৰা মুক্ত হ'বলৈ বিচাৰা নে নিবিচাৰা?
1: বিচাৰোঁ,
7: আমি আৰু ড্ৰাগছ নাখাওঁ ছাৰ, কথা দিলোঁ।
0: ভাল কথা, তোমালোকে পুলিচ

0: আগত সকলো কথা খুলি কবাতো মই তোমালোকক সহায় কৰিবলৈ সাজু কিন্তু পুলিচৰ সকলো তদন্তৰ পিছত তোমালোকক নিচামুক্ত কেন্দ্ৰলৈ লৈ যাম তাতে তোমালোকে পুনৰ আগৰ জীৱনলৈ ঘূৰি অহাৰ পথ বিচাৰি পাবা তোমালোক ৰাজি নে
1: ৰাজি
0: হেয়া আপোনালোকে দেখিলে এই দুজনৰ দৰে আমাৰ সমাজত কত সহজ সৰল মেধাৱী ল'ৰা ছোৱালীয়ে সংগৰ দুখত ড্ৰাগছৰ কবলত পৰি সমাজখন কলুষিত কৰাৰ লগতে নিজৰ জীৱন ধ্বংস কৰিবলৈ গৈছে সেইসকলক এজন ভাল নাগৰিক হ'বলৈ ঘূৰাই আনিবলৈ আমি সকলোৱে চেষ্টা কৰিব লাগিব আমাৰ সমাজখনক ড্ৰাগছৰ বিৰুদ্ধে সজাগ আৰু সচেতন কৰি তুলিব লাগিব এইসকলে নিজে কৰোঁ বুলিতো কৰা নাই তেওঁলোকে বাধ্যত পৰিহে কৰিবলগীয়া হৈছে
2: কিন্তু বাধ্যত পৰি কৰিলেও আমাৰ বস্তুবিলাক যে চুৰ কৰি নিলে সেইবোৰ এতিয়া আমি ক'ত পাম
0: আপোনালোকৰ বস্তুবোৰ যদি সিহঁতে নিছে তেতিয়াহ'লে নিশ্চয় পাব সিহঁতে পুলিচৰ আগত স্বীকাৰ কৰিব আৰু আপোনালোকে অকণমান ধৈৰ্য ধৰক মই সকলো ঠিক কৰি আছোঁ বাৰু আচ্ছা তোমালোক ব'লা প্ৰথমে তোমালোকক পুলিচ থানালৈ লৈ যাওঁ তাৰপিছত তোমালোকৰ ঠাই হ'ব নিচা মুক্তি কেন্দ্ৰ
3: ইমানপুৰী শ্ৰোতাসকলে আজিৰ নাট্যানুষ্ঠানত শুভেশ্বৰ দাস ৰচিত নাট চিলনী চোৰ শুনিলে নাটখন পৰিৱেশন কৰিলে ইনলি ফাউণ্ডেশ্যনৰ শিল্পীসকলে বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ভদাই ৰাজু ৰয় নদাই কমল লোচন মালিক ইন্দ্ৰজিৎ দাস মালিকনি সুস্মিতা মহন্ত বাবু বৃত্তান্ত নয়ন কাশ্যপ মিছেছ কাকতি অংকিতা শইকীয়া হালৈ বৰুৱানী পপি মহন্ত খুৰী অনামিকা বৰদলৈ বৰুৱা অচিনাকী ডেকা ঝুনাকংকন ভূঞা অচিনাকী গাভৰু শেৱালী প্ৰথমজন চোৰ আৰু দ্বিতীয়গৰাকী বাটৰুৱাৰ চৰিত্ৰত প্ৰাণজিৎ প্ৰীতম কলিতা পলাশ সুদীপ্ত শৰ্মা ভৰালী মিছেছ ঘৰফলীয়া ৰুজি মুদৈ হাতীমুৰিয়ানী আইচেংফা কোঁৱৰ সবিতা জনি নাৰ্জাৰী গাঁৱৰ মহিলা শ্ৰুতিস্মা আনপল দত্ত জীৱন ৰুচেং গগৈ দীপক জিতু তপন বৰা দ্বিতীয়জন চোৰ জাহ্নৱপ্ৰাণ কাশ্যপ প্ৰথমগৰাকী ডেকা আৰু কেমেৰা পাৰ্চনৰ চৰিত্ৰত ডিম্পুল বৰগোহাঁই দ্বিতীয়গৰাকী ডেকা গংগা ছেত্ৰী আৰু সাংবাদিক আৰু প্ৰথমগৰাকী বাটৰুৱাৰ চৰিত্ৰত ভাস্কৰ শইকীয়া নাটখনিৰ সম্পাদনা সংগীত আৰু ৰূপকৰ চৰিত্ৰত মনদীপ মহন্ত বাণীবন্ধনৰ সহযোগী ৰিপুঞ্জয় শৰ্মা নাটখনি পৰিচালনা কৰিলে মনজিৎ ৰাজখোৱাই আৰু নাটখনিৰ প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ

0: শাৰীৰিক সুস্থতাৰ পথ অন্বেষণত সহায় কৰে বুলি তেওঁ মত প্ৰকাশ কৰে। অসমতো যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট উদ্যানত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে ভাগ লয়। অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানৰ বিষয়ে আকাশবাণীৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতাই এইদৰে কয়।
1: আধ্যাত্মিক, মানসিক আৰু শাৰীৰিক সুস্থতাৰ বাৰ্তাৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উলহ মালহেৰে পালন কৰা হয়। আজি পুৱা ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ সতী ৰাধিকা উদ্যানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। যোগ প্ৰশিক্ষকৰ নীতি নিৰ্দেশনাৰ আধাৰত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমন, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোগৰ বিভিন্ন আসনসমূহ কৰা পৰিলক্ষিত হয়। এই কাৰ্যসূচীত অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল, পৰ্যটন মন্ত্ৰী অজন্তা নেওগেও অংশগ্ৰহণ কৰে। সোণাপুৰৰ কমাৰকুচিত থকা লক্ষ্মীবাঈ ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এই কাৰ্যসূচীত অসম চৰকাৰৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে। বশিষ্ঠৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনতো যোগ দিৱস পালন কৰা হয়। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে কাৰ্যকৰ্তাসকলে যোগ দিৱসত উপস্থিত থাকি যোগাভ্যাস কৰে। এনেদৰে মহানগৰীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগত আজি যোগ দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐকান্তিক প্ৰচেষ্টাত 2015 চনৰ পৰা প্ৰতি বছৰে 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰি অহা হৈছে। এই বছৰৰ যোগ দিৱসৰ মূল বিষয়বস্তু হৈছে সুস্থ বাৰ্ধক্যৰ বাবে যোগ। এই মূল মন্ত্ৰৰেই আজি প্ৰান্তে প্ৰান্তে উলহ মালহেৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়।
0: সেয়া আছিল আকাশবাণীৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰা। গুৱাহাটী অনুষ্ঠানৰ সমান্তৰালকৈ ৰাজ্যৰ আন বিভিন্ন প্ৰান্তত 23,000ৰো অধিক গাঁৱৰ 37,383টা স্থানত যোগাভ্যাসৰ অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত আত্মসহায়ক গোটৰ 32 লাখৰো অধিক সদস্যই অংশগ্ৰহণ কৰে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট UG 2026ৰ আজি পুনৰ অনুষ্ঠিত হ'ব। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত হ'বলগীয়া এই পৰীক্ষাত 22,79,000 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ, CCTV আৰু বায়োমেট্ৰিক ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মক ড্ৰিল বা আখৰাৰ আয়োজন কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা মতে সংস্থাটো পৰীক্ষা নিকা, স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো আজি চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত হ'ব। সুচাৰুৰূপে এই পৰীক্ষাৰ আয়োজন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘলে কালি চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ নিয়ন্ত্ৰণ কক্ষত বিভাগীয় জ্যেষ্ঠ বিষয়া আৰু আৰক্ষী প্ৰশাসনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি প্ৰস্তুতিৰ বুজ লয়। তেওঁ পৰীক্ষাৰ স্বচ্ছতা, নিৰাপত্তা আৰু বিশ্বাসযোগ্যতা নিশ্চিত কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিভাগক নিৰ্দেশ দিয়ে। ইফালে ৰাজ্যৰ আন জিলাসমূহতো প্ৰশাসনৰ চোকা নজৰত পৰীক্ষাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰহিলৈ পুৱা 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰি সকলো পৰীক্ষাৰ্থীলৈ শুভকামনা জ্ঞাপন কৰে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে কাইলৈ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24, আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলাক কেন্দ্ৰ কৰি নীলাচলৰ বুকুত অৱস্থিত কামাখ্যাধামলৈ অগণন সাধু সন্ন্যাসীৰ আগমন ঘটিছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতা বজাই ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অম্বুবাচী মেলা চলি থকা কেইদিন নিয়মীয়াকৈ ফগিঙৰ লগতে প্ৰতিদিনে 3 বাৰকৈ কামাখ্যাধামৰ

0: চৌহদ চাফ চিকুণ কৰাৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 7 দিনত ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকণিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত নামনি অসম, মধ্য অসম, উজনি অসম আৰু বৰাক উপত্যকাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে বিশেষকৈ কাইলৈৰ পৰা 24 জুনৰ ভিতৰত কামৰূপ মহানগৰ, কামৰূপ, নলবাৰী, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, শোণিতপুৰ, নগাঁও, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ আৰু হাইলাকান্দি জিলাৰ কেতবোৰ স্থানত বিজুলী ঢেৰেকণিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি সকিয়নি দিছে। পৰৱৰ্তী 2-3 দিনত গুৱাহাটীত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও বিভাগে প্ৰকাশ কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণে বৰষুণৰ সম্ভাৱনালৈ চাই গুৱাহাটীৰ জনসাধাৰণক প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। নিয়মীয়া আৰু দূৰণিবতীয়া যাত্ৰীসমূহক বৰষুণৰ সম্ভাৱনালৈ চাই যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ কোৱা হৈছে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কোৰীৰ অধ্যক্ষতাত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মহৰম পালন সন্দৰ্ভত এখন সমন্বয় সভা অনুষ্ঠিত হয়। ডিব্ৰুগড়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ উপস্থিতিত অনুষ্ঠিত সভাখনত জিলাখনৰ মহৰম সমিতিৰ সদস্য আৰু সংশ্লিষ্ট সকলো বিভাগৰ প্ৰতিনিধিয়ে মহৰম শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে পালনৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে। সভাখনত আইন শৃংখলা, যান বাহন ব্যৱস্থাপনা, জনসাধাৰণৰ সুৰক্ষা, অনাময়, জৰুৰীকালীন সেৱা আৰু অন্যান্য অত্যাৱশ্যকীয় ব্যৱস্থাকে ধৰি বিভিন্ন দিশৰ বিশদ পৰ্যালোচনা কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তত্বাৱধানত 2018 চনত ডিফুৰ ৰংকিমিত স্থাপন হোৱা কাৰ্বি ভাষা আৰু সংস্কৃতি অধ্যয়ন কেন্দ্ৰৰ ৱেবছাইট কালি মুকলি কৰা হয়। কেন্দ্ৰটোৰ সঞ্চালক ডঃ লংসিং টেৰঙৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মথুৰাম লেখথে উপস্থিত থাকে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডাৰ টৰণ্টোত অনুষ্ঠিত এখন খেলত জাৰ্মানীয়ে আইভৰি কষ্টক 2-1 গ'লত পৰাস্ত কৰি নকআউট পৰ্যায়ত স্থান নিশ্চিত কৰে। খেলখনত জাৰ্মানীৰ হৈ ডেনিজ উণ্ডাৱেই 2টা গ'ল দিয়ে। ইপিনে ইকুৱেডৰ আৰু কুৰাচাওৰ মাজত কানচাছত অনুষ্ঠিত খেলখন গ'লশূন্যভাৱে অমীমাংসিত হৈ ৰয়। প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেলত জাপানে টিউনিছিয়াক 4-0 গ'লত পৰাস্ত কৰে। ইফালে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাষ্টনত অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত নেডাৰলেণ্ডছে ছুইডেনক অনায়াসে 5-1 গ'লত পৰাস্ত কৰে। কালি অনুষ্ঠিত আন এখন খেলত ব্ৰাজিলে হেইটিক 3-0 গ'লত পৰাভূত কৰে। ইংলেণ্ডত চলি থকা ICC মহিলা T20 বিশ্বকাপৰ আজি মানচেষ্টাৰত হ'বলগীয়া খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 7 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে অপৰাজেয় ভাৰতীয় মহিলা দলে প্ৰথম 2খন খেলত জয়েৰে পইণ্টৰ তালিকাত 2য় স্থান লাভ কৰিছে। দেশ বিদেশত 2ৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন। নিশ্চিত্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি পুনৰ নীট UG। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেলত টিউনিছিয়াৰ বিৰুদ্ধে জাপানৰ 4-0 গ'লত জয়লাভ। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া বিভিন্ন দায়িত্বত মোৰ সৈতে আছে ডিউটি ৰুমত চয়নিকা ডেকা, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, বিবেক শৰ্মা আৰু ফটিক চন্দ্ৰ বৰ্মন, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মিথিলেশ কুমাৰ ৰঞ্জন, ষ্টুডিঅ'ত মই তুলিকা ভৰদ্বাজ।
2: ডাঙৰ বোৱাৰী, এইডাল তোমাৰ নামত,
3: ইমানো কিয় খৰধৰ কৰিব লাগে?
2: আৰে আৰু ন ছোৱালী, এইডাল তোমাৰ নামত আৰু এইযোৰ
3: মোৰ মাইনাৰ নামত।
4: কিন্তু আইতা,
2: হা,
4: আপোনাৰ নামত
5: সকলোবোৰ, মই বেংক, লকাৰ, ফিক্সড ডিপজিট সকলোতে এওঁকেইটো নমিনি বনাইছো। কাইলৈ যেতিয়া মই নাথাকিম তেতিয়া পইচা পাবলৈ এওঁৰে সহজ হ'ব।
2: এনে কথা ক'ব নাপায়, কি যে
5: RBI কয়
2: জানি লওক, সতৰ্ক হৈ ৰওক।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছো শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। অনুষ্ঠানত প্ৰথমটি গীত এয়া ৰুণুমি ছবিৰ পৰা।

বেলতলাৰ পৰা চেনেহী দত্ত, দীপা দত্ত আৰু বিনু হাজৰিকাৰ অনুৰোধত এইবাৰ শুনাবলৈ লৈছো পাৰঘাট ছবিখনৰ এটি গীত। গীতটিত কণ্ঠদান কৰিছে ভূপেন হাজৰিকাই।

কল্পতরু অনুষ্ঠানত এইবাৰ শুনো আহক অঞ্জানা অঞ্জানী ছবিখনৰ পৰা ৰাহত ফাতে আলী খানে কণ্ঠদান কৰা এটি গীত। গীতৰ কথা বিশাল দত্তানীৰ। অনুৰোধকাৰী শ্ৰোতা বীৰকুচিৰ পৰা বিনীত, মৃগেন, সৌমিত্ৰ আৰু দীপাংকৰ।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: কম সুতত লোন বিচাৰে
4: তাকো এপেৰে বাচিলে
5: অচিনাকি এপৰ পৰা হাত খাই থাকিব।
6: RBIয়ে কয়
7: জানি ৰক, সতৰ্ক হৈ ৰক।
6: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলো হাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত আইডিঅ'ৰ বুলনি।

আইডিয়ৰ বুলনিৰ সমূহ শ্ৰোতালৈ প্ৰীতি ভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছো আজিৰ বুলনি। প্ৰিয় শ্ৰোতা, আজি আন্তৰ্জাতিক যোগ দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি আজিৰ বুলনিত আমি প্ৰচাৰ

0: স্বীকাৰ কৰিবলৈ লৈছোঁ এটি আলোচনা শীৰ্ষক নিৰোগী বা সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন। এই আলোচনাটিৰ সমল ব্যক্তিৰূপে আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে দুগৰাকীকৈ যোগ প্ৰশিক্ষক। তেওঁলোক হ'ল দীপান্দিতা চানবৰ্কাৰ আৰু সুজাতা শইকীয়া। যোগাচাৰ্য দীপান্দিতা চানবৰ্কাৰ বাইদেউ আৰু সুজাতা শইকীয়া বাইদেউ, আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ, ধন্যবাদ। এইখিনিতে মই আজি বিশ্ব যোগ দিৱস উপলক্ষে সমূহ আইদেউসকললৈ শুভেচ্ছা জনাইছোঁ আৰু স্বাগতম জনাইছোঁ।
0: প্ৰিয় শ্ৰোতা, আজি আমি যিটো বিষয় আলোচনাৰ বাবে লৈছোঁ, নিৰোগী বা সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন, এই মূল বিষয়টো আলোচনা কৰাৰ আগতে আমি জানিব বিচাৰিছোঁ যোগ কি, সংক্ষেপে যদি কৈ দিয়ে।
1: মহামুনি পতঞ্জলীয়ে যোগৰ যিটো ব্যাখ্যা দিছে বা যিকোনো যোগ সূত্ৰতে আমি পাওঁ, যোগ বুলি ক'লে যুজ্যতে অনেন ইতি যোগঃ, এই ব্যাখ্যাটো দিছে। যুজ্যতে মানে দুটা বস্তু একেলগ কৰা, মিলন। সেয়া বিশদতৰত কৈছে আত্মা পৰমাত্মাৰ মিলন, কিন্তু আমি ইয়াতে ল'ম আমাৰ শৰীৰ আৰু মনৰ মিলন। কেৱল শৰীৰ আৰু মনৰ মিলনেই নহয়, ইয়াত আৰু এটা শব্দ আছে অনেন শব্দটো দিছে। অনেন মানে আৰু অনেকৰ লগত। যে আমি প্ৰথমতে নিজৰ স্বাস্থ্য, শাৰীৰিক, মানসিক, বৌদ্ধিক স্বাস্থ্য ঠিক কৰিম, তাৰপিছত তাৰ লগতে আমি আমাৰ পৰিয়ালৰ স্বাস্থ্য ঠিক কৰিম। পৰিয়ালৰ লগত আমাৰ সমাজখন জোৰ খাব, সমাজৰ লগত আমাৰ নিজৰ দেশখন, দেশখনৰ লগত আমাৰ ৰাষ্ট্ৰ, তাৰপিছত গোটেই বিশ্বজগতখন, গোটেই প্ৰকৃতিখন। অনেনেও শব্দটোৰ মিনিং তেনেকৈ লৈ গৈছে। এই সকলোৰে প্ৰকৃতি বুলি ক'লে গছ লতা, পশু পক্ষী, জীৱ জন্তু সকলো আহিব, গোটেই ব্ৰহ্মাণ্ডখন আহিব, সকলোৱে মিলি একেলগে সমন্বয় ৰক্ষা কৰি ভালভাৱে সুস্থভাৱে জীৱন যাপন কৰাটোহে হৈছে যোগ। এইবাৰৰ যিটো বিষয়বস্তু দিছে য়োগা ফৰ হেলডি এজিং, ইয়াতে যোগ, স্বাস্থ্য আৰু আমাৰ বয়সকালটো, এজিং যিটো কয়, লাহে লাহে আমি বৃদ্ধ অৱস্থালৈ গতি কৰোঁ। গতিকে যোগৰ দ্বাৰা নিজকে কেনেকৈ শেষলৈকে, মানে আমাৰ বয়সকাললৈকে নিজকে ঠিক ৰাখিম, সুস্থ জীৱনৰ কাৰণে আমি যোগৰ অভ্যাস আৰম্ভ কৰিব লাগিব।
0: হয়, যোগাসন বা যোগ কি সংক্ষেপে দীপান্দিতা বাইদেৱে ক'লে, এবাৰ সুজাতা বাইদেৱে স্বাস্থ্য সম্পৰ্কে যদি অলপ কৈ দিয়ে।
2: সাধাৰণতে আমি সকলোৱে নিৰোগী শৰীৰ এটাকে ভাল স্বাস্থ্য বুলি আমি ভাবোঁ, কিন্তু একচুৱেলি আমি শৰীৰটোৰ লগতে মনটো ভাল ৰাখিব লাগিব, তেতিয়াহে আমি সম্পূৰ্ণ সুস্থ স্বাস্থ্য বুলি ভাবোঁ। নিৰোগী শৰীৰ এটা হ'বলৈ হ'লে সকাৰাত্মক এটা মন লাগিব, সুবুদ্ধি লাগিব, সুচিন্তা আৰু আবেগ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আমাৰ যেতিয়া থাকিব, তাকেহে আমি সুস্বাস্থ্য বুলি ক'ব পাৰোঁ সম্পূৰ্ণভাৱে।
0: হয়, আৰু আমাৰ আজি আলোচনাৰ বিষয়টোত আৰু এটা শব্দ আছে যিটো হ'ল বাৰ্ধক্য। এতিয়া বাৰ্ধক্য বুলিলে আমি কি বুজি বা কেতিয়াৰ পৰা বাৰ্ধক্য আৰম্ভ হয়, দীপান্দিতা বাইদেউ?
1: সাধাৰণতে আমাৰ যিটো এটা ধাৰণা যে আমি 60 বছৰ পাৰ হ'লে এই মানুহজনক এনেকে আমি সম্বোধন কৰোঁ, কিন্তু এজিঙৰ আগতে আমি অকণমান গ্ৰ'থটো চাওঁ। ছোৱালীৰ ক্ষেত্ৰত 14-16 বছৰলৈ বিকাশ হয় শাৰীৰিক, ল'ৰাৰ ক্ষেত্ৰত 16-18 বছৰলৈ, আৰু 20 বছৰ বয়সলৈকে এজন ব্যক্তিৰ, পুৰুষেই হওক বা মহিলাই হওক, তেওঁ শাৰীৰিক, ধৰক আমাৰ মাংসপেশীৰ গঠন, হাড়ৰ গঠন, আমাৰ শৰীৰৰ ভিতৰত বিভিন্ন যন্ত্ৰণা আছে, যিবিলাক ছিষ্টেমছ আছে, সেইবিলাকৰ গঠন পূৰা পৰিপূৰ্ণ হয়
0: 20 বছৰ।
1: কিন্তু এইখিনিতে আমাৰ যিটো ব্ৰেইন বা মগজুৰ যিটো বিকাশ, সেইটো 25 বছৰ বয়সলৈকে হয়। মগজুৰ সম্পূৰ্ণ বিকাশ 25 বছৰ বয়সত সম্পূৰ্ণ হয়। তাৰ পিছৰ সময়ছোৱাত, সেই সময়ত মানুহ এজন, ব্যক্তি এজন ইষ্টাব্লিছ হয়, পূৰা ব্যস্ত হৈ থাকে সেইখিনি সময়। কিন্তু 35 বছৰত, এজ পাৰ চায়েন্স, বিজ্ঞানৰ মতে 35 বছৰ পিছৰ পৰাই আমাৰ এজিং আৰম্ভ হয়। লাহে লাহে শক্তি কমিবলৈ ধৰে, মানসিক স্তৰত শক্তি কমিবলৈ ধৰে, বৌদ্ধিক স্তৰত শক্তি কমিবলৈ ধৰে, কিন্তু আমি সেইটো গম নাপাওঁ। মানে ইমান আমাৰ কামৰ ব্যস্ততা থাকে, সেইখিনি আমাৰ পুৰা জীৱনটো চলাই নিয়াৰ সময় নহয়, গতিকে আমি সেই এজিং প্ৰচেছটো গম নাপাওঁ।
0: মানে নীৰৱে ভিতৰি চলি থাকে,
1: নীৰৱে ভিতৰি চলে। এজ পাৰ চাইন হাড়বোৰ দুৰ্বল হ'বলৈ ধৰে, আমি কওঁ নহয় ঠুনুকা হৈ যায়, বোন ডেনচিটি কমি যায়, আমাৰ ধৰা হজম শক্তি লাহে লাহে কম হ'বলৈ ধৰে, লাংছটোৱে লাহে লাহে কম হ'বলৈ ধৰে, অলপ ধৰা চিৰি উঠিলেই আমাৰ উশাহ চুটি চুটি হয়, এইধৰণে মানে সেই লক্ষণবোৰ বাৰু মই অকণমান সুজাতাক বিশেষকৈ কৈ দিব ক'ম যে তেতিয়াৰ পৰাই আমাৰ বাৰ্ধক্যৰ দিশলৈ আমি আগবাঢ়ি যাওঁ। কিন্তু সেইখিনি সময়ৰ পৰাই যদি আমি যোগাভ্যাস কৰিবলৈ লওঁ, আসন কৰোঁ, প্ৰাণায়াম কৰোঁ, ধ্যানৰ অভ্যাস কৰোঁ, ক্ৰিয়াৰ অভ্যাস কৰোঁ।

0: কৰোঁ, খোৱা লোৱাত আমি সংযম হওঁ, আমাৰ জীৱনশৈলীটো যদি তেতিয়াৰ পৰাই আমি ঠিক কৰিবলৈ চেষ্টা কৰোঁ, নিশ্চিতভাৱে আমি যিটো আমি ধৰি লৈছোঁ 70 বছৰ বা 80 বছৰত আমি এটা সুন্দৰ জীৱন উদযাপন কৰিব পাৰিম, সুন্দৰভাৱে থাকিব পাৰিম।
1: হয়, নিশ্চয়কৈ।
2: সুজাতা বাইদেউ, বয়স বৃদ্ধিৰ শাৰীৰিক লক্ষণসমূহৰ বিষয়ে অকণমান যদি কৈ দিয়ে আপুনি।
3: বয়স বৃদ্ধিৰ প্ৰথম শাৰীৰিক লক্ষণ হৈছে আমাৰ শৰীৰৰ কাম কৰাৰ ক্ষমতা কমি আহে, শৰীৰৰ মাংসপেশীৰ আমাৰ যিখিনি মানে ষ্ট্ৰেংথ বা জোৰ থাকিব লাগে সেইখিনি লাহে লাহে কমি আহে, টোপনি কম হয় লাহে লাহে, এলাহ বৃদ্ধি হয়। আগৰ 25-30 বছৰত যিখিনি আমি কাম কৰিবলৈ উদ্যমতা ৰাখোঁ সেইখিনি লাহে লাহে শৰীৰৰ পৰা কমি আহে, উৎসাহ কমি আহে,
0: কাম কৰিবলৈ
3: এলাহ ভাৱ বৃদ্ধি হয়, সেইখিনিয়ে মানে প্ৰাথমিকতা, মানে সেইখিনিয়ে শৰীৰৰ বয়স বৃদ্ধি
2: লক্ষণৰ লগতে আছে মানসিক লক্ষণো, যিটো ধৰক এই আগ্ৰহ কমি যায়, উৎসাহ কমি যায়, এইবোৰ মানসিক লক্ষণ।
3: মানসিক লক্ষণ,
0: এলাহ লাগে, নতুন কিবা এটা কৰিবলৈ মন নাযায়,
2: এনেকুৱা ধৰণৰ লক্ষণসমূহে যেতিয়া আমাৰ শৰীৰত বা মনত দেখা দিব তেতিয়াই তাৰমানে আমি অনুধাৱন কৰিব লাগিব যে আমি লাহে লাহে আমাৰ বয়স
3: হৈছে।
0: আৰু কিছুমান তুমি চাওঁ সেয়া যিটো কৈছে টোপনি কমি যোৱা, ভোক নালাগে, মানে ভোক নালাগাটো কি আমাৰ ডাইজেষ্টিভ ছিষ্টেমটো লাহে লাহে দুৰ্বল হ'বলৈ ধৰে। এতিয়া সুস্বাস্থ্যৰ 4টা লক্ষণ আছে, ভাল টোপনি অহা, ভোক লগা, আৰু যিটো খাদ্য খালোঁ সেইটো ভালকৈ হজম হৈ এলিমিনেট হৈ যোৱা, মানে ওলাই যোৱা, আমাৰ মল মূত্ৰত ত্যাগ হোৱা, আৰু সঠিককৈ চিন্তা কৰিব পৰা, কোনো ধৰা মানসিক দ্বন্দ্বটো নাথাকে, এইখিনি বস্তু আমাৰ এটা ধুনীয়া স্বাস্থ্যৰ লক্ষণ। আমি ঠিকমতে টোপনি গৈছোঁ, ঠিকমতে খাইছোঁ, শুইছোঁ, ঠিকমতে হজম হৈছে, যে তেতিয়া জানিব যে মোৰ শৰীৰ সম্পূৰ্ণ ঠিক আছে, সুস্থ সিদ্ধান্ত ল'ব পাৰিছোঁ। গতিকে এইবোৰ ক্ষেত্ৰত আমি নিজকে অকণমান কি কৰিব লাগিব, এনালাইচিচ কৰিব লাগিব,
1: নিজকে পৰ্যবেক্ষণ কৰিব লাগিব যে মই ঠিকে আছোনে নাই। বয়স বৃদ্ধিৰ লগে লগে মোৰ কিবা শাৰীৰিক বা মানসিক সমস্যাই দেখা দিছে নেকি ইত্যাদি ইত্যাদি, নহয় জানো?
0: আৰু যদি সমস্যা কিছুমান আহিলে আমি সঠিক সময়ত আমি সঠিক ডিচিশ্যনটো ল'ব
2: নোৱাৰোঁ,
0: সিদ্ধান্তটো ল'ব নোৱাৰে, তেনেকুৱা হয়। আৰু কিছুমান শাৰীৰিক লক্ষণ লাহে লাহে, দৃষ্টিশক্তি কমে, কাণেৰে কম শুনা হয়, লাহে লাহে আঁঠুৰ বিষ আৰম্ভ হ'ল, কঁকালৰ বিষ আৰম্ভ হ'ল, আজিকালি যিবোৰ চুগাৰ ডায়েবেটিক হয়, হাই প্ৰেছাৰ হয়, এইবিলাক আমাৰ জীৱনশৈলীৰ লগত জড়িত, এনেকুৱা ধৰণৰ ৰোগবোৰ আৰম্ভ হয়, মানুহৰ কোষ্ঠকাঠিন্য আৰম্ভ হয়।
2: আপুনি যিসমূহ কথা ক'লে এতিয়া সেইখিনি আচলতে আমাৰ সাধাৰণ বাৰ্ধক্যৰ ফালে আমি লক্ষণ নহয় জানো, কিন্তু নিৰোগী বাৰ্ধক্য আৰু সচৰাচৰ যে সাধাৰণ বাৰ্ধক্য, এই দুই বাৰ্ধক্যৰ মাজত নিশ্চয় পাৰ্থক্য আছে,
0: পাৰ্থক্য আছে,
2: পাৰ্থক্যসমূহৰ কথা যদি অলপ কৈ দিওঁ।
0: এতিয়া চোৱা, নিৰোগী মানে কি, যদি মই আৰম্ভণিৰ পৰাই মই সূৰ্য নমস্কাৰ কৰিছো, আসনৰ অভ্যাস কৰিছোঁ, তেতিয়াহ'লে মোৰ শৰীৰটো ঠিক থাকিব। মোৰ যদি 50 বছৰো হৈ গ'ল, 60 বছৰো হৈ গ'ল,
1: নিৰোগী হৈ থাকিব যদি নিয়মিত যোগাভ্যাস কৰে, কিন্তু ইয়াৰ আৰম্ভণি আগতীয়াকৈ কৰিব লাগিব, নহয় জানো?
0: আগৰ পৰাই যদি বিশেষ আৰম্ভ নালাগে, সূৰ্য নমস্কাৰ অভ্যাসো যদি ল'ৰা ছোৱালীবিলাকে কৰে, ষ্টুডেণ্টবিলাকে আৰম্ভ কৰে, বয়সকালতে যিবোৰ আমি শাৰীৰিক অসুবিধাবোৰ আহিব সেইবোৰ কমি যাব, সেইবোৰ কমি গ'লেতো এনেই স্বাস্থ্যটো ভালে থাকিলে মনো ভাল থাকিব,
1: হয় মন ভালে ৰাখিবলৈও যোগাসনত কিবা উপায় আছে নেকি?
0: মানসিক ক্ষেত্ৰত আমাৰ যি সাধাৰণতে আজিকালি হয় অলপ কথাতে ডিপ্ৰেশ্যন হয়, হয় নহয়, এংজাইটি থাকে, ভয় থাকে মানুহৰ, এইবিলাক আমাৰ মানসিক বেমাৰ, হয় নহয়? এই মানসিক বেমাৰবোৰ যদি আমি প্ৰাণায়ামৰ অভ্যাস কৰোঁ, ব্ৰিডিং এক্সাৰচাইজ কৰোঁ, এই মানসিক অসুস্থতাবোৰ আমাৰ বয়সস্থ কালত একেবাৰেই নাহে, বৰঞ্চ ওলোট আহে, আৰু সেই মনটো উৎসাহ হৈ থাকিব, ভাল হৈ থাকিব। আৰু ঠিক তেনেকৈ ভাল ধৰা পঢ়া শুনা কৰিছে, ভাল কিবা শুনিছে, কোনোবা সৎসংগত গৈছে, যিটো আমাৰ বুদ্ধিৰ বিকাশ, নহয়, বুদ্ধিয়ে আমাক মেইন
2: গোটেই
0: সিদ্ধান্ত লোৱাৰ হেৰিটো চলাই থাকে। মনটোতো বাৰু অকণমান আবেগৰ লগত জড়িত হৈয়ে থাকে, মনে বিচাৰেই, মোৰ যদিও চুগাৰ আছে, ডায়েবেটিছ আছে, মোৰ মিঠাই খাবলৈ ভাল পাওঁ, খাবলৈ মন যায়, খাই দিওঁ নেকি, কিন্তু সেই সময়ত আমাক কোনে টিচাৰৰ কামটো কৰে, বুদ্ধিয়ে কৰে, শিক্ষক বোলে নাই নাই তই নাখাবি, গতিকে সেই বুদ্ধিয়ে যিটো কাম কৰে, সেই বৌদ্ধিক শক্তিটো, বৌদ্ধিক বিকাশটো এই বিভিন্ন ধৰণৰ যোগ অভ্যাসৰ দ্বাৰা, ধ্যান যদি কৰি থাকোঁ আমি, প্ৰাণায়ামৰ ৰেগুলাৰ প্ৰেক্টিছ কৰোঁ, সেইবিলাকেৰে আমাক এই সুস্থ জীৱন এটা ৰাখে। ধৰা 60 বছৰ বয়সৰ পিছতো তুমি দেখিবা কোনো শাৰীৰিক তেওঁৰ মানে অসুস্থতা অহা নাই, মানসিক অসুস্থতা অহা নাই, বুদ্ধিৰ বিচাৰ ক্ষমতা আৰু বেছি বৰঞ্চ ভাল হৈছে, আৰু তেওঁ কিবা এটা কৰিবলৈ উৎসাহ পাইছে। 60 বছৰ পিছলৈকো দেখিবা মানে তেওঁ কাষলৈ গ'লে যেন তুমি কিবা এটা ঊৰ্জা পাইছা, শক্তি পাইছা, ভাল লাগিছে তেওঁৰ সান্নিধ্যত থাকি। 60 বছৰ পাৰ হৈ গৈছে, 70 বছৰ পাৰ হৈ গৈছে, কিন্তু ইমান সুন্দৰকৈ মানুহজন কেনেকৈ আছে, সেই হেৰিটো ডিফাৰেঞ্চটো একদম গম পোৱা যাব। আৰু তাৰপৰা

0: ধুনীয়াকে জীৱনটো উদযাপন কৰাও মানুহ তুমি দেখিবা, আছে নাথাকে, ভাল বেয়া চবৰে থাকে, হয় নহয়? শাৰীৰিক অসুস্থতা সকলোৰে থাকে, এটা নহয় এটা সময়ত সকলোৰে কিবা নহয় কিবা হয়। যিহেতু আমি দেখিছোঁ যে আমাৰ ফিজিকেল মেণ্টেল ডিজেনেৰেশ্যন লাহে লাহে আৰম্ভ হয়, তাৰতো এটা ৰূপ ওলাবই আমাৰ শৰীৰত বা মনত। গতিকে সেইটোৰ পৰা আমি অভাৰকাম কৰি তাক ল'বলৈ জানিব লাগিব, একচেপ্ট কৰিব লাগিব বস্তুটো।
1: আৰু যোগাভ্যাসৰ দ্বাৰা আমি আচলতে সেই ক্ষেত্ৰত সফল হ'ব পাৰোঁ,
0: সফল হ'ব পাৰোঁ
1: জানো। ইমান পৰে দীপানিতা বাইদেউ কৈ আছে যে কেনেধৰণেৰে আমি বাৰ্ধক্যক এটি সুস্থ বা নিৰোগী বাৰ্ধক্যলৈ লৈ যাব পাৰিম।
2: সুজাতা বাইদেউ, এবাৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ।
1: এতিয়া যোগাভ্যাসৰ দ্বাৰা আমি নিৰোগী বাৰ্ধক্য কেনেদৰে পাব পাৰোঁ বা কি কি আসন আমি অভ্যাস কৰিম? ধৰক যিসকলে আগৰ পৰাই যোগাভ্যাস কৰি আছে তেওঁলোকৰ কথা মই সুধিব খোজা নাই, মই বিচাৰিছোঁ যিসকলে নতুনকৈ আৰম্ভ কৰিব তেওঁলোকে কোনবোৰ আসন কৰিব?
3: হয়, আপুনি ভাল কথাই সুধিছে। আমি এতিয়া মেইন বয়সস্থ লোকসকলৰ কাৰণে আমি ক'ব বিচাৰিছোঁ ন, তেওঁলোকে লাহে লাহে আৰম্ভ কৰিব প্ৰথমতে যোগাভ্যাস। সকলো যোগ অভ্যাস সকলোৰে কাৰণে নহয়, সেইটো পৰা চবেই জানে, কিন্তু বাৰ্ধক্যসকলে যিখিনি প্ৰথমতে আৰম্ভ কৰিছে, আমি ব্ৰিডিং এক্সাৰচাইজ বুলি কওঁ, শ্বাস প্ৰশ্বাসৰ যিখিনি অভ্যাস সেইখিনিৰ পৰা আৰম্ভ কৰিব। থিয় হৈ কৰিব নোৱাৰে, চকীখনতে বহি ল'লে পিঠিটো চিধা হৈ পেলাই, হাত দুখন সমানকৈ উশাহটো লওঁতে মেলিলে, আকৌ উশাহটো এৰোতে চপালে, তেনেকৈ যদি পিঠিখন চিধা কৰি 10 বাৰো কৰে তেওঁলোকে খুব ভাল লাগিব। তাৰপিছতে বহি বহি আপোনাৰ ভৰিটো এটা ভৰি চিধা কৰিলে উশাহটো লওঁতে, আকৌ চপালে উশাহ হেৰোতে, এবাৰ ইটো ভৰি চিধা কৰিলে আকৌ চপালে, তেনেকৈ কৰিব পাৰে। প্ৰাৰম্ভিক অৱস্থাৰ কথা মই কৈ আছোঁ।
0: কিছুমান যদি কোনোবা এনেকুৱাও ব্যক্তি আহে বোলে থিয় হৈ কৰিব পৰা নাই, তাৰ কাৰণে আমি বহাই কৰাওঁ, চকীত বহাই কৰাওঁ, আমাৰ ওখ ওখ মূঢ়া আছে, মূঢ়াত বহাই কৰাওঁ। বা একেবাৰে যদি কোনোবা এনেকুৱা ধৰক বেছি অসুস্থ, তেওঁলোককো আমি বিচনাখনত শুৱাই পেলাইও লাহে লাহে সেই এক্সাৰচাইজবোৰ আৰম্ভ কৰোঁ।
3: হয়, তাৰপিছত লাহে লাহে সেইখিনি আমি বহাই নিব পাৰে, দেখিব ভৰিকেইটা হাতকেইটা তেনেকৈ অলপ দিন কৰাৰ পিছতে মানুহজন ধুনীয়াকৈ থিয় হ'ব পৰা হৈছে। থিয় হ'ব পাৰিলে আমি লাহে লাহে বেলেগ বেলেগ যোগাভ্যাস আছে, সৰু সৰু এংকল ষ্ট্ৰেচ বুলি কয়, আমি গোৰোহাকেইটা উঠাবলৈ যত্ন কৰিম, অকণমান পিছফালে হালিবলৈ যত্ন কৰিব লাগে, বহুত যোগাভ্যাস। আৰু তাৰ মেইন আমাৰ প্ৰাণায়াম, প্ৰাণায়ামখিনি যদি শুদ্ধকৈ কৰিব পাৰে, বহুত বেছি টান প্ৰাণায়ামো নহয়, সহজ প্ৰাণায়াম বুলি কয়, আমাৰ দীঘল দীঘলকৈ উশাহ ল'ব লাগে আৰু লাহে লাহে উশাহ এৰিব লাগে, সেইটো এটা ভাল প্ৰাণায়াম হয়। তাৰ লগতে আমি ধ্যান কৰিব পাৰোঁ, ধ্যানটো আপুনি দীঘলকৈ উশাহ ল'ব, উশাহ লৈ মনলৈ মানে চিন্তা আহিবলৈ দিব লাগে, আহিলে লাহে লাহে আপুনি সেইটো অভ্যাস কৰি থাকিলে থাকিলে এটা সময়ত দেখিব উশাহ নিশাহ লওঁতে শ্ল' হ'ব, মনলৈ চিন্তা নোহোৱা অৱস্থা হ'বগৈ। একচুৱেলি সেইটোকে ধ্যানৰ প্ৰক্ৰিয়া বুলি কয়, সেইখিনি অভ্যাস কৰিলে লাহে লাহে হ'ব।
1: এতিয়া কোনো ব্যক্তিয়ে যদি ধৰক 40 বা 50 বছৰ বয়সৰ পৰা
3: হয়
1: যোগা আৰম্ভ কৰিছে,
3: হয়
1: তেওঁ কেনেধৰণৰ আসনেৰে আৰম্ভ কৰিব? দীপান্দিতা বাইদেউ,
0: যিটোৱে মাত্ৰ সুজাতাই ক'লে, সকলো বয়সৰ মানুহৰ কাৰণেই আমি যোগাভ্যাস আগবঢ়াওঁ। একদম আৰম্ভণিতে আমি যিটো ক'লে উশাহ নিশাহৰ অভ্যাস, গতিকে আমি ব্ৰিডিং এক্সাৰচাইজবিলাক দিওঁ একদম আৰম্ভণিতে। তাৰপিছত আমি কিছুমান লুজেনিং এক্সাৰচাইজ বুলি কওঁ, শিথিলীকৰণ ব্যায়াম, সৰু সৰু সূক্ষ্ম ব্যায়াম বুলিও কয়, সেইবোৰ খুব ইফেক্টিভ, বিশেষকৈ বয়সস্থ লোকসকলৰ কাৰণে, সেইবিলাকেদি আমি আৰম্ভ কৰোঁ। তাৰপিছত আমি তেওঁলোকক আসন কৰালোঁ, যিবোৰ একদম সহজ সহজ আসন কৰিব পৰা আসনবিলাকৰো, থিয় হৈ কৰা, বহি কৰা, শুই কৰা, তেনেকুৱাকৈ আছে, পেট পেলাই কৰা, শুই কৰা, তে যোনেই যেনেকৈ পাৰে, যাৰ প্ৰতিজন ব্যক্তিৰে আমি চাই লওঁ আগতে তেওঁ শাৰীৰিক ক্ষমতা কিমান কিমান বা অসুখ বিসুখ কি আছে, সেইবোৰ চাই মেলিহে আমি তেওঁলোকক লাহে লাহে আসনৰ অভ্যাস কৰালোঁ। তাৰপিছত আমি সূৰ্য নমস্কাৰ শিকাওঁ। সূৰ্য নমস্কাৰৰ এটা প্ৰকাৰ আছে যি চকীত বহিও কৰিব পাৰি, সূৰ্য নমস্কাৰটো কৰাৰ পিছত ফ্ৰেছ ফিল কৰে, এনাৰ্জেটিক ফিল কৰে, গতিকে তেনেকুৱা ধৰণকে আমি লাহে লাহে লাহে লাহে আগবঢ়াই নিওঁ। আজিকালি সাধাৰণতে সকলো যোগৰ অনুষ্ঠানবিলাকত আৰু আমাৰো যিটো ব্যাসা যোগ সংস্থান আছে, তাতো আমি একদম পুৰা মানে ব্যক্তিজনক চাই লৈ লাহে লাহে একদম কৰিব পৰাকৈ ধুনীয়াকৈ আৰম্ভ কৰাওঁ। মানুহে কেৱল আহিব লাগে আৰু আৰম্ভ কৰিব লাগে।
1: হয়, কোনো ব্যক্তি যদি ধৰক ইতিমধ্যে কঁকালৰ বিষ বা আঁঠুৰ বিষত আক্ৰান্ত, তেওঁ যোগা কৰিব বিচাৰে,
0: সেইবোৰ বিশেষভাৱে, সেইবোৰ আমি যোগা থেৰাপি বুলি কওঁ। আঁঠুৰ বিষৰ কাৰণে আছে, কঁকালৰ বিষৰ কাৰণে আছে, খুব কান্ধৰ বিষ, মাইগ্ৰেইন হয়, প্ৰতিটো সুস্থতাৰ কাৰণে যোগৰ অভ্যাস আছে। একদম সুন্দৰকৈ ধুনীয়াকৈ লাহে লাহে তেওঁলোকে কৰিব
1: পাৰে, মধ্য বয়সতো বা বাৰ্ধক্যৰ সময়তো আৰম্ভ কৰিব
0: পাৰিব পাৰে।

0: পাৰে। প্ৰত্যেকটো আসনৰে আজিকালি সহজ পদ্ধতিবোৰ ওলাই দিছে,
1: মানে সাধাৰণীকৰণ কৰা হৈছে,
0: সৰলীকৰণ কৰি আৰু বিশেষকৈ গৱেষণা কৰি প্ৰতিটো ৰোগৰ কাৰণে যোগ অভ্যাস উলিওৱা হৈছে, মানুহে সুন্দৰকৈ কৰিব পাৰিব।
1: অতি সুন্দৰ আৰু গুৰুত্বপূৰ্ণ কথা আপুনি ক'লে। প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে আইডৰ বুলনি আৰু আজি আমাৰ আলোচনাৰ বিষয় নিৰোগী বা সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন। আৰু এই মুহূৰ্তত আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে দুগৰাকীকৈ যোগ প্ৰশিক্ষক, দীপান্দিতা চানৱাৰকাৰ আৰু সুজাতা শইকীয়া। তেওঁলোকে আমাক কৈ আছে যে কি ধৰণে আমি যোগাভ্যাসৰ দ্বাৰা এটি সুস্থ বা নিৰোগী বাৰ্ধক্য পাব পাৰোঁ। এতিয়া বয়স বৃদ্ধিৰ টো হবই শাৰীৰিকভাৱে, সেইটো এটা চিৰন্তন সত্য নহয় জানো, কিন্তু দেখাত আমি সকলোৱে ধুনীয়া সুন্দৰ হৈ থাকিব বিচাৰোঁ। গতিকে বয়স বৃদ্ধি পলম কৰা বা বলি ৰেখা পলমকৈ পৰাটো যোগাসনে সহায় কৰে নেকি?
0: নিশ্চয় কৰিব। বিশেষভাৱে আজিকালি ফেচ য়োগা বুলি কৰা হয়, আগৰ পৰাই আছিল, কিন্তু আজিকালি মানুহে সেইটো বেছিকৈ বিচাৰে। কিছুমান মাছাজ আছে বা ষ্ট্ৰেচিং আছে, আমি লিপছটো ধৰা, এটা মই একদম চিম্পলকৈ কৈ দিওঁ, ই আৰু উ এই দুটা শব্দ। এতিয়া ধৰা আমাৰ বিশেষকৈ লিপছৰ কাৰণে ই কৰিলোঁ, ই কৰিলে আমাৰ হয় কি, দুটা দীঘল হৈ গ'ল, উ কৰিলে সৰু হৈ গ'ল। এইটো লিপছৰ মানে ওঠৰ এক্সাৰচাইজ। তুমি 20 বাৰ কৰা ৰাতিপুৱা শুই উঠি, যেতিয়া তুমি মুখ চুখ ধুলা, দাঁত চাঁত মাজি আমি যেতিয়া মুখখন ধুই, তাৰপিছত ই উ ই উ ই উ, এই এনেকৈ যদি 20 টাইমছ 20 বাৰ কৰোঁ, দেখিবা এই লিপছৰ গঠনটোও ভাল হ'ব আৰু এই গালত, গালৰ যিবোৰ গোটেই গালৰ মাংসপেশীবোৰৰ এক্সাৰচাইজ হয়। তেনেকুৱা ধৰণৰ বহুত ফেচ য়োগা আছে। আৰু দ্বিতীয়তে আমি সাধাৰণভাৱে যিখিনি আমি আসন, প্ৰাণায়াম, সূৰ্য নমস্কাৰ কৰি থাকিম, সেইখিনি আমাক ভিতৰৰ পৰা আমাক সুস্থ কৰি ৰাখিব। ক্ৰিয়াৰ অভ্যাস কৰিলে আমাৰ মুখৰ উজ্জ্বলতা বাঢ়িব, পেটটো চাফা হৈ থাকিলে আমাৰ শৰীৰৰ গোটেই ছিষ্টেমবোৰ আমাৰ ভালদৰে কাম কৰি থাকে। আৰু প্ৰাণায়াম কৰিলে মানসিক সুস্থতা থাকিব, ধ্যান কৰিলে মানসিক সুস্থতা, মনৰ ষ্ট্ৰেছ টেনচনবোৰ যেতিয়া আঁতৰি যাব, মুখখন দেখিবলৈ ধুনীয়া, উজ্জ্বল, আপোনা আপুনি হৈ পৰিব। গতিকে এইবোৰ অভ্যাস নিশ্চয় কৰিলে সুফল পাবই।
1: হয়, এতিয়া যিসকল ব্যক্তিয়ে ধৰক মধ্য বয়সৰ পৰা এই আসনসমূহ কৰিবলৈ আৰম্ভ কৰিছে, তেওঁলোকে নিশ্চয়কৈ কিন্তু কোনো অভিজ্ঞ যোগ প্ৰশিক্ষকৰ তত্ত্বাৱধানত কৰিব লাগে।
0: একদম ঠিক কৈছা তুমি, সদায় এজন প্ৰশিক্ষকৰ ওচৰত গৈ কোনটো কৰিব লিমিটেশ্যন বুলি কওঁ আমি, কোনটো কি কৰিব লাগে নালাগে, সেইটো যোগ প্ৰশিক্ষক এজনেহে আপোনাক দেখুৱাই দিব পাৰিব, কৰাব পাৰিব। গতিকে কেতিয়াও যোগত এটা শব্দ আছে, ন হঠাৎ ন বলাত, কেতিয়াও হঠাৎকৈ আৰম্ভ কৰি দিব নালাগে, আৰু কেতিয়াও খুব বল প্ৰয়োগ কৰি বোলে মই নোৱাৰোঁ হালিবলৈ, কিন্তু ওপৰত কোনোবাজনে কৈছে মোক হেঁচি দেচোন, ধৰি দেচোন, মই হালো, সেই বস্তুটো কেতিয়াও কৰিব নালাগে, বল প্ৰয়োগ কৰি কৰিব নালাগে, হঠাৎকৈ আৰম্ভ কৰিব নালাগে। সদায় এজন যোগ প্ৰশিক্ষকৰ লগত থাকি শিকি লওক, 7 দিন শিকক, 10 দিন, এমাহ ভালদৰে শিকি, তাৰপিছত তেওঁ নিজে ঘৰত ধুনীয়াকৈ অভ্যাস কৰি থাকিব পাৰিব।
1: হয়, আৰু শিকাবলৈ আপোনালোকৰ দৰে যোগ প্ৰশিক্ষকসকল আছেই,
0: আছেনে? আজিকালিতো বহুতেই আছে। এইখিনিতে মই আৰু এটা কওঁ যে আমাৰ খাদ্যাভ্যাসটোৱেও কিন্তু বহুত এটা সুস্থ বয়স বৃদ্ধি কাললৈ যাবলৈ সহায়ক হয়।
1: নিশ্চয়কৈ,
0: নিশ্চয়, কাৰণ আমি যেতিয়া এই বয়সকালত আমাৰ খাদ্যাভ্যাস আমি কণ্ট্ৰল কৰিব লাগে। আহাৰৰ ক্ষেত্ৰত 3 প্ৰকাৰৰ আহাৰ বুলি কৈছে, সাত্বিক, ৰাজসিক আৰু তামসিক আহাৰ। তামসিক আহাৰে আমাক খালে আমাক এলেহুৱা কৰে, এলেজি কৰে, তেনেকুৱা কৰে। কোনবোৰ আহাৰে কৰে, যিবোৰ খুব বাঢ়ি আমি এদিন ৰান্ধি 3 দিনলৈ থৈ দিছোঁ, উলিয়াই উলিয়াই খাই আছোঁ, আজিকালি যে টেমাত আহে, ৰেডি টু ইট ফুডবিলাক আহে, সেইবিলাক খালে আমাৰ তামসিকতাটো বাঢ়ি যায়, সেইটো খাব নালাগে। ৰাজসিক ফুড, যিবোৰ খুব ভজা, পোৰা, তেল মছলা আদি যে বনায়, খাবলৈ জুতি লাগে, ভাল লাগে, কিন্তু শৰীৰ বা মনৰ পক্ষে একেবাৰে ভাল নহয়। আমি লাহে লাহে কেনেকুৱা ধৰণৰ আহাৰ কৰিব লাগে, যিমানেই আমাৰ বয়স বাঢ়ি গ'ল, 60 বছৰ হ'ল, 60 বছৰৰ আগলৈকে আমি যিমান বাৰু খালোঁ খালোঁ, তাৰপিছত আমি আহাৰৰ ওপৰত আমি কণ্ট্ৰল কৰিব লাগে। বিশেষকৈ যিটো সাত্বিক আহাৰ কৈছে, যে আমি সিজোৱা যিবোৰ আমি খাওঁ, আমাৰ অসমীয়া খাদ্য পদ্ধতি এটা খুব ভাল আছে, আমি দাইলতে বইল দি দিলোঁ, বিভিন্ন পাচলি দি দিলোঁ, বইল কৰি চিম্পলকৈ ভাত বনালোঁ, অকণমান চাটনি বনাই খালোঁ, ফ্ৰেছ চাটনি কৰোঁ আমি, পুদিনা ল'লোঁ, ধনিয়া ল'লোঁ, অকণমান আদা নহৰু দি বটি ল'লোঁ। সেইকাৰণে কৈছে যিটো বস্তু আমি সতেজতাটো বেছি থাকে, তেনেকুৱা ধৰণৰ ফল মূল খাওক। গতিকে এনেকুৱা ধৰণৰ আহাৰবিলাকে আমাৰ শৰীৰো ঠিক থাকে, হজম, কাৰণ হজম শক্তিটো লাহে লাহে কমি আহে, গতিকে আমি বেছি ৰাজসিক ফুড খালে হজম কৰিব নোৱাৰোঁ, গতিকে এনেকুৱা ধৰণৰ খাদ্যাভ্যাসলৈ আমি লাহে লাহে গতি কৰিব লাগে। সম্পূৰ্ণ

0: আমি নিৰামিষ আহাৰ গ্ৰহণ কৰিব যদি পাৰোঁ, সেইটোতো খুবেই ভাল। আমাৰ শৰীৰটো ঠিক থাকিব, আমাৰ মনটোও ঠিক থাকিব। হেলদি এজিং যিটো কৈছে,
1: হয়,
0: সুস্থ বাৰ্ধক্য অৱস্থালৈ আমাক ৰাখিব, ধুনীয়া সুস্থ কৰি ৰাখিব।
1: হয়, আমাৰ সময় আজি প্ৰায় শেষ হৈ আহিছে। শেষত জানিব বিচাৰিম যে বয়স বৃদ্ধিৰ পিছতো সামাজিকভাৱে আমি নিজকে কিদৰে সুস্থ আৰু সক্ৰিয় কৰি ৰাখিব পাৰোঁ।
0: প্ৰথমতেই মই কৈছিলোঁ, যোগৰ যেতিয়া পৰিভাষা দিছিল, প্ৰথমে নিজৰ স্বাস্থ্য, তাৰপিছত পৰিয়াল, তাৰপিছত সমাজ, ৰাষ্ট্ৰ, এইদৰে আমি আগবাঢ়ি যাওঁ। সকলোকে সামৰি, সকলোকে লগত লৈ আমি যাব লাগিব। সমাজখন এৰি আমি চলিব নোৱাৰোঁ।
2: হয় হয়, নিশ্চয়কৈ। আৰু প্ৰাণায়ামৰ বিষয়ে কওকচোন।
0: সেই বয়সত মানুহৰ সোঁ আৰু বাওঁ মগজুটোৱে অধিক বেলেঞ্চ হৈ যায়, আৰু সেই বেলেঞ্চ হ'বলৈ আমাক আটাইতকৈ বেছি যিটো যোগ অভ্যাসে সহায় কৰে, সেইটো হৈছে প্ৰাণায়াম, ভ্ৰামৰী প্ৰাণায়াম। প্ৰাণায়াম আৰু নাড়ী শুদ্ধি প্ৰাণায়াম বুলি যদি কওঁ আমি, যিসকলে শিকে বা কৰিছে তেওঁলোকে জানে, নাড়ী শুদ্ধি প্ৰাণায়ামে আমাৰ ৰাইট আৰু

0: একেবাৰে শিখৰ পায়গৈ মানৱীয় যিবোৰ গুণবোৰ সেইবোৰ। আৰু 60 বছৰৰ পাছত মানুহ এজনৰ মগজুৰ 2টা ভাগে একে সময়তে ব্যৱহাৰ কৰিব পৰা যায় আৰু ইয়াৰ ফলত বহুত জটিল সমস্যা সমাধান কৰিব পাৰে বা শুদ্ধ চিন্তা তেওঁলোকে ল'ব পাৰে। তাৰ আগতে মানুহে কিছুমান অদৰকাৰী কামৰ পৰা নিজকে অকণমান অনাসক্ত হ'বলৈ লাগে। সেইকাৰণে আমাৰ 4টা আশ্ৰমৰ ক্ষেত্ৰত আছে, একদম প্ৰথম আহিলে ব্ৰহ্মচাৰী, গাৰ্হস্থ, বানপ্ৰস্থ আৰু সন্যাস। এতিয়া বানপ্ৰস্থটোৰ কামেই হৈছে যে আমি সাংসাৰিক জীৱনৰ পৰা অকণমান নিজকে আঁতৰাব লাগে, স্বাস্থ্যসন্মত জীৱনশৈলী আমি গঢ়িব লাগিব। তাৰ কাৰণে আমি কিছুমান শাৰীৰিক, মানসিক, বৌদ্ধিক কাম আৰম্ভ কৰিব পাৰোঁ আৰু যাৰ ফলত 80 বা 90 বছৰ বয়সতো আমাৰ প্ৰতিভাবোৰ আমি বিকশিত কৰিব পাৰোঁ।
1: শেষত শ্ৰোতাসকলক উদ্দেশ্যি দুআষাৰ।
0: বয়স বাঢ়িছে বুলি ভয় কৰাৰ কোনো দৰকাৰ নাই। শৰীৰ, মন, বুদ্ধিৰে সতেজ আৰু তৎপৰ হৈ থকাটোহে আমাৰ বেছি গুৰুত্বপূৰ্ণ। মই এই ক্ষেত্ৰত কওঁ, মানুহে সেই সময়ত নতুন শিল্পকলা শিকক, গান গাওক, সংগীত শিকক, ছবি আঁকিবলৈ শিকক, লিখিবলৈ লওক, বাগিচা কৰক, যাৰ যেনেকুৱা হবি আছে, তাৰপিছত নতুন নতুন ৰন্ধা বঢ়া শিকক, নহয় কিবা যদি বাদ্যযন্ত্ৰ বজাবলৈ শিকিব বিচাৰিছে নতুন বাদ্যযন্ত্ৰ বজাবলৈ শিকক, নাচ শিকক, নতুন কামৰ পৰিকল্পনা কৰক, মুঠতে জীৱনটোৰ আনন্দ ল'বলৈ শিকক। আৰু তাৰ কাৰণে সদায় আমি সমাজৰ লগত জড়িত হ'ব লাগিব। আমি কি কৰিম, বন্ধু বান্ধৱীৰ লগত যোগাযোগ ৰাখি হাঁহি ধেমালি কৰক, ফুৰিবলৈ যাওক, আৰু কিছুমান সৰু সৰু কাম, আমি এই বজাৰলৈ যোৱা, নামঘৰলৈ গ'লো, মন্দিৰলৈ গ'লো, এই সামাজিক যিবোৰ অনুষ্ঠান আছে তাৰ লগত যোগাযোগ ৰাখক, চিনেমা চাবলৈ যাওক, থিয়েটাৰ চাবলৈ যাওক, কিছুমান অনুষ্ঠানত ভাগ লওক। এই অনুষ্ঠান, এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে আমাক সদায় মনটো সতেজ কৰি ৰাখিব। গতিকে এনেধৰণৰ কামবোৰ বাদ নিদিব, বৰঞ্চ নতুনকৈ আৰম্ভ কৰক। ঘৰৰ ভিতৰত কেতিয়াও অকলে সোমাই নাথাকিব, ই সকলো বয়সৰ সকলো লোকৰ কাৰণে ভীষণ ধ্বংসকাৰী। মনত ধৰি লওক যে এতিয়াও ভাল কাম কৰিবলৈ বহুত বাকী আছে। এইটো মই এটা একদম শেষত কওঁ, বয়স হোৱাৰ কাৰণে গৌৰৱ কৰক। মই আজি 60 বছৰীয়া হ'লো, মই আজি 70 বছৰীয়া হ'লো, আনন্দৰে মানুহক কওক এইবুলি, আৰু আনন্দৰে গ্ৰহণ কৰক বয়সকালটো আৰু সুস্থ হৈ থাকক আৰু সমাজখনৰ লগত জড়িত হৈ থাকক। এইটো সময়তো আপুনি সাংসাৰিক কাম কাজৰ পৰা নিজকে অকণমান আঁতৰাই লৈ এনেকুৱা ধৰণৰ কামবোৰত ভাগ লওক, ফূৰ্তি কৰি থাকক, আনন্দৰে জীৱনটো উপভোগ কৰক।
2: হয়, খুব সুন্দৰ বাৰ্তা এতিয়া আপুনি দিলে বাইদেউ। সুজাতা বাইদেউ, আপুনি শেষত কি ক'ব আমাৰ শ্ৰোতাসকলক উদ্দেশ্যে?
3: শ্ৰোতাসকলক উদ্দেশ্য কৰি মই এটা কথাই ক'ম, সকলো বয়সৰ মানুহ আহক, যোগ অভ্যাস কৰক, ভালে থাকক।
2: হয়, অতি সুন্দৰ। আজি আপোনালোকে আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ অনুষ্ঠানলৈ আহিল আৰু নিৰোগী বা সুস্থ বাৰ্ধক্যৰ বাবে যোগাভ্যাস এই সম্পৰ্কে বৰ সুন্দৰভাৱে আলোচনা কৰিলে।
1: আমি আশা কৰোঁ আমাৰ আজিৰ এই আলোচনাটিৰ পৰা আমাৰ শ্ৰোতাসকল নিশ্চয়কৈ উপকৃত হ'ব। দীপান্বিতা বাইদেউ আৰু সুজাতা বাইদেউ, আপোনালোক দুয়োকে ধন্যবাদ জনাই আজিলৈ আপোনালোকৰ পৰা বিদায় লওঁ। নমস্কাৰ। নিৰোগী বা সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন, এই শীৰ্ষক আলোচনাটি শুনিলে। ইয়াত ভাগ ল'লে যোগ প্ৰশিক্ষক দীপান্বিতা চান্দৱৰকাৰ আৰু যোগ প্ৰশিক্ষক সুজাতা শইকীয়াই। প্ৰিয় শ্ৰোতা, মধ্য বয়সতো বা বৃদ্ধ বয়সতো আপুনি যোগাসন কৰিবলৈ আৰম্ভ কৰিব পাৰে আৰু যোগাসনৰ যোগেদি নিজকে সক্ষম আৰু সক্ৰিয় কৰি ৰাখিব পাৰে। গতিকে যোগাসন কৰক আৰু সুস্থ, সক্ৰিয় আৰু নিৰোগী হৈ থাকক আৰু জীৱনটো উদযাপন কৰক। এই আশাৰেই আজি বুলনিৰ পৰা মই জোনালী বৰুৱাই বিদায় লৈছোঁ। নমস্কাৰ। অনুষ্ঠানটি প্ৰযোজনা কৰিলে পৰিণীতা শইকীয়াই।

0: but it is an expression of human spirit. President Draupadi Murmu also performed yoga at Garrison Ground in Jabalpur, Madhya Pradesh. Addressing the event, the president said, "Yoga is a celebration of India's great tradition." She said yoga has shown humanity the path to a healthy, balanced and meaningful life. The National Testing Agency, NTA, has issued guidelines for the students appearing for the NEET UG re-examination today. Over 22.79 lakh candidates will sit for the exam in 551 cities in India and 14 cities abroad. The NTA said entry to the examination centres will close at 1:30 in the afternoon. It has asked the students to carry their admit cards and valid photo ID. The admit cards for the exam can be downloaded from the website neet.nta.nic.in. Talking to media in New Delhi, Union Education Minister Dharmendra Pradhan assured that all necessary arrangements have been made for the smooth conduct of the exam. The 19th Mumbai International Film Festival, MIFF, will draw to a close today. The biennial festival of documentaries, short fiction, animation and AI cinema began on 15th June and will conclude tonight with a grand closing ceremony. One of the key attractions on the final day of MIFF will be the screening of V. Shantaram, the pioneering spirit, marking the 125th birth anniversary year of the legendary filmmaker. U.S. Vice President J.D. Vance has arrived in Switzerland. Mr. Vance earlier said the United States will set up the structure of negotiations with Iran and potentially start to make progress on nuclear issues. A delegation from Tehran is also on the ground and has warned that talks won't advance without first addressing Lebanon. Hours after Tehran said it closed the Strait of Hormuz because of Israel's attacks in Lebanon and warned that little might be achieved if the fighting doesn't stop, U.S. President Donald Trump, in response, unleashed a new threat to impose American trolls in the crucial waterway. In cricket, India A were 291 for 6 wickets in 42 overs against host Sri Lanka A in the final match of the Tri-Nation A Series 2026 in Dambulla when reports last came in. And that is the end of this news bulletin.
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
2: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
1: তাৰ মানে
2: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
1: তাত কি হয়
2: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
1: তেতিয়াহ'লে
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
1: ইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
4: আজিৰ দেওবৰীয়া নাট্যানুষ্ঠানৰ নিবেদন কামৰূপ কামাখ্যাৰ তৃতীয় খণ্ড
5: কামৰূপং মহাপীঠং সৰ্বকাম ফলপ্ৰদং
4: দ্বিতীয় খণ্ডৰ কাহিনী আছিল পিতৃ দক্ষৰাজৰ যজ্ঞস্থলীত অপমানিতা সতীয়ে দেহত্যাগ কৰিলে সংবাদ পাই মহাদেৱী দক্ষ দেখিলে পত্নীৰ অচল দেহ পৰি আছে সেই দেহ মহাদেৱে কান্ধত তুলি ললে আৰু তাণ্ডৱৰ সৃষ্টি কৰিলে কঁপি উঠিল স্বৰ্গ ৰাজ্য শিৱৰ সংহাৰ মূৰ্তিত সকলো ত্ৰস্তমান বিষ্ণুৱে জানে শিৱৰ কান্ধত সতী দেহ থকালৈকে সেই দেহ জহিপমি নাযায় আৰু মহাদেৱো স্বাভাৱিক অৱস্থালৈ নাহে সৃষ্টিত অথন্তৰ ঘটিব গতিকে এওঁ সুদৰ্শনেৰে সতীদেহ খণ্ড বিখণ্ড কৰিলে য'ত যোনি অংগ পৰিল সেই হ'ল কামাখ্যা যি পাহাৰত এই অংগ নিপাতিত হ'ল সেই পাহাৰে ল'লে নীলবৰ্ণৰ এইবাৰ মহাদেৱ বহিল কঠোৰ তপস্যা কিন্তু মহাদেৱৰ তপস্যা ভংগ কৰিব নোৱাৰিলে তাৰকাসুৰৰ প্ৰতাপত দেৱকুল ৰক্ষা নপৰিব তাৰকাসুৰক বধ কৰিব পাৰিব কেৱল মহাদেৱৰ ৰক্ষাত বিপত্তিক মহাদেৱক আকৌ কি সংসাৰী কৰা সম্ভৱ এয়া কামৰূপ কামাখ্যাৰ তৃতীয় খণ্ড ৰচনা মহেন্দ্ৰ বৰঠাকুৰৰ প্ৰযোজনা এহেম ভট্টাচাৰ্য কামৰূপ কামাখ্যা

0: দেৱতাই ৰং দিব এই তাৰকাসুৰৰ সৈতে, ইমান স্পৰ্ধা, ইমান দুঃসাহস। কওক মন্ত্ৰীবৰ, আৰু কি সংবাদ আছে?
1: স্বয়ং বিষ্ণুৰ আদেশ বিচাৰি দেৱতাসকলে প্ৰাৰ্থনা কৰিছে, মহাৰাজৰ সৰ্বনাশৰ কামনাৰে মহাযজ্ঞৰো আয়োজন কৰিছে।
0: মহাযজ্ঞ যজ্ঞস্থলী লণ্ড ভণ্ড কৰি দিবলৈ এতিয়াই পঠোৱা হওক অসুৰৰ দল। সেনাধ্যক্ষ কৰক আদেশ, বন্দী কৰি আনে যেন সকলো দেৱতাক, দাস ৰূপে ৰাখিব খোজো সিহঁতক মই চিৰদিনলৈ।
1: মহাৰাজৰ অনুমতি পালে এষাৰ কথা জনাব খোজো।
0: হ'ব পাৰে।
1: দেৱতাৰ লগত সংঘৰ্ষত ননমাই ভাল।
0: কাৰণ? কাৰণ তেওঁলোক দেৱতা আৰু আমি অসুৰ। দেৱতা অসুৰক পদদলিত কৰি বহুদিনে স্বৰ্গ ৰাজ্য ভোগ কৰা দেৱতাসকলক বুজাবৰ হল যে তেওঁলোকে মাথোন অলৌকিক শক্তিৰ অধিকাৰী হৈ ত্ৰিভুৱনত হ'ব খোজে অপ্ৰতিদ্বন্দ্বী। তেওঁলোকে বৰ দিয়া অমৰত্বৰ, ব্ৰহ্মাস্ত্ৰ, আগ্নেয়াস্ত্ৰ, বৰ্ণাস্ত্ৰ, নাগপাশৰ বলত বলৱান হৈ পূজালয় দুৰ্বলীজনৰ।
1: তেওঁলোক যে দেৱতা মহাৰাজ,
0: আৰু আমি অসুৰ। আমি আপোন শক্তিৰে যুদ্ধ কৰোঁ। তেওঁলোকে তেওঁলোকৰ অলৌকিক মাৰণাস্ত্ৰৰে আমাক কৰিব খোজে কৃতদাস। মন্ত্ৰীবৰ, ৰাজ্য জুৰি কৰক ঘোষণা যুদ্ধ দেৱতাৰ সতে, এৰা অসুৰৰ যুদ্ধ হ'ব দেৱতাৰ সতে। স্বৰ্গ ৰাজ্যৰ অবিহনে ৰাজ্যৰ পিয়াহ মোৰ নহয় পূৰণ। ৰাজন্যবৰ্গ, পাৰিষদ সকল,
2: মহাৰাজ আদেশ কৰক, জ্বলি উঠক মহাযুদ্ধ ৰগনি, দেৱতাৰ দম্ভ চূৰ্ণ হওক, অস্ত্ৰৰ গৌৰৱ ধূলিস্যাত হওক।
1: হে মহাৰাজ, মন্ত্ৰী মই আপোনাৰ সেৱক, ৰাজ আজ্ঞা পালন মন্ত্ৰীৰ অৱশ্যে ধৰ্ম, আনহাতে সময়ৰ সকীয় নিদিয়াটো মন্ত্ৰীৰ কৰ্তব্য। মন্ত্ৰণাৰ বাবেই যদি মন্ত্ৰী বোলা হয় তেনেহ'লে কওক মহাৰাজ, যুদ্ধৰ নাই প্ৰয়োজন, দেৱতাৰ সহায় হ'ব বিষ্ণু নাৰায়ণ।
0: জানো মই দেৱতাৰ বিষ্ণু সহায়ক, কিন্তু বিষ্ণু নহয় নিৰপেক্ষ, দৃষ্টি তেওঁৰ নহয় সমান। দেৱতাক দিলে অমৃতৰ স্বাদ, আৰু অসুৰক দিলে হলাহল। কিয়? যদি তেওঁ জগতীশ্বৰ, তেনেহলে দেৱতা আৰু অসুৰৰ কিয় ব্যৱধান?
1: ক্ষমা কৰিব মহাৰাজ, ৰাজ্যৰ হিত চিন্তা কৰিয়েই, মহাৰাজৰ সদা মংগল চিন্তা কৰিয়েই দাসে মহাৰাজক তেনে চিন্তাৰ পৰা আঁতৰি থাকিবলৈ অনুৰোধ জনালো।
0: বয়সে দুৰ্বল কৰিছে আপোনাৰ হৃদয়, মনত ৰাখিব, মন্ত্ৰী আপুনি তাৰকাসুৰৰ, তাৰকাসুৰ অমৰ, চিৰ বিজয়ী।
2: মন্ত্ৰীবৰে বোধ কৰো নাজানে যে মহাৰাজে স্বয়ং ব্ৰহ্মাৰ পৰা অমৰত্ব লাভ কৰিছে, ব্ৰহ্মা পিতামহ।
1: আৰু এই কথাও জানো যে মহাদেৱৰ অৰুক্ষজাত সন্তানৰ হাততেই সেই বৰ নিষ্ফল হ'ব।
0: যি মহাদেৱৰ ঔৰসজাত সন্তানৰ হাতত মোৰ মৃত্যু হ'ব বুলি পিতামহ ব্ৰহ্মাই সকীয়াই দিছিল, সেই মহাদেৱ সন্তানৰ পিতৃ হোৱাৰ সম্ভাৱনাই শেষ হৈ গ'ল। মন্ত্ৰীবৰে বোধ কৰো সেই বাৰ্তা পোৱা নাই। মহাদেৱৰ পত্নী সতীয়ে দেহ ত্যাগ কৰি সেই সম্ভাৱনা চূৰ্ণ কৰিলে। মহাদেৱ এতিয়া সংসাৰ ত্যাগী, ঘোৰ তপস্বী। মহাদেৱৰ সন্তানৰ মাতৃ কেৱল সতীহে হ'ব পাৰে, অন্য নাৰী নহয়।
2: যথাৰ্থতে মহাৰাজ অমৰ।
0: কঠোৰ তপস্যাৰে ব্ৰহ্মাৰ পৰা বৰ লৈছিলো, দেৱতাই তাতো ছিদ্ৰ ৰাখিছিল, কিন্তু তাৰকাসুৰক বধ কৰাৰ বাট দেৱতাই নিজেই বন্ধ কৰিলে। সতীৰ দেহ ত্যাগ, মহাদেৱ কঠোৰ তপস্যাত মগ্ন। মন্ত্ৰীবৰ, তাৰকাসুৰৰ বিজয়ৰ দুৰ্জয়ৰ ৰথ চলিব অবাধে, গিৰি গুহা নদ নদী সকলো লাংঘি তাৰকাসুৰে দেৱতাক কৰিব পদদলিত।
2: অমৰ বাহিনীও সাজু আছে মহাৰাজৰ বাবে।
1: মিছা মিছা তুষামোদ, মিছা তুষামোদ, মহাৰাজ মহাৰাজক বিভ্ৰান্ত কৰিব।
2: বিজয় বীৰ চুৰামণি মহাৰাজ তাৰকাসুৰৰ মন্ত্ৰীৰ ভীত চকু দেখি মহাৰাজে কোনোদিনেই ভয় খোৱা নাই।
1: বন্ধ কৰা, বন্ধ কৰা হে স্তাৱকৰ দল, তোমালোকে মিছা তুষামোদ কৰি আপোন স্বাৰ্থ হেমাটো কৰিছা পূৰণ।

স্বামী স্বামী লোভিলা পুনৰ জনম, কিন্তু কেতিয়া হল কি অপূর্ব মুখৰ কান্তি, সুকোমল ফুলৰ বৰণ, জ্যোতিষ্মান জ্যোতিৰূপা সেই সৌন্দৰ্য আধাৰ কত লুকাল, কিয় লুকাল? হে মহাদেৱ, যদি নিজ ইচ্ছাৰে দিলাদান স্বামীৰ জীৱন শুনা তেন্তে, বিচাৰো স্বামীক মই সেই অতীত ৰূপত। সেই শুলপানী কৰিল হৰণ কিয় স্বামীৰ অমীয় কান্তি, তেজদীপ্ত সমুজ্জ্বল দেহৰ বৰণ? দিয়া উভতাই দিয়া মোক সেই মোৰ স্বামী দেৱতা, যাৰ দেহ কান্তিয়ে জগতক হাঁহি হহুৱায়, হৃদয়ত ধৌ উঠে অদম্য বাসনাৰ।

0: ఫలప్రదం కలౌ శిఖర ఫలంగ దేవి కామరూపే జప స్మిత కామరూపం దేవీ క్షేత్రం కుత్రాపీతత్ సమగ్న చ అన్నత్ర విరళా దేవి కామరూపే గృహే గృహే.
1: నారాయణ నారాయణ
2: దేవర్షి.
1: హే గిరినందినీ, বিধাতা লেখন নহয় খণ্ডন। হে মহেশ্বৰ, বিমুগ্ধ নয়নেৰে চাই আছে পাৰ্বতী সতীয়ে। এই সতী নতুন ৰূপেৰে আহি বিচাৰিছে প্ৰিয়ক কাষত, তপস্যাত বহি থকা এই নিৰ্জনত। বিলম্বৰ নাই প্ৰয়োজন, বিবাহৰ হওক আয়োজন, তাৰকা নিধন যে অতি প্ৰয়োজন। হে দেৱী পাৰ্বতী, হওক তেনে ইয়াতে বৰণ, দেৱতাসকলে গণি আছে ক্ষণ।

0: মহেন্দ্র বৰঠাকুৰ ৰচিত ধাৰাবাহিক নাটক কামৰূপ কামাখ্যাৰ তৃতীয় খণ্ড শুনিলে। নাটকৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে মহাদেৱ, দিলীপ শৰ্মা, পাৰ্বতী, অৰুন্ধতী দত্ত, ইন্দ্ৰ, পংকজ নেওগ, ৰতি, ইন্দ্ৰাণী দাস, কামদেৱ, অৱনী বৰা, তাৰকাসুৰ, দেৱেন দত্ত, নাৰদ, বিষ্ণুপ্ৰসাদ বৰুৱা। অন্যান্য চৰিত্ৰত আছিল খগেন ডেকা, বিভুৰঞ্জন চৌধুৰী, সাধন হাজৰিকা আৰু কুমুদ ৰায়চৌধুৰী। গীতাংশত আছিল লক্ষ্মী শইকীয়া। নাটকৰ প্ৰযোজনা আছিল হেম ভট্টাচাৰ্যৰ, সহযোগ কৰিলে তৰণী বসুমতাৰীয়ে। এই নাটখনিৰ চতুৰ্থ খণ্ডটি শুনিবলৈ পাব অহা দেওবাৰে এই একে সময়তে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট UG 2026 আজি কিছু সময় পাছতে আৰম্ভ হ'ব। দেশে বিদেশে আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মধ্যপ্ৰদেশৰ জব্বলপুৰত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ যোগ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতবৰ্ষ জাহাজ নিৰ্মাণ খণ্ডত নতুন দৃষ্টিভংগীৰ দিশে অগ্ৰসৰ হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেলত জাপানে ইউনিচিয়াক 4-0 গলত পৰাস্ত কৰে। এতিয়া বিতং বাতৰি। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট UG 2026 আজি কিছু সময় পাছতে আৰম্ভ হ'ব। এই পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীৰ সংখ্যা 22,79,000। পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই GMR, CCTV আৰু বায়োমেট্ৰিক্ছ ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মক ড্ৰিলৰ আয়োজন কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই এটা বিবৃতিযোগে সংস্থাটো পৰীক্ষা নিকা, স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু হোৱা বুলি ইতিমধ্যে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ জব্বলপুৰত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। জব্বলপুৰ গেৰিচন গ্ৰাউণ্ডত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ যোগ দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ লগতে ৰাজ্যপাল মংগুভাই পেটেল আৰু মুখ্যমন্ত্ৰী মোহন যাদৱেও অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে যোগ হৈছে ভাৰতৰ মহান পৰম্পৰা। তেওঁ কয় যে যোগে মানুহৰ স্বাস্থ্যৱান আৰু নিয়ন্ত্ৰিত তথা অৰ্থপূৰ্ণ জীৱনৰ মানৱীয় পথ দেখুৱায়। যোগ হৈছে হাজাৰ বছৰ ধৰি ভাৰতৰ সাধু সন্যাসীসকলে কৰি অহা শাৰীৰিক আৰু মানসিক অনুশীলনৰ

0: সচল। তেওঁ কয় যে ব্যক্তিৰ সৈতে সমাজ জীৱন আৰু সমাজৰ সৈতে প্ৰকৃতিৰ মাজত সংযোগ স্থাপনৰ বাবে যোগ হৈছে এটা শক্তিশালী মাধ্যম। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে ভাৰতৰ আহ্বানত 2014 চনৰ প্ৰথমবাৰলৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 21 জুনৰ দিনটো যোগ দিৱস হিচাপে ঘোষণা কৰে।
1: বর্ষ 2014 में भारत की पहल पर संयुक्त राष्ट्र महासभा ने प्रतिवर्ष 21 जून को अंतर्राष्ट्रीय योग दिवस के रूप में मनाने की घोषणा की है। इस पहल से पिछले 12 वर्षों से विश्व कल्याण के एक सशक्त माध्यम के रूप में योग पद्धति को पहचान और भी मजबूत हुई है। इसी महीने अहमदाबाद में आयोजित प्रथम वर्ल्ड योगासन स्पोर्ट्स चैंपियनशिप इसका एक अच्छा उदाहरण है।
0: ৰাষ্ট্ৰপতিগৰাকীয়ে এইবাৰ যোগ দিৱসৰ মূল বিষয়বস্তু সুস্থ বাৰ্ধক্যৰ বাবে যোগ সন্দৰ্ভত আলোকপাত কৰি জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্যসন্মত আত্মনিৰ্ভৰ আৰু মৰ্যাদাপূৰ্ণ জীৱনত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে যোগে মানসিক শান্তি আৰু আৱেগিক নিৰাপত্তা প্ৰদান কৰে। জীৱনশৈলীজনিত ৰোগ প্ৰতিহত কৰাত যোগে উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে বুলিও শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। ভাৰত চৰকাৰে যোগ শিক্ষা, গৱেষণা, প্ৰশিক্ষণ আৰু জনসজাগতা সৃষ্টিৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে কাম কৰি অহাৰ কথাও তেওঁ প্ৰকাশ কৰে। যোগক দৈনন্দিন জীৱনৰ এক অংগ বুলি গ্ৰহণ কৰিবলৈ সকলো নাগৰিকৰ প্ৰতি ৰাষ্ট্ৰপতিগৰাকীয়ে আহ্বান জনায়। তেওঁ কয় যে ইয়াৰ জৰিয়তে স্বাস্থ্যৱান ব্যক্তি, স্বাস্থ্যৱান পৰিয়াল, সুস্থ সমাজ, সুস্থ দেশ তথা সুস্থ বিশ্ব গঢ়ি তুলিব পাৰি। অনুষ্ঠানৰ পাছতে তেওঁ ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ৰ 36 সংখ্যক সমাৱৰ্তন সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই একেটা অনুষ্ঠানতে ৰাজ্যপাল শ্ৰীমতী পেটেলো উপস্থিত থাকে। কাইলৈ ৰাষ্ট্ৰপতিগৰাকী কোনো ৰাষ্ট্ৰীয় উদ্যানত চহৰীয়া জনজাতীয় সম্প্ৰদায়ৰ লোক, চিতাবাঘৰ তদাৰক কৰা কৰ্মী আৰু উদ্যানখনৰ কৰ্মচাৰীসকলক সাক্ষাৎ কৰিব। দেশে বিদেশে আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশ লয়। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে যোগাভ্যাসৰ বাবে বছৰৰ আটাইতকৈ দীঘল দিন 21 জুনৰ দিনটো সৰ্ববৃহৎ সামূহিক উদযাপনৰ দিৱস হৈ পৰিছে। তেওঁ কয় যে যোগ অকল শাৰীৰিক ব্যায়ামেই নহয়, বৰঞ্চ মানৱীয় উদ্যমৰো অভিব্যক্তি। তেওঁ কয় যে 40 বছৰ বয়সত 20 বছৰৰ দৰে নমনীয় আৰু 50 বছৰ 30 বছৰ বয়সতকৈও অধিক প্ৰাণৱন্ত হৈ থকাটো আমাৰ লক্ষ্য হোৱা উচিত। যোগাভ্যাসে সন্তুলিতভাৱে জীৱন ধাৰণত আৰু মানসিক স্বাস্থ্যৰ জৰিয়তে শাৰীৰিক সুস্থতাৰ পথ অন্বেষণত সহায় কৰে বুলি তেওঁ মন্তব্য কৰে। সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস দেশৰ চহকী সাংস্কৃতিক ঐতিহ্য বিজড়িত মুঠ 100টা ঐতিহাসিক স্থানত অনুষ্ঠিত হয়। নতুন দিল্লীৰ লালকিল্লা, উত্তৰাখণ্ডৰ হৰিদ্বাৰ, উৰিষ্যাৰ কোণাৰ্ক, কৰ্ণাটকৰ হাম্পি, তামিলনাডুৰ মহাবালিপুৰম, মহাৰাষ্ট্ৰৰ মুম্বাই, বিহাৰৰ নালন্দা, গুজৰাটৰ আহমেদাবাদ, উত্তৰ প্ৰদেশৰ সাৰনাথ, তেলেংগানাৰ হায়দৰাবাদ, লাডাখৰ লেহ আৰু অসমৰ শিলচৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। আইন আৰু ন্যায় মন্ত্ৰালয়ৰ অধীনত বিধায়িনী বিভাগৰ তৰফৰ পৰা ইয়াৰ জ্যেষ্ঠ বিষয়া আৰু কৰ্মচাৰীসকলৰ অংশগ্ৰহণেৰে আজি নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এই অনুষ্ঠানত বিধায়িনী আৰু আইন পৰিক্ৰমা বিভাগৰ সচিব ডঃ ৰাজীৱ মণিয়ে প্ৰাত্যহিক জীৱনত যোগৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতবৰ্ষ জাহাজ নিৰ্মাণ খণ্ডত নতুন দৃষ্টিভংগীৰ দিশে অগ্ৰসৰ হৈছে। থলুৱাভাৱে নিৰ্মিত INS দুনাগিৰি, INS অগ্ৰয় আৰু INS সংশোধক নামৰ জাহাজকেইখন আজি কলকাতাত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় নৌসেনাৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰি তেওঁ এইদৰে কয়। সমুদ্ৰ পথৰ অভিযান শক্তিশালী কৰি তোলা, সামুদ্ৰিক জৰীপ আৰু ছাবমেৰিনৰ আক্ৰমণ প্ৰতিহত কৰাৰ লক্ষ্যৰে নৌসেনাৰ যুদ্ধ জাহাজৰ আৰ্হি প্ৰস্তুতকৰণ ব্যুৰোৱে আৰ্হি প্ৰস্তুত কৰা এই জাহাজকেইখন গাৰ্ডেন ৰিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ নামৰ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰি উলিয়াইছে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে শেহতীয়া কেইটামান বছৰত কেন্দ্ৰীয় চৰকাৰে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত ভালেমান সংশোধনী ঘটাইছে। থলুৱাভাৱে নিৰ্মাণৰ সামৰ্থ বৃদ্ধি কৰাৰ বাবেও ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে শেহতীয়া সময়ছোৱাত জাহাজ নিৰ্মাণ, জাহাজৰ মেৰামতি তথা চোৱা চিতা, অভিযান আদি দিশৰ প্ৰতি বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে।
2: ये तीनों पोत भारत के तीन महत्वपूर्ण संकल्पों के भी प्रतीक हैं। इनका निर्माण भारत में

0: हुआ है, इनकी डिजाइन भारत में तैयार हुई है, इनके निर्माण में भारतीय उद्योगों की प्रतिभा लगी है और यही नए भारत की सबसे बड़ी ताकत है।
1: এই নতুন যুদ্ধ জাহাজ কেইখনৰ সেৱা মুকলি কৰাটোৱে ভাৰতবৰ্ষৰ ভৱিষ্যতৰ এটা নতুন দিশৰ সূচনা কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশৰ সামুদ্ৰিক খণ্ডক উন্নত ভাৰতৰ কৰ্মসংস্থাপন সৃষ্টিৰ উৎস হিচাপে গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত আহিবলগীয়া সময়ত ভাৰতৰ সামুদ্ৰিক খণ্ডত কেইবালাখ নতুন সংস্থাপনৰ সৃষ্টি হ'ব। দেশত প্ৰতিৰক্ষা খণ্ডৰ নিৰ্মাণৰ মাত্ৰা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে প্ৰতিৰক্ষামূলক সঁজুলিৰ ৰপ্তানিৰ হাৰো অভূতপূৰ্বভাৱে বৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে 2014 চনলৈ ভাৰতে প্ৰায় 700 কোটি টকা মূল্যৰ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিছিল যদিও সম্প্ৰতি এই পৰিমাণ পূৰ্বতকৈ প্ৰায় 40 কোটি টকা বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে আই এন এছ দুনাগিৰি, আই এন এছ অগ্ৰয় আৰু আই এন এছ সংশোধক নামৰ জাহাজ তিনিখনক নৌসেনাৰ সৈতে চামিল কৰিবলগীয়া সময়খিনি ভাৰতৰ সমুদ্ৰপথৰ সামৰ্থ্যৰ উন্নয়নৰ দিশত অতিশয় গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এই জাহাজকেইখনক আত্মনিৰ্ভৰ ভাৰতৰ দিশে দেশৰ প্ৰতিৰক্ষা খণ্ডৰ শক্তিশালী নিৰ্মাণতন্ত্ৰৰ দৃষ্টান্ত বুলি অভিহিত কৰে। তেওঁ লগতে কয় যে ভাৰতৰ ৰাষ্ট্ৰীয় স্বাৰ্থক সুৰক্ষিত কৰাৰ লগতে সামগ্ৰিকভাৱে ভাৰত মহাসাগৰৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবেও এই জাহাজকেইখন সততে প্ৰস্তুত হৈ থাকিব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডাৰ টৰণ্টোত অনুষ্ঠিত এখন খেলত জাৰ্মানীয়ে আইভৰি কষ্টক 2-1 গ'লত পৰাস্ত কৰি নক আউট পৰ্যায়ত স্থান নিশ্চিত কৰে। খেলখনত জাৰ্মানীৰ হৈ ডেনিছ উডাম্ভেই 2টা বল দিয়ে। ইপিনে ইকুৱেডৰ আৰু কুৰাচাওৰ মাজত কানচাছত অনুষ্ঠিত খেলখন গলশূন্যভাৱে অমীমাংসিত হৈ ৰয়। প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেলত জাপানে টিউনিছিয়াক 4-0 গ'লত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট UG 2026 আজি কিছু সময়ৰ পাছতে আৰম্ভ হ'ব। দেশে বিদেশে আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মধ্যপ্ৰদেশৰ জবলপুৰত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ যোগ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেলত জাপানে টিউনিছিয়াক 4-0 গ'লত পৰাস্ত কৰিছে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলো হাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়োৱা হৈছে বৃন্দগানৰ অনুষ্ঠান। অনুষ্ঠানত এয়া প্ৰথম গীতৰ কথা ফজলুল কৰিমৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক,
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী অশোক সিংহল আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে ভাগ লয়। অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। একেদৰে ৰাজ্যৰ আন বিভিন্ন প্ৰান্ততো 23,000ৰো অধিক গাঁৱৰ 37,383টা স্থানত যোগাভ্যাসৰ অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত আত্মসহায়ক গোটৰ 32 লাখৰো অধিক সদস্যাই অংশগ্ৰহণ কৰে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউ জি 2026ৰ আজি পুনৰ অনুষ্ঠিত হৈছে। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত অনুষ্ঠিত এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা 22,79,000। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো মুঠ 87টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ, চি চি টিভি আৰু বায়োমেট্ৰিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মক ড্ৰিল বা আখৰাৰ আয়োজন কৰে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক কমিটিও গঠন কৰা হৈছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে কাইলৈ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 7 দিনত ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত নামনি অসম, মধ্য অসম, উজনি অসম আৰু বৰাক উপত্যকাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে বিশেষকৈ কাইলৈৰ পৰা 24 জুনৰ ভিতৰত কামৰূপ মহানগৰ, কামৰূপ, নলবাৰী, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, শোণিতপুৰ, নগাঁও, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ আৰু হাইলাকান্দি জিলাৰ কেতবোৰ স্থানত বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি সকিয়নি দিছে। পৰৱৰ্তী 2-3 দিনত গুৱাহাটীত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বিভাগে প্ৰকাশ কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণে বৰষুণৰ সম্ভাৱনালৈ চাই গুৱাহাটীৰ জনসাধাৰণক প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু সজাগ হৈ থাকিবলৈ আহান জনাইছে। নিয়মীয়া আৰু দূৰণিবতীয়া যাত্ৰীসকলক বৰষুণৰ সম্ভাৱনালৈ চাই যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ কোৱা হৈছে। বিশ্ব মটৰচাইকেল দিৱসৰ সৈতে সংগতি ৰাখি দেশৰ আন বিভিন্ন স্থানৰ লগতে ধেমাজিতো আজি সুকীয়া কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই দিৱস উপলক্ষে দ্য এম ই এন এম চি ক্লাবে ধেমাজিত পথ সজাগতা তথা দুৰ্ঘটনা ৰোধৰ উদ্দেশ্যে মটৰচাইকেল আৰোহীক বিনামূলীয়াকৈ হেলমেট বিতৰণ কৰে। আয়োজক প্ৰতিষ্ঠানটোৰ উদ্যোগত তথা জিলা পৰিবহণ বিভাগ আৰু আৰক্ষীৰ যান বাহন শাখাৰ সহযোগত ধেমাজি সদৰত আয়োজন কৰা এই কাৰ্যসূচীত হেলমেট পৰিধান নকৰা মটৰচাইকেল চালক আৰু আৰোহীসকলক একোটা হেলমেট প্ৰদান কৰা হয়। আকাশবাণীৰ ধেমাজিৰ সংবাদদাতাই জানিবলৈ দিয়া মতে দ্য এম ই এন এম চি ক্লাবৰ বিষয়ববীয়াসকলে মটৰচাইকেল চালক আৰু আৰোহীসকলক হেলমেট পৰিধান কৰিবলৈ আহান জনায়। তামোলপুৰ জিলাৰ গোৰেশ্বৰৰ দলংঘাটত আজি ৰেলগাড়ীৰ খুন্দাত এগৰাকী ছাত্ৰী মৃত্যুমুখত পৰে। 3গৰাকী ছাত্ৰী টিউচনৰ পৰা ঘৰমুৱা হোৱা পথত ৰেলৰ দলঙেৰে পাৰ হোৱা অৱস্থাত ৰেলগাড়ী এখনে মহতিয়াই নিয়াৰ ফলত গোৰেশ্বৰৰ গুৰমু গাঁৱৰ অনন্যা ডেকা নামৰ 9ম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে প্ৰাণ হেৰুৱায়। এই দুৰ্ঘটনাটোত অৱশ্যে আন দুগৰাকী ছাত্ৰীৰ কথমপি প্ৰাণৰক্ষা

0: পৰে। এই মৰ্মান্তিক দুৰ্ঘটনাটোৰ পাছত অঞ্চলটোত এখন পকী দলং নিৰ্মাণৰ দীৰ্ঘদিনীয়া দাবীৰ সমৰ্থনত বৃহৎ সংখ্যক লোক ৰাজপথলৈ ওলাই আহে বুলি আকাশবাণীৰ তামোলপুৰৰ সংবাদদাতাই জানিবলৈ দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত।
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই অ?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মই এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, এতিয়া শুনো আহক অনিমা চৌধুৰীৰ কণ্ঠৰ আধুনিক গীত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বড়ো অনুষ্ঠান। ক্ষমা কৰিব, এতিয়া

0: বড় অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন, চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ নীট UG পৰীক্ষা আজি পুনৰ সম্পন্ন, শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰে পৰা অম্বুবাচী মেলা আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত আইভৰি কোষ্টক 2-1 গলত পৰাস্ত কৰি জাৰ্মানীৰ নক আউট পৰ্যায়ত স্থান দখল। দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। দেশৰ আন

0: বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী অশোক সিংহল আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে ভাগ লয়। অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। দৰং জিলাতো আজি যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। যোগ দিৱসৰ সৈতে সংগতি ৰাখি জিলাখনৰ খাৰুপেটীয়া জৈন যুৱক পৰিষদৰ উদ্যোগত আৰু মঙলদৈ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ সহযোগত জৈন ভৱনত স্বেচ্ছামূলক ৰক্তদান শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত হয়। এই কাৰ্যসূচীত 35 জনতকৈ অধিক লোকে ৰক্তদান কৰে। শ্ৰীভূমি জিলাৰ কৰিমগঞ্জ আভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেলত আজি জিলা প্ৰশাসন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, NHN আৰু আয়ুষ বিভাগৰ যৌথ উদ্যোগত যোগ দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। ৰাজ্য চৰকাৰৰ মন্ত্ৰী কৃষণদু পাল এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই কাৰ্যসূচীত জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদী, আৰক্ষী অধীক্ষক লীনা দলেকে ধৰি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী তথা স্থানীয় ৰাইজে সহযোগিতা আগবঢ়ায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত 23,000ৰো অধিক গাঁৱৰ 37,383টা স্থানত আজি যোগাভ্যাসৰ অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত আম্মসহায়ক গোটৰ 32 লাখৰো অধিক সদস্যই অংশগ্ৰহণ কৰে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ নীট UG পৰীক্ষা আজি পুনৰ সম্পন্ন হয়। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত অনুষ্ঠিত এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা 22,79,000। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো মুঠ 87টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই JMR, CCTV আৰু বায়োমেট্ৰিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মকড্ৰিল বা আখৰাৰ আয়োজন কৰে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰিও সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতিও গঠন কৰা হৈছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে কাইলৈ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাৰ চাফ চিকুণতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই সন্দৰ্ভত স্বেচ্ছাসেৱী সংগঠনৰ এগৰাকী বিষয়ববীয়াই এইদৰে কয়।
1: আমি ভয়েচ অফ এনভাইৰনমেণ্ট অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা কামাখ্যা দেৱালয়ত 2016ৰ পৰা আমি এটা ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছিলো স্বচ্ছ আৰু প্ৰদূষণমুক্ত কামাখ্যা দেৱালয়টো ক্ৰিয়েট কৰিবলৈ। সেইটোৰ বাবে আমি প্লাষ্টিক আৰু বিশেষকৈ যিটো ছিংগল ইউজ প্লাষ্টিকটো মানে এভইড কৰি আমাৰ টেম্পলখন স্বচ্ছ আৰু প্ৰদূষণমুক্ত বনাবলৈ এটা ষ্টাৰ্ট কৰিছিলো ইনিচিয়েটিভ। আমি প্ৰতি বছৰে আপোনাৰ ডিউৰিং কামাখ্যা আমাৰ অম্বাবাচী মেলাৰ টাইমত আমি ড্ৰাইভ কৰোঁ, ক্লিনলিনেছ ড্ৰাইভ, এৱাৰনেছ, ছিগনেচাৰ কেম্পেইন আৰু যিমান ভিজিটৰ্ছ আহে তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন কৰা, দোকানীবিলাকৰ লগত ইণ্টাৰেকশ্যন কৰা আৰু মন্দিৰ কৰ্তৃপক্ষ, আমাৰ এডমিনিষ্ট্ৰেশ্যন সবৰ লগতে আমি কাম ইমান বছৰ কৰিলোঁ। আমি এইবছৰো কৰিব বিচাৰোঁ, এইবছৰ আমাৰ 10 বছৰ মিটাছ কৰিলোঁ আৰু ইয়াতে ফুটফল বহুত বেছি হয়। আমি এইটো এটা মডেল হিচাপে লৈছোঁ আৰু যাতে এইটো যদি আমি ক্ৰিয়েট কৰোঁ আৰু চিমিলাৰলি আমি বশিষ্ঠ টেম্পল আৰু উমানন্দতো কৰি আছোঁ।
0: বৈজ্ঞানিক আৰু পৰিৱেশ বিষয়ক গৱেষণা তথা স্বেচ্ছাসেৱী সংস্থা ভইচ অন এনভাইৰনমেণ্ট এনভাইৰনমেণ্টে নিকা সেউজ অভিযান আৰু পৰিৱেশ অনুকূল ঐতিহ্যময় বিশেষ স্থান সম্পৰ্কীয় পদক্ষেপকে ধৰি বিভিন্ন ইতিবাচক কাম কাজ বাহাল ৰাখিছে। মহানগৰীৰ কামাখ্যা মন্দিৰ প্ৰাংগণত সংস্থাটোৰ নিকা তথা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ আৱৰ্জনা মুক্ত কৰি পৰিৱেশ অনুকূল বাতাবৰণ গঢ়ি তোলাৰ উদ্দেশ্যে এটা বিশেষ অভিযান মুকলি কৰা হয়। এই সন্দৰ্ভত সংগঠনটোৱে কামাখ্যা দেৱোত্তৰ বোৰ্ডৰ সৈতে বিগত 10 বছৰ ধৰি এখন বুজাবুজিৰ চুক্তিৰ জৰিয়তে কাম কৰি আহিছে। এই পদক্ষেপৰ জৰিয়তে মন্দিৰৰ দৰ্শনাৰ্থী, স্থানীয় বিক্ৰেতা, মন্দিৰৰ পূজাৰী, ভক্ত তথা সাধুসকলৰ মাজত নীলাচল পাহাৰৰ ঐশ্বৰ্যশালী জৈৱ বৈচিত্ৰ আৰু মন্দিৰ প্ৰাংগণত উপযুক্ত তথা সঠিক অনাময় ব্যৱস্থা বাহাল ৰাখি এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰীসমূহ এৰাই চলা সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি

0: লক্ষীপুৰ লোকসভা সমষ্টি পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকী লক্ষীপুৰৰ বিন্নাকান্দি মণ্ডল বিজেপি কাৰ্যকৰ্তাসকলে আয়োজন কৰা এটা সম্বৰ্ধনা অনুষ্ঠানতো উপস্থিত থাকে। সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে জনসাধাৰণে তেওঁৰ প্ৰতি দেখুওৱা আস্থা আৰু বিশ্বাসৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয় যে লক্ষীপুৰৰ লগতে সমগ্ৰ ৰাজ্যৰ সৰ্বাত্মক উন্নয়নৰ বাবে সমাগত দিনত কাম কৰি যাবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তামোলপুৰ জিলাৰ গুৰেশ্বৰৰ দলংঘাটত আজি ৰেলগাড়ীৰ খুন্দাত এগৰাকী ছাত্ৰী মৃত্যুমুখত পৰে। তিনিগৰাকী ছাত্ৰী টিউচনৰ পৰা ঘৰমুৱা হোৱা পথত ৰেলৰ দলঙেৰে পাৰ হোৱা অৱস্থাত ৰেলগাড়ী এখনে মহতিয়াই নিয়াৰ ফলত গুৰেশ্বৰৰ গুৰমৌ গাঁৱৰ অনন্যা ডেকা নামৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে প্ৰাণ হেৰুৱায়। এই দুৰ্ঘটনাটোত অৱশ্যে আন দুগৰাকী ছাত্ৰীৰ কথম্পি প্ৰাণ ৰক্ষা পৰে। এই মৰ্মান্তিক দুৰ্ঘটনাটোৰ পাছত অঞ্চলটোত এখন পকী দলং নিৰ্মাণৰ দীৰ্ঘদিনীয়া দাবীৰ সমৰ্থনত বৃহৎ সংখ্যক লোক ৰাজপথলৈ ওলাই আহে বুলি আকাশবাণীৰ তামোলপুৰৰ সংবাদদাতাই জানিবলৈ দিছে। ৰাজ্যৰ পৰ্যটন খণ্ডৰ বাবে সুখবৰ কঢ়িয়াই ইউৰোপীয় সংঘই অসম ভ্ৰমণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতত নিযুক্ত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনে ৰাজ্যৰ মুখ্য সচিবক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে। উল্লেখযোগ্য যে এই সিদ্ধান্তৰ ফলত ইউৰোপীয় সংঘৰ 27খন দেশৰ নাগৰিকে এতিয়াৰে পৰা অসম ভ্ৰমণ কৰিব পাৰিব। অৱশ্যে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাহাল থকা চৰাইদেউ, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ ক্ষেত্ৰত এই সুবিধা প্ৰযোজ্য নহ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে দ্বিতীয় পৰ্যায়ৰ এডভান্টেজ অসমৰ পিছৰে পৰা ৰাজ্য চৰকাৰে বিদেশী দূতাবাসৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়া আৰু জাপানেও অসম ভ্ৰমণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই লৈছিল। আনহাতে আমেৰিকা আৰু কানাডায়ো যাতে অনুৰূপ পদক্ষেপ গ্ৰহণ কৰে সেই উদ্দেশ্যে ৰাজ্য চৰকাৰে চেষ্টা অব্যাহত ৰখা বুলি তেওঁ উল্লেখ কৰে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 7 দিনত ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত নামনি অসম, মধ্য অসম, উজনি অসম আৰু বৰাক উপত্যকাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে বিশেষকৈ কাইলৈৰে পৰা 24 জুনৰ ভিতৰত কামৰূপ মহানগৰ, কামৰূপ, নলবাৰী, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, শোণিতপুৰ, নগাঁও, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ আৰু হাইলাকান্দি জিলাৰ কেতবোৰ স্থানত বিজুলী ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি সকিয়নী দিছে। পৰৱৰ্তী 2-3 দিনত গুৱাহাটীত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বিভাগে প্ৰকাশ কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বৰষুণৰ সম্ভাৱনালৈ চাই গুৱাহাটীৰ জনসাধাৰণক প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডাৰ টৰণ্টোত অনুষ্ঠিত এখন খেলত জাৰ্মানীয়ে আইভৰি কোষ্টক 2-1 গ'লত পৰাস্ত কৰি নকআউট পৰ্যায়ত স্থান নিশ্চিত কৰে। খেলখনত জাৰ্মানীৰ হৈ ডেনিজ উণ্ডাভে 2টা গ'ল দিয়ে। ইপিনে ইকুৱেডৰ আৰু কুৰাচাওৰ মাজত কানচাছত অনুষ্ঠিত খেলখন গ'ল শূন্যভাৱে অমীমাংসিত হৈ ৰয়। প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেলত জাপানে টিউনিছিয়াক 4-0 গ'লত পৰাস্ত কৰে। ইংলেণ্ডত চলি থকা আই চি চি মহিলা টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি মানচেষ্টাৰত হ'বলগীয়া এখন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে অপৰাজেয় ভাৰতীয় মহিলা দলটো প্ৰথম 2খন খেলত জয়েৰে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ নীট UG পৰীক্ষা আজি পুনৰ সম্পন্ন। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰে পৰা অম্বুবাচী মেলা আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত আইভৰি কোষ্টক 2-1 গ'লত পৰাস্ত কৰি জাৰ্মানীৰ নকআউট পৰ্যায়ত স্থান দখল। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। আমাৰ এতিয়াৰ অনুষ্ঠান প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত পম্পী কলিতা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, আতিকুৰ ৰহমান, শ্বেখ আব্দুল্লা আহমেদ, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, ৰমেন কুমাৰ শৰ্মা, FM ট্ৰান্সমিটাৰত বিজয় দাস আৰু ষ্টুডিঅ'ত মই জলি ভট্টাচাৰ্য। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনি আছে মহাবাহু শাখাৰ পৰা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহগছৰ মাজে মাজে।

0: আমাৰ যি পূৰক ৰেচক আৰু কুম্ভক বুলি আমাৰ প্ৰাণায়ামৰ যি যান্ত্ৰিক ক্ৰিয়া আছে, এইখিনিও আমি কিন্তু অনুকৰণ কৰিহে আমি প্ৰাণায়াম কৰিব লাগিব, তেতিয়া আমি সুফল পাম। কাৰণ প্ৰাণায়াম কৰোতে আমাৰ প্ৰাণায়ামৰ যিটো স্তৰ আছে, আমাৰ সেই স্তৰবিলাকো আমি এজন যোগ প্ৰশিক্ষকৰ দ্বাৰা, আমি অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা আমি জানি ল'ব লাগিব, তেতিয়াহে আমি মই ভাবিম প্ৰাণায়াম, এই অনুলোম বিলোম প্ৰাণায়ামেই হওক বা ভামৰি প্ৰাণায়ামেই হওক বা ভস্তিকা প্ৰাণায়ামেই হওক বা কপালভাতি প্ৰাণায়ামেই হওক, কিন্তু আমি এই গোটেই নিয়ম প্ৰণালীখিনি জানি বুজি যেতিয়া কৰিম, আমি হয়তো মই ভাবো খুব সোনকালে আমি তাৰ লাভালাভখিনি পাম। আৰু এইখিনি যদি আমি অনুকৰণ কৰোঁ, তেতিয়াহ'লে প্ৰত্যেকজন ব্যক্তিয়ে কিন্তু এদিন নিৰোগী হৈ নিজৰ জীৱনটোক সুকলমে খুব সুন্দৰকৈ পৰিচালনা কৰি লৈ যাব পাৰিব। সেয়া সৰু ছাত্ৰ ছাত্ৰীয়ে হওক বা প্ৰাপ্তবয়স্কৰ লোকেই হওক, প্ৰত্যেকজনেৰে কিন্তু ঠিক নিয়ম প্ৰণালীৰে যদি কৰে, নিশ্চয় তেখেতলোকে নিৰোগী হৈ এজন সুন্দৰ শৰীৰৰ অধিকাৰী হব পাৰিব।
1: হয়, এজন যোগ গুৰুৰ প্ৰয়োজনীয়তা কিমান আপুনি সেই বিষয়ে কলে। টিভি চাই বা আমি শুনি পেলাই মোবাইলত চাই আমি কৰিলে আমি উপকৃত নহবও পাৰো।
0: নিশ্চয় নিশ্চয় নিশ্চয়, কাৰণ আমি যেতিয়া মোবাইলত চাই বা আমি টিভিত চাই, আমি তাত এটা পৰ্যায়ত কৰি গৈ আছে, আমি ছবিটো চাই আমি অনুকৰণ কৰি আমি ভংগিমাটোৱে চাই আছো, কিন্তু তাৰ আগতে আমি তাৰ প্ৰস্তুতিখিনি কৰিছো নে নাই সেইটো আমি নিজেই গম পাব লাগিব। কাৰণ আমি যোগৰ কাৰণে আমি প্ৰকৃত শৰীৰটোক আমি তাৰ যোগ্য কৰি যাব পাৰিছো নে নাই, আমাৰ শৰীৰৰ যি জঠৰতা সেই জঠৰতাক আমি মানে ভাঙি লব পাৰিছো নে নাই, আমি তাত যি ধৰণে পোছাক পিন্ধিছে সেই পোছাক আমি পৰিধান কৰিব পাৰিছো নে নাই, কাৰণ আমি টান পোছাক পিন্ধি ল'লে নহব, আমি চকী এখনত বা টান কিবা কাঠৰ বা ওখোৰা মোখোৰা ঠাইত দুৰ্গন্ধময় জেগাত বহি আমি মানে যোগাভ্যাস কৰিলে নহব, ধোঁৱা আহি থকা ঠাইত আমি বহিলে নহব, মহ দাহ ওলোৱা তেনেকুৱা ঠাইত বহি আমি যোগাভ্যাস কৰিলে নহব, সব ফালে বন্ধ হৈ থকা কোঠাৰ ভিতৰত আমি যোগাভ্যাস কৰিলে আমাৰ নহব, ফল নাপাম।
1: হয় হয়,
0: আমিতো জানিব লাগিব আমি যোগাসন যদি কৰিছো বা আসন প্ৰাণায়াম যদি কৰিছো, তো সেই আসনৰ প্ৰাণায়ামটো আমি কৰোতে আমি কেনেকুৱা স্থান আমি বাছি ল'ম, কেনেকুৱা ধৰণে আমি বহিম, আমাৰ বহাৰো বিধি আছে, আমাৰ শ্বাস প্ৰশ্বাস লোৱাৰো বিধি আছে।
1: হয়,
0: ঠিক এইবিলাক কথা আমি জানি বুজিহে আমি টিভিত বা মোবাইলতো আমি সেই গোটেইখিনি নাপাম, পৰ্যায়ক্ৰমে আমি নাপাম। তাৰ আগতে যদি আমি তাৰ বিষয়ে যদি আমি থিয়ৰী জ্ঞানখিনি যদি জানি লওঁ আৰু জানি বুজি আমি যদি কৰো, তেতিয়াহ'লে বহুত সুন্দৰকৈ আৰু খুব সোনকালে আমি আয়ত্ত কৰি আমাৰ জীৱনটোক আমি সুন্দৰময় আনন্দময় আৰু নিৰোগীময় কৰিব পাৰিম।
1: নিশ্চয় এই ক্ষেত্ৰত যোগ গুৰু এজনৰ প্ৰয়োজন কিমান আমি সকলোৱে গম পাইছো। আৰু এতিয়া আজি যিহেতু আন্তৰ্জাতিক যোগ দিৱস, গতিকে এই দিৱসৰ লগত সংগতি ৰাখি আমাৰ প্ৰাথমিক মানে আমি যোগ সাধনা আমি কৰো বা আসন কৰো, সেই বিষয়ে ধৰি লওক অলপ তাৰ প্ৰণালী কেনেকে কৰে দুই এটা সেই আসনসমূহৰ বিষয়ে।
0: হয়, আমি যদি পোনপ্ৰথমে আমি চাওঁ, সকলোৱে কৰিব পৰা আসন হৈ গ'ল আমি সিদ্ধাসনতে হওক বা পদ্মাসনতে হওক বা আমি বজ্ৰাসনতে হওক বা সুখাসনতে হওক, আমি সেই আসনত ধুনীয়াকৈ বহি আমি মেৰুদণ্ড চিধা কৰি আমাৰ বিধ্বংস্ত তৰ্জনীয়ালৈকে আমি সামান্য এটা হেঁচা দি আমি আঁঠুৰ ওপৰত ৰাখি মেৰুদণ্ড চিধা কৰি আমি বহো, আৰু যেতিয়া আমি বহো আমাৰ সম্পূৰ্ণ মেৰুদণ্ড চিধা কৰি বহাৰ লগে লগে কিন্তু আমাৰ মস্তিষ্কৰ যিবিলাক স্নায়ু থাকে সেই স্নায়ুবিলাক কিন্তু লগে লগে জাগৃত হৈ আহে, আৰু আমি যেতিয়া আসন বা যোগাভ্যাস কৰিবলৈ যেতিয়া বহো আমাৰ এটা কি আছে, আমি ঔম ধ্বনিৰে উচ্চাৰণ কৰো, ঔম ধ্বনিৰে যেতিয়া আমি উচ্চাৰণ কৰি ঔম, আমি যেতিয়া এই তিনিটা আখৰ যেতিয়া আমি উচ্চাৰণ কৰো, তেতিয়া আমাৰ সম্পূৰ্ণ শৰীৰৰ যিখিনি স্নায়ু থাকে স্নায়ুবিলাক কি হ'ল এক্টিভ হৈ লগে লগে, আৰু সি মানে এক্টিভ হোৱাৰ লগে লগে আমাৰ ৰাজহাড়ৰ মাজত যিডাল আমাৰ মুখ্য হীৰা আছে যিডাল হীৰাক সুষুম্না বুলি কোৱা হয়, সেই হীৰাডালে মগজু সম্পূৰ্ণ তাৰ মস্তিষ্কৰ যিখিনি স্নায়ু আছে স্নায়ুখিনিক এক্টিভ কৰি ৰাখে, যাতে আমাৰ সম্পূৰ্ণ শৰীৰৰ যি আমাৰ প্ৰাণবায়ু অপ্ৰাণ বায়ু সমান বায়ু উদান বায়ু ব্যান বায়ু এই গোটেইখিনিক এক্টিভ কৰি ৰাখে সজীৱ কৰি ৰাখে, আৰু সেইখিনি কৰি পিনে তাৰপিছত আমি লাহেকৈ যদি আমি প্ৰাণায়ামে কৰোঁ, আমি যদি ভস্তিকা প্ৰাণায়াম কৰোঁ, আমি দীঘল দীঘল কৰি উশাহ ল'ম উশাহ এৰিম উশাহ ল'ম উশাহ এৰিম, এই অকল ৰেচক আৰু পূৰক এই প্ৰক্ৰিয়াটোত আমি কৰিব পাৰোঁ। ভস্তিকা প্ৰাণায়ামটোৱে আমাৰ কিন্তু শ্বাস প্ৰশ্বাসজনিত যিকোনো ৰোগৰ পৰা প্ৰত্যেকজন ব্যক্তিক হাত সাৰিবলৈ এটা ধুনীয়া এটা পৰামৰ্শ দিয়ে, যিবিলাকৰ হাঁফানিৰ হাঁফাজনিত ৰোগ থাকে সেইবিলাক ব্যক্তিৰ কাৰণে অত্যন্ত প্ৰয়োজন।

0: চৰকাৰেই হওক বা যিসকল স্বাস্থ্য বিষয়া আছে তেখেতলোকেও কিন্তু নিজৰ বাগিচা অঞ্চলত বা নিজৰ এৰিয়াটোৰ কিছু নিজে দায়িত্ব বুজি কিন্তু সেই ব্যক্তিসকলক সজাগতা সভাৰ জৰিয়তে কিন্তু এইখিনি জ্ঞান দিয়াটো অত্যন্ত প্ৰয়োজনীয়। হয়তো ভাবো খুব কম আমাৰ এই বাগিচা অঞ্চলবিলাকত এই মানে কাম কাজবিলাক হাতত লোৱা কমেই দেখা যায়, কিন্তু এইখিনি যদি অলপ যদি গুৰুত্ব দিয়া হয় তেতিয়াহলে মই ভাবো আমাৰ বাগিচা অঞ্চলত ঠিক প্ৰত্যেকটো শিশু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী আৰু প্ৰত্যেকজন ব্যক্তি হয়তো মই ভাবো আমাৰ যিটো মৃত্যুৰ হাৰ সেই মৃত্যুৰ হাৰটো লাহে লাহে কমি আহিব ধৰিব। যি মাদক দ্ৰব্যৰ যি প্ৰচলন, যি খং ৰাগ ঘাই কাজিয়া এই মানসিকতা যিটো সৃষ্টি হৈ আহিছে এইখিনি কিন্তু লাহে লাহে লাহে লাহে নাইকিয়া হব। আমি ঘপককে খুব সোনকালে আমি শেষ কৰিব নোৱাৰিম, কিন্তু যদি আমি দৈনিক যদি আমি চিন্তা কৰো, যদি দৈনিক আমি চেষ্টা কৰো, হয়তো ই এদিন নহয় এদিন খুব সোনকালে আমি ভাবো এইখিনি নাইকিয়া হব। আৰু এইখিনি হবলৈ হলে যোগ শিবিৰ আৰু ধ্যান কাৰ্যসূচীবিলাকতো অংশগ্ৰহণৰ সুবিধা কৰাব লাগিব।
1: আজি ধৰক যোগ দিৱসটো পাতিছে বুলিয়ে যে আমি সজাগ সচেতন হব লাগিব তেনে কথাটো নহয়,
2: এনে কথা নহয় নহয় নহয় নহয়
1: বুজি যাব।
2: হয়তো আমাৰ বাগানৰ যিসকল ইউনিয়ন বিলাক আছে এইসকলে কিন্তু এইখিনি পদক্ষেপ লব লাগে।
0: বাগিচাৰ যিসকল কৰ্তৃপক্ষ আছে, বাগিচাৰ যিসকল মেনেজমেণ্টত দায়িত্বত আছে, তেখেতলোকে মই ভাবো নিয়মিত স্বাস্থ্য পৰীক্ষাৰ বাবে তেখেতলোকক স্বাস্থ্য শিবিৰ পাতিব লাগে, যোগ অভ্যাসৰ কাৰণে যোগ শিবিৰ যোগ সজাগতা সভাবিলাক পাতিব লাগে, আৰু ঠিক যোগৰ যিসকল প্ৰশিক্ষক তেখেতলোকক মাতি আনি সেই মানে সজাগতা সভাবিলাকত তেখেতলোকৰ পৰামৰ্শ তেখেতলোকৰ দিয়া পৰামৰ্শখিনি মানে সেই বাগিচাৰ অঞ্চলৰ ব্যক্তিসকলক ছাত্ৰ ছাত্ৰীসকলক যদি সজাগতা সভাৰ জৰিয়তে এইখিনি দিব পৰা যায়, এই বাৰ্তাখিনি যদি প্ৰেৰণ কৰিব পৰা যায় তেতিয়াহ'লে নিশ্চয় হয়তো ক্ৰমাংকৰে পৰ্যায় কৰিলে ভাল হৈ আহিব।
1: হয় হয় আপুনি বৰ সুন্দৰকৈ ক'লে।
2: যিমানে যি হওক বেমাৰ আজাৰ হোৱা ডক্টৰে যিখিনি কৰিব নোৱাৰে মই ভাবো সেই দৈনিক যোগ অভ্যাস কৰে সেই আয়ুস ৰেখা এখনো পাৰ হ'ব।
1: হয় হয়
2: এজন যোগ অভ্যাস কৰি থকা আৰু যদি খান পান খোৱা বোৱাৰ চিষ্টেমটো যদি তেখেতে যদি ঠিকটো মেইনটেইন কৰি ৰাখে মই ভাবো তেখেত সদায় নিৰোগী হৈ থাকিব, মন সদায় সুস্থ সবল হৈ থাকিব, সদায় আনন্দ হৈ থাকিব, আৰু মানে কামৰ যিটো বা বডিৰ যিটো ইমিউনিটি পাৱাৰ এইটো কিন্তু বহুত হাই ৰেংকত থাকিব।
1: হয় হয়
2: কেতিয়াও ভাগৰুৱা অনুভৱ নহয় কেতিয়াও।
1: আৰু আজি আমাৰ সময় প্ৰায় শেষ হৈ আহিছে আৰু আপুনি বাগিচা অঞ্চলৰ সজাগতাৰ সম্পৰ্কেও বৰ সুন্দৰৰূপে কলে, গতিকে আজি আপুনি আমাক আপোনাৰ মূল্যৱান সময়খিনি দি আমাৰ শ্ৰোতাসকলক উপকৃত কৰিছে,
3: ইয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল।
1: আপোনাক পুনৰ লগ পোৱাৰ আশাৰে আজি আপোনাৰ পৰা বিদায় লৈছো। নমস্কাৰ।
0: নমস্কাৰ
3: শ্ৰোতাসকলে, ইমান পৰে সুস্থ বাৰ্ধক্যৰ বাবে যোগ এই সম্পৰ্কে যোগ প্ৰশিক্ষক ৰমেন কুৰ্মীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে, সাক্ষাৎ গ্ৰহণ কৰিলে নিপা গোৱালাই।
4: ডেংগু এবিধ ভাইৰাছজনিত মাৰাত্মক ৰোগ। এই ভাইৰাছবিধ এডিছ ইজিপ্টি নামৰ মহবিধৰ দ্বাৰা বিয়পে। এই মহে জমা হৈ থকা পৰিষ্কাৰ পানীত কণী পাৰে। সাধাৰণতে ইহঁতে পানীৰ ড্ৰাম, ৰেফ্ৰিজাৰেটৰৰ তলৰ পানী, কুলাৰৰ পানী, ফুলদানি, ফুলৰ টাব, লেট্ৰিনৰ চিষ্টাৰ্ণ, পুৰণা টায়াৰ, পেলনীয়া পাত্ৰ, নাৰিকলৰ খোলা আদিৰ ভিতৰত পানী জমা হৈ থাকিলে কণী পাৰে। সেয়েহে পানীৰ ড্ৰাম বা পাত্ৰ সদায় ঢাকি ৰখাৰ লগতে ফুলদানি, ফুলৰ টাব আদিৰ পানী সপ্তাহত কমেও এবাৰ সলনি কৰিব লাগে। এইবিধ মহ সাধাৰণতে ঘৰৰ ভিতৰত অন্ধকাৰ চুক, ওলোমাই ৰখা বস্তু আদিত জিৰণি লয়। ডেংগু ৰোগক চিনাক্ত কৰিব পৰা লক্ষণসমূহ হ'ল অতিপাত জ্বৰ, গাঁঠিৰ বিষ, মূৰৰ বিষ, মাংসপেশীৰ বিষ, চকুৰ পিছফালৰ বিষ, শৰীৰত ঘামচিৰ দৰে দেখা দিয়া ইত্যাদি। সন্ধিয়া সময়ত নিতৌ ঘৰৰ ভিতৰত ধোঁৱা দিব লাগে।
3: শ্ৰোতাসকল, আজিৰে আমাৰ সময় হলি। পুনৰ প্ৰীতি আৰু শুভেচ্ছাৰে চাহ গছৰ মাজে মাজে অনুষ্ঠানত একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

আপোনাতে শুনক আজি প্ৰচাৰ হ'বলগীয়া পৰৱৰ্তী অনুষ্ঠান সম্পৰ্কে। সন্ধিয়া 7 বজাৰ কথিকাৰ অনুষ্ঠানত হীৰেন্দ্ৰ নাৰায়ণ মেধিৰ কথিকা দেৱী কামাখ্যা আৰু অম্বুবাচী, 6:10 কৃষিজগত অনুষ্ঠানত পৰিৱৰ্তিত জলবায়ুত শালি ধানৰ খেতি সম্পৰ্কে ডক্টৰ বিনোদ কলিতাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ ভাস্কৰজ্যোতি আচাৰ্যৰ, প্ৰযোজনা উৎপল বৰাৰ। 7:20 কিৰণ দেৱী আৰু লগৰীয়াসকলৰ কণ্ঠত নাম। 7:30 ফিফা বিশ্বকাপ 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:35 অসম লোক ভৱনৰ উদ্যোগত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলতা ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা পশ্চিমবংগৰ ৰাজ্য দিৱসৰ এটি অনাতাঁৰ প্ৰতিবেদন। 7:45 সংবাদ চলন্তিকা। নিশা 8:02 এই মাহৰ গীত, অনুষ্ঠানৰ শিল্পী ৰাণু বৈশ্য। 8:10 গজলৰ অনুষ্ঠান। 8:30 আধুনিক গীত, 9:00 চিত্ৰগীত, 9:30 অখিল ভাৰতীয় নাট্যানুষ্ঠানৰ নিবেদন, সপোনজ্যোতি ঠাকুৰ ৰচিত নাট স্মৃতি অথবা মৰ্যাদা, প্ৰযোজনা নয়ন প্ৰসাদৰ। 10:00 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। 10:30 সামৰা হ'ব আমাৰ আজিৰ অনুষ্ঠান। এতিয়া শুনক কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 লক্ষী ৰহাঙৰ কণ্ঠত আধুনিক গীত। 5:20 গয়াশ্ৰোতাৰ অনুষ্ঠানত দৰঙৰ গড়খুটিত থলিতে বাণীবন্ধন কৰা এক অনুষ্ঠান, অনুষ্ঠানত নকুল চন্দ্ৰ নাথৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ কংকিতা ভৰদ্বাজৰ, প্ৰযোজনা উৎপল বৰাৰ, প্ৰযোজনা সহযোগী কংকিতা ভৰদ্বাজ। সন্ধিয়া 7:30 ফিফা বিশ্বকাপ ফুটবল 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ চতুৰ্থ খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 8:30 গীতিমালিকাৰ শিল্পী বন্দনা দত্ত, দিগেন মহন্ত, জুবি দাস, ৰসানন্দ গগৈ আৰু প্ৰণতি খাউণ্ড। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠান এখনি প্ৰামাণ্য আলেখ্য, কৃষকৰ তেজেৰে ধোৱা ইতিহাস, পথৰুঘাট। আগবঢ়াব ধ্ৰুৱজ্যোতি কলিতা আৰু মেঘনা দেৱীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ পাঠ কলাৰ প্ৰথম খণ্ড, পাঠ যুগুতাই আগবঢ়াব নমিতা শৰ্মাই। 7:10 কৃষিজগত অনুষ্ঠানত ব্যৱসায় ভিত্তিক গাহৰি পালন আৰু প্ৰতিষেধক ব্যৱস্থা, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ চন্দন কুমাৰ শৰণীয়া আৰু ডক্টৰ অলিভা দাসে। অনুষ্ঠানটি আগ ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। 7:00 আৰু 7:30 নিয়োগ বাতৰি। 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত সুধন ফাংচু আৰু সংগীতসকলে পৰিৱেশন কৰা কাৰ্বি গীত। 9:02 পৰিয়াল কল্যাণ অনুষ্ঠানত বিষ আৰু স্নায়ুৰোগৰ আয়ুৰ্বেদিক চিকিৎসা, এই বিষয়ে ডাক্টৰ দীপক শৰ্মাৰ সৈতে হোৱা এক সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। চিত্ৰগীত 9:00, 9:30 নাটক কাঠফুলা, মূল কাহিনী ছয়দ আব্দুল মালিকৰ, অনাতাঁৰ অভিযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ, প্ৰযোজনা ধীৰু ভূঞাৰ। 6:55 জ্ঞান বিজ্ঞান, আজি পুৱাৰ সময় 7:15 জিলাৰ ৰেহৰু, 9:15, 9:20 চিত্ৰগীত, 10:00 হাতে বাতে সুৰৰ আৱেহ, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ। দিনৰ 1:15 গীত আৰু গজল, সুৰৰ কৰণী 12:30, 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান, মিতালী ডেকাৰ কণ্ঠৰ লোকগীত 1:50, 8:00 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 বিউটি শৰ্মা বৰুৱা কণ্ঠৰ আধুনিক গীত, 3:15 নেপালী অনুষ্ঠানত আশা দেৱীয়ে আগবঢ়োৱা কথিকা হিন্দু সমাজমা অম্বুবাচী মেলাকো মহত্ব, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠানত হৰমায়া স্বৰ্গীয়াৰীয়ে আগবঢ়োৱা কথিকা ৰাজনীতিত নাৰীৰ ভূমিকা আৰু বৰুৱাকান্ত ব্ৰহ্ম আগবঢ়োৱা কথিকা বড়োসকলৰ অম্বুবাচী মেলা উদযাপন,

অনুষ্ঠান পৰিস্থিতি ইমানে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি বৃন্দগান, গীতৰ কথা আনন্দীৰাম দাসৰ।

খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি ভাৰতে বেটিং কৰাৰ সিদ্ধান্ত লৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা পুনৰ এবাৰ। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ নীট ইউজিৰ পুনৰ পৰীক্ষা সুকলমে সম্পন্ন। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন। গুৱাহাটীত ৰাজ্য চৰকাৰৰ মূল কাৰ্যসূচীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অংশগ্ৰহণ। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি স্পেইন আৰু ছৌদি আৰবৰ খেল। আৰু মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ মুখামুখি। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটী কথিকা অনুষ্ঠানত এতিয়া শুনক হীৰেণ মেধিৰ কথিকা দেৱী কামাখ্যা আৰু অম্বুবাচী। সমগ্ৰ পৃথিৱীৰ ভিতৰতে একমাত্ৰ অসমত উদযাপিত হোৱা অম্বুবাচী অনুষ্ঠানটো এটা ঋতুকালীন অনুষ্ঠান। অনুষ্ঠানটোৰ কেন্দ্ৰবিন্দু কামাখ্যা কামৰূপ কিয়? ইয়াৰ মূল উৎসটোৱেই হৈছে কামাখ্যা দেৱীৰ কামৰূপত অৱস্থানৰ বিষয়বস্তুটো। কালিকা পুৰাণ অনুসাৰে দক্ষযজ্ঞত দেৱী সতীয়ে স্বামী সদাশিৱৰ নিন্দা সহিব নোৱাৰি যজ্ঞস্থলীতে প্ৰাণাহুতি দিছিল। এই বাতৰি পাই শিৱই দক্ষযজ্ঞ ধ্বংস কৰে। ইয়াৰ পাছত শিৱই সতীৰ দেহ কান্ধত তুলি ভ্ৰমণ কৰিবলৈ ধৰে। শিৱ অবিহনে জগত অসাৰ। অৱশেষত জগতৰ কল্যাণৰ অৰ্থে ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰৰে মহাদেৱৰ কান্ধত থকা সতীৰ দেহ খণ্ডিত কৰিবলৈ ধৰে। সতীদেহৰ অংগবোৰ এনেদৰে যিবোৰ স্থানত পৰিছিল সেই স্থানবোৰ একোখন শক্তিতীৰ্থলৈ পৰিণত হৈছিল। দেৱী সতীৰ এনে অংগৰ গৰ্ভ বা যোনিমণ্ডল কামৰূপৰ নীলাচল পৰ্বতত পৰিছিল। এই স্থানতে মনোভৱ গুহাত দেৱী অংগই প্ৰাকৃতিক যোনিৰ আকাৰ ধাৰণ কৰে, সেয়েহে কামাখ্যা মন্দিৰত কোনো মূৰ্তি নাই। ইয়াত ৰক্তপাষাণ ৰূপিণী কামাখ্যাৰ যোনি আকাৰৰ শিলাখণ্ডত পূজা কৰা হয়, যাক গৰ্ভ আৰু সৃজনাত্মক শক্তিৰ প্ৰতীক হিচাপে বিশ্বাস কৰি অহা হৈছে। কামাখ্যাৰ অম্বুবাচী পালনৰ আন এক কাৰণ পণ্ডিত গৱেষকসকলে ঠাৱৰ কৰিছে। তেওঁলোকৰ মতে কামাখ্যাধাম প্ৰকৃততে প্ৰকৃতিৰ যোনিপীঠ। কামাখ্যাধামৰ দৰে প্ৰাকৃতিক যোনিপীঠ পৃথিৱীৰ কোনো স্থানতে নাই। তেওঁলোকৰ বিশ্লেষণ মতে আই বা মাতৃগৰাকী এগৰাকী নাৰী, সেয়েহে নাৰী হিচাপে মাতৃগৰাকীৰ ঋতুস্ৰাৱ হোৱাটো এক চিৰাচৰিত প্ৰাকৃতিক প্ৰক্ৰিয়া। কামাখ্যাধাম যিহেতু প্ৰকৃতিৰ যোনিপীঠ, সেয়ে কামাখ্যাদেৱীৰ ৰজধৰ্ম প্ৰকৃতিৰ ৰজধৰ্ম বুলি তেওঁলোকে যুক্তি আগবঢ়ায়। অম্বুবাচী সম্পৰ্কত জ্যোতিষ শাস্ত্ৰৰ বিশ্লেষণো উল্লেখনীয়। জ্যোতিষ অনুসাৰে আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ তিনিপাদ শেষ হ'লে চতুৰ্থপাদ আদ্ৰা নক্ষত্ৰৰ ভিতৰত পৃথিৱী ঋতুমতী হয়। অম্বুবাচীৰ সময় নিৰ্ধাৰণ কৰোঁতে সদায় সৌৰগণনাৰ ভিত্তিত কৰা হয়, সেয়েহে অম্বুবাচী পালনৰ তাৰিখটো প্ৰতিবছৰে স্থিৰ হৈ থাকে। অসমীয়া সময়পঞ্জী মতে প্ৰতিবছৰে ছয় আহাৰত অম্বুবাচীৰ প্ৰবৃত্তি হয়। জ্যোতিষ মতে আদ্ৰা নক্ষত্ৰ পানীৰ প্ৰতীক। অম্বুবাচীৰ শব্দৰ অৰ্থও জলৰ সৈতে সংলগ্ন। অম্বু শব্দৰ অৰ্থ পানী, বাচী শব্দৰ অৰ্থ প্ৰস্ফুটিত হোৱা। খৰাং বতৰত শুকাই থকা মাটিডৰাৰ ওপৰত বৰষুণ পৰাৰ ফলত পৃথিৱীৰ উৰ্বৰতা শক্তি বৃদ্ধি পায়। পৃথিৱীৰ এই উৎপাদনমুখী ৰূপটোকে ঋতুমতী পৃথিৱী বা ভূদেৱী কামাখ্যাৰ ৰজদৰ্শন বুলি কোৱা হয়। অম্বুবাচীৰ লগত কামাখ্যাদেৱীৰ মাদাৰ গডেছ ধাৰাটো সংলগ্ন। মাদাৰ গডেছ ধাৰণা সাধাৰণতে কৃষিৰ সৈতে জড়িত এক ধাৰণা। এনে ধাৰণাত নাৰীৰ মাজত মাতৃত্বৰ ভূমিকা আৰু কৃষিচক্ৰৰ উৰ্বৰতাৰ মাজত কোনো ধৰণৰ প্ৰভেদ নাই। পৃথিৱী শস্য শ্যামলা হোৱা প্ৰয়োজনতো নাৰীৰ গৰ্ভধাৰণৰ পৰা আৰম্ভ কৰি সন্তান প্ৰসৱ হোৱাৰ সময়লৈকে তুলনা কৰা হৈছে। নাৰীয়ে ৰজধৰ্ম লাভ কৰাৰ পাছত যেনেদৰে গৰ্ভধাৰণ শক্তি লাভ কৰে, অনুৰূপ ধৰণেৰে মৌচুমী বৰষুণৰ আগমনত পৃথিৱীৰ প্ৰাণ সঞ্চাৰ হয়। পৰিণতিত উৎপাদনৰ বাবে পৃথিৱী উৰ্বৰা হৈ পৰে। ঋতুধৰ্ম আৰু উৰ্বৰতা, এই উপাদান দুটাই দৰাচলতে মাদাৰ গডেছৰ মাতৃস্বৰূপৰ সৰ্বোৎকৃষ্ট প্ৰমাণ হিচাপে ধৰা হয়। অম্বুবাচীৰ লগত তন্ত্ৰকেন্দ্ৰিকতাও জড়িত। তান্ত্ৰিক পৰম্পৰা মতে অম্বুবাচীৰ লগত প্ৰকৃতি সত্তা সম্পৃক্ত হোৱাৰ বাবে পুৰুষসত্তাৰো আগমন ঘটে, ফলত সৃষ্টি প্ৰক্ৰিয়া উদ্ভৱ হয়। এনে সৃষ্টিৰ ধাৰণাৰ লগত জড়িত হৈ থাকে কৃষ্টিৰ স্বৰূপ।

0: সৃষ্টি অবিহনে চৰাচৰ জগত বৰ্তি থাকিব নোৱাৰে। তন্ত্ৰকেন্দ্ৰিক ধাৰণা মতে সৃষ্টিৰ সৈতে জড়িত হৈ থাকে তিনি বিদ্যা। এই তিনি বিদ্যা হৈছে মহাবিদ্যা অৰ্থাৎ মহান জ্ঞান বা সৰ্বোচ্চ বিদ্যা, আধ্যাত্মিক বিদ্যা অৰ্থাৎ চেতনা আৰু শক্তি, আৰু তৃতীয়বিধ হৈছে ভৌতিক বিদ্যা অৰ্থাৎ তন্ত্ৰবিজ্ঞান বা পৰাভৌতিক। এই ধাৰণাৰ লগত শিৱশক্তিৰ ধাৰণা জড়িত হৈ থাকে। শিৱশক্তিৰ ধাৰণাত শৰীৰ বা শৰীৰৰ পাৰিপাৰ্শ্বিকতা আৰু বিশ্বব্ৰহ্মাণ্ডৰ সম্পৰ্কৰ বিশ্লেষণ হয়। এনে তন্ত্ৰৰ আধাৰতে কামাখ্যা দেৱীৰ ঋতুমতী ধাৰণাত উৎপাদনশীলতাৰ বিষয়টো তন্ত্ৰকেন্দ্ৰিক কৃষি উৰ্বৰতাৰ সৈতে জড়িত হৈ প্ৰাচীন কামৰূপত অম্বুবাচীৰ ৰূপত প্ৰচলন হোৱাৰ বিষয়ে তন্ত্ৰবিজ্ঞানীৰ মতামতত পোৱা যায়। আমতি বা অম্বুবাচীৰ প্ৰাচীনতাৰ বিষয়টো ঋগ্বেদৰ আলমত কিছু ধাৰণা কৰিব পৰা যায়। ঋগ্বেদত পূৰ্বৰ যোনিপীঠত দিব্য শক্তি নিহিত হৈ থকাৰ কথা উল্লেখ আছে। দ্বিতীয়তে এই যোনিমণ্ডলত নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ৰজস্বলা হোৱা বিষয়টো পোৱা যায়। তৃতীয়তে এনে ৰজস্বলাই মানৱক ধ্বংসৰ পৰা ৰক্ষা কৰাৰ বিষয়ে উল্লেখ কৰিছে। এই ঋগ্বেদৰে পাঁচ মণ্ডলৰ 47 নম্বৰ সূক্তৰ 3 নম্বৰ ঋকত উল্লেখ থকা এই কথাখিনি দেৱী কামাখ্যাক কল্পনা কৰি লিখা যেন অনুভৱ হয়। এই দৃষ্টিৰে কামাখ্যাৰ ঋতুস্ৰাৱৰ মাহাত্ম্য আৰু প্ৰচাৰ প্ৰসাৰ ঋগ্বেদ ৰচনাৰ বহু পূৰ্বৰে পৰা কামৰূপত প্ৰচলিত আছিল বুলি অনুমান কৰিব পৰা যায়। আমতিৰ লগত জড়িত আন এক অনুষ্ঠান হৈছে সাত। সাত আৰম্ভ হয় সৌৰ জেঠ মাহৰ 3 দিন সংক্ৰান্তিৰ দিনটো আৰু আহাৰ মাহৰ প্ৰথম 3 দিন। এই 7টা দিনকে সাত বুলি কোৱা হয়। এনে সাতক লৈ মুখৰোচক বাক্য এষাৰ শুনা যায়, সাথে আমতি 12 দিন। এই 7 দিন অসমত নেৰানেপেৰাকৈ বৰষুণ হয়। কামৰূপ অঞ্চলত ইয়াক আমতিৰ সাত লগা বুলি কয়। এই সময়ছোৱাত নামনি অসমৰ বহু অঞ্চলত সধৱা, তিৰোতা আৰু কুমাৰী ছোৱালীয়ে এবিধ ব্ৰত পালন কৰে। স্থানীয় ভাষাত ই ষাঠি ব্ৰত বুলি জনাজাত। ষাঠি ব্ৰতত উকুনি বুঢ়ী আই নামৰ এগৰাকী স্থানীয় দেৱীক পূজা কৰা হয়। পৰৱৰ্তী সময়ত এই দেৱী ভূদেৱীলৈ ৰূপান্তৰিত হোৱা যেন পণ্ডিতসকলে অনুমান কৰে। ষাঠি ব্ৰতক মূলত কৃষি উৰ্বৰতামূলক প্ৰাচীন কামৰূপত উদ্ভূত হোৱা এক স্থানীয় লোকাচাৰমূলক অনুষ্ঠান বুলি অভিহিত কৰিব পাৰি। আমতিৰ সময়ত কিছুমান নীতি নিয়ম পালন কৰা হয়। লোকবিশ্বাস মতে আমতিৰ প্ৰবৃত্তিৰ 3 দিন ভূদেৱী ঋতুমতি হয়। এয়া ধৰিত্ৰীৰ বিশ্ৰামৰ সময়। সেয়ে এই দিনকেইটাত শস্য ৰোৱা, হাল বোৱা, কোৰমৰা, মাটিখণ্ডা আদি কাৰ্যৰ পৰা অসমৰ কৃষক সমাজ বিৰত থাকে। এই 3 দিন বিধৱা মহিলাসকলে ব্ৰত পালন কৰে। তেওঁলোকে সিদ্ধান্ন ভোজন নকৰি ফল মূল গাখীৰ আদি গ্ৰহণ কৰে। এই দিনকেইটাত ধৰ্মীয় কোনো অনুষ্ঠান পালন কৰা নহয়। অম্বুবাচীৰ 4ৰ্থ দিনা নিবৃত্তি বা শুদ্ধি বুলি কোৱা হয়। সেইদিনা ঘৰ দুৱাৰ পৰিষ্কাৰ, বাচন বৰ্তন কাপোৰ কানি ধুই পবিত্ৰ জল ছটিয়াই শুদ্ধ কৰা হয়। নিবৃত্তিৰ দিনা নিত্য পূজাৰ পাছত কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে মুকলি কৰি দিয়া হয়। সেইদিনাৰ পৰা দেৱীৰ সেৱা পূজা পুনৰ আৰম্ভ হয়। সেইদিনাই পূজাৰীয়ে কামাখ্যা দেৱীৰ শিলায়িত পীঠৰ ওপৰত প্ৰবৃত্তিৰ সময়ত পাৰি থোৱা ৰক্তবস্ত্ৰ ভক্তৰ মাজত বিতৰণ কৰে। দেৱীৰ এনে ৰক্তবস্ত্ৰ সম্পৰ্কত কুব্জিকা তন্ত্ৰৰ 7ম পটলত এনেদৰে উল্লেখ পোৱা যায়, কামাখ্যা বস্ত্ৰমাদায় জপ পূজাং সমাচৰিত পূৰ্ণ কৰ্ম লভে দেৱী সত্যং সত্যং সংশয়। এনে উল্লেখ মতে দেৱী কামাখ্যাৰ ৰক্তবস্ত্ৰ শৰীৰত ধাৰণ কৰিলে অভীষ্ট ফল লাভ হয়। আকৌ কোৱা হৈছে এই ৰক্ত বস্ত্ৰ ধাৰণকাৰী ভক্তই অন্য স্থানত জপ তপ কৰিলেও পুণ্যফল লাভ কৰিব পাৰে। অম্বুবাচী ধাৰণাটো প্ৰাচীন কালৰে পৰা যে কামৰূপত প্ৰচলিত আছিল সেই কথা সহজেই অনুমেয়। এই কথা স্পষ্ট যে কামাখ্যা ধামৰ দৰে প্ৰাকৃতিক যোনিপীঠ আৰু তাৰ ৰহস্য হয়তো অনাদিকালৰে পৰা কামৰূপৰ অধিবাসীৰ বোধগম্য হৈছিল। তেওঁলোকে তাহানিতে কৰা এনে যুক্তিনিষ্ঠ চিন্তা বিশ্বাস বৰ্তমানে বিশ্বৰ বিভিন্ন প্ৰান্তত সমাদৰ লাভ কৰাটো যথাৰ্থতে প্ৰণিধানযোগ্য। অম্বুবাচী অনুষ্ঠান দৰাচলতে কামৰূপীয় স্বকীয় বিশ্বাসৰ এক সংস্কৃতিৰ বাহক। কথিকাৰ অনুষ্ঠানত ইমান পৰে। হীৰেণ মেধিৰ কথিকা দেৱী কামাখ্যা আৰু অম্বুবাচী শুনিলে। কথিকাৰ অনুষ্ঠানটিৰো আজিলৈ ইমানতে অন্ত পৰিল।
1: মন কি বাত হে জন জন কি, সভি কি কুছ অপনি সি, সংঘর্ষো কে কুছ কিসসে, কাহানি কুছ সফলতাও কি, অনকহি বিরাসত কি, উম্মীদে নয়ে ভারত কি, মহিনে কে আখরি রবিবার কা রহতা হে ইন্তজার, মলয়াচল কে আঁচল সে বিন্ধ্যাচল কে আঙ্গন তক, ব্রহ্মপুত্র কে ঘাট সে হিমালয় কে বিস্তার তক, হোতি হে মন কি বাত প্রধানমন্ত্রী কে সাথ।

0: सुनिए इस महीने 28 जून सुबह 11 बजे मन की बात आकाशवाणी दूरदर्शन के सभी चैनलों और प्रसार भारती के OTT प्लेटफॉर्म वेव्स पर। इसके अतिरिक्त आकाशवाणी और दूरदर्शन के YouTube चैनल और प्रसार भारती के ऐप न्यूज ऑन एयर और OTT प्लेटफॉर्म वेव्स पर सजीव प्रसारण लाइव स्ट्रीमिंग के माध्यम से। तो याद रखें, रविवार 28 जून सुबह 11 बजे मन की बात।
1: आकाशवाणी गुवाहाटीर মহাবাহু
2: বেমার ভাল হওয়ার পর বড় ফুটনি দেখুন তো কথাটো কি
3: নহব কিয় হোমিওর চিকিৎসায় মোক নতুন জীবন দিলে যে
2: তার মানে
3: মানে তো হল হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান
2: তাত কি হয়
3: হেরো নহয় কি যক্ষ্মা রোগ ধরা পেলোয়া মাতৃ শিশু তথা সাধারণ বহির্বিভাগ সুলভ সরকারি হারত ঔষধ প্রদান আর পরীক্ষার লগতে বিনামূলীয় পরামর্শ আর তোর যদি BPL কার্ড আছে তেতিয়া হলে তো গাখিরতে মোহর খুঁটি
2: মানে
3: তোর কারণে সকল বিনামূলীয় আর জ্যেষ্ঠ নাগরিকর বাবে 50% রেহাই
2: তেতিয়া হলে
4: আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে 2026 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পুনৰ পৰীক্ষা NEET UG আজি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত সফলতাৰে সম্পন্ন হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ৰ 36 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে। তামিলনাডুৰ পেৰিয়াপ্পালায়ামত আজি সংঘটিত এমনীয়া গেছ নিৰ্গমনৰ ঘটনাত 7 গৰাকী লোক নিহত হোৱাৰ লগতে 70 গৰাকীতকৈও অধিক লোক আক্ৰান্ত হৈছে। T20 মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এইচৰ এখন খেলত আজি স্পেইন ছৌদি আৰবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। 2026 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পুনৰ পৰীক্ষা NEET UG আজি কটকটীয়া পৰীক্ষাৰ ব্যৱস্থাৰ মাজত সফলতাৰে সম্পন্ন হয়। দেশৰ 551খন মহানগৰ তথা বিদেশৰ 14খন মহানগৰত অনুষ্ঠিত এই পৰীক্ষাত 22,79,000তকৈও অধিক প্ৰাৰ্থী অৱতীৰ্ণ হয়। উল্লেখযোগ্য যে দিনৰ 2 বজাত আৰম্ভ হৈ সন্ধিয়া 5:15 অন্ত পৰা এই পৰীক্ষা ইংৰাজীৰ লগতে আৰু আন 12টা ভাষাত অনুষ্ঠিত হয়। পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAয়ে কালি দেশজুৰি অনুশীলনমূলকভাৱে এই পৰীক্ষাৰ প্ৰস্তুতি অনুষ্ঠিত কৰিছিল। এই পদক্ষেপৰ জৰিয়তে নেটৱৰ্ক জেমাৰ CCTV আৰু বায়োমেট্ৰিক্স ব্যৱস্থাৰ কাৰ্যকৰিতা পৰীক্ষা কৰা হয়। এই পৰীক্ষা সুকলমে সুৰক্ষিত তথা নিকাভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে পৰ্যবেক্ষক সমন্বয়ক আৰক্ষী বিষয়া প্ৰশাসনীয় কৰ্মচাৰীকে ধৰি 2 লাখতকৈ অধিক বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছিল। CCTVৰ জৰিয়তে পৰ্যবেক্ষণ আধাৰভিত্তিক বায়োমেট্ৰিক সত্যাপন পৰীক্ষা সম্পৰ্কীয় বয়বস্তু সৰবৰাহৰ বাবে আৰক্ষীৰ বিশেষ সুৰক্ষাসহ GPS সংলগ্ন বাহনকে ধৰি কেইবাটৰপীয়া সুৰক্ষা আন্তঃগাঁথনিৰ মাজেৰে পৰীক্ষা অনুষ্ঠিত হৈ যায়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ জবলপুৰত অৱস্থিত ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ৰ 36 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত তেওঁ বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগৰ কৃতি শিক্ষাৰ্থীসকলৰ সোণৰ পদক প্ৰদান কৰে। সমাৱৰ্তনত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে যিগৰাকী ৰাণী দুৰ্গাৱতীৰ নামেৰে এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছে তেওঁ আছিল সাহস বীৰত্ব আৰু পৰাক্ৰমৰ প্ৰতীক। তেওঁ লগতে কয় যে ৰাণী দুৰ্গাৱতীৰ কাহিনীয়ে ভাৰতীয় নাৰীসকলক সদায় অনুপ্ৰাণিত কৰি আহিছে আৰু অনাগত প্ৰজন্মৰ বাবেও তেওঁ অনুপ্ৰেৰণাৰ উৎস হৈ ৰব। বিশ্ববিদ্যালয়খনৰ আশে পাশে থকা অঞ্চলসমূহত বৃহৎ সংখ্যক জনজাতীয় লোকে বসবাস কৰে বুলি উল্লেখ কৰি তেওঁ বিশ্ববিদ্যালয়খনৰ সৈতে জড়িত ব্যক্তিসকলক জনজাতীয় সমাজ পিছপৰা শ্ৰেণী আৰু বিশেষকৈ যুৱতীসকলৰ সবলীকৰণৰ বাবে কাম কৰিবলৈ আহান জনায়। ভাষণ প্ৰসংগত তেওঁ কয় যে জনজাতীয় লোকসকল অতি স্বাভিমানী আৰু বহু সময়ত তেওঁলোকৰ নিজৰ সমস্যাসমূহৰ বিষয়ে মুকলিকৈ প্ৰকাশ নকৰে। এনে পৰিপ্ৰেক্ষিতত শিক্ষিত যুৱ প্ৰজন্মই নিজৰ গাঁও আৰু সমাজৰ ব্যক্তিসকলক চৰকাৰী আঁচনি তথা আন সা সুবিধাসমূহৰ বিষয়ে সজাগ কৰাত সহায় কৰা উচিত। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে 2047 চনৰ ভিতৰত এখন উন্নত ভাৰত গঢ়ি তোলাৰ লক্ষ্য তেতিয়াহে সম্ভৱ হ'ব যেতিয়া উন্নয়নৰ সুফল সমাজৰ প্ৰতিটো শ্ৰেণী আৰু প্ৰতিগৰাকী ব্যক্তিৰ ওচৰলৈ যাব। তেওঁ লগতে কয় যে শিক্ষা হৈছে ব্যক্তি আৰু সমাজ উভয়ৰে বিকাশৰ আটাইতকৈ কাৰ্যকৰী মাধ্যম।

গতিকে জনজাতীয় সমাজৰ শিক্ষা আৰু সামগ্ৰিক উন্নয়নৰ বাবে অহৰহ প্ৰচেষ্টা চলাই যাব লাগে। এই অনুষ্ঠানত মধ্যপ্ৰদেশৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য মংগুভাই পেটেল, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱ আৰু শিক্ষামন্ত্ৰী ইন্দৰ সিং পৰমাৰ উপস্থিত থাকে। উল্লেখযোগ্য যে কাইলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যখনৰ কোনো ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাৰ লগতে চহৰীয়া জনজাতিৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে উদ্যানখনৰ কৰ্মচাৰীসকলৰ সৈতেও এটা মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তামিলনাডুৰ পেৰিয়াপালায়ামত আজি এটা সাগৰীয় খাদ্য ৰপ্তানি কৰা প্ৰতিষ্ঠানত হোৱা এমনিয়া গেছ নিৰ্গমনৰ ঘটনাত 7 লোক নিহত হোৱাৰ লগতে 70 অধিক কৰ্মচাৰী গুৰুতৰভাৱে আক্ৰান্ত হৈছে। প্ৰাথমিক প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি উদ্ধাৰ অভিযান তথা চিকিৎসা সেৱা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত নিহত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা আছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ লগতে ৰাসায়নিক, জৈৱিক তথা পাৰমাণৱিক বিশেষ সঁহাৰি বাহিনীয়ে ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ লগতে নিৰ্গমন ৰোধ কৰাৰ প্ৰচেষ্টা চলাইছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী জোচেফ বিজয়ে ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে 24 ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ 3-জনীয়া কমিটি এখনক নিৰ্দেশ দিছে। তেওঁ কয় যে অভিযুক্তসকলক ন্যায়ালয়ৰ কাঠগড়ালৈ লৈ যোৱা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে নিহতসকলৰ পৰিয়াললৈ 2,00,000 এককালীন সাহায্য আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰিছে। দেশে বিদেশে আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশ লয়। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে যোগাভ্যাসৰ বাবে বছৰৰ আটাইতকৈ দীঘল দিন অৰ্থাৎ 21 দিনটো সৰ্ববৃহৎ সামূহিক উদযাপনৰ দিৱস হৈ পৰিছে। তেওঁ কয় যে যোগ অকল শাৰীৰিক ব্যায়ামেই নহয় বৰঞ্চ মানৱীয় উদ্যমৰো অভিব্যক্তি। তেওঁ কয় যে 40 বয়সত 20 দৰে নমনীয় আৰু 50 বছৰত 30 বয়সতকৈ অধিক প্ৰাণৱন্ত হৈ থকাটো আমাৰ লক্ষ্য হোৱা উচিত। যোগাভ্যাসে সন্তুলিতভাৱে জীৱন ধাৰণত আৰু মানসিক স্বাস্থ্যৰ জৰিয়তে শাৰীৰিক সুস্থতাৰ পথ অন্বেষণত সহায় কৰে বুলি তেওঁ মন্তব্য কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি লাডাখৰ লেহত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে ভাষণ প্ৰদান কৰি তেওঁ কয় যে সুস্থ, সুখী আৰু শান্তিপূৰ্ণ সমাজ গঠনৰ বাবে নাগৰিকসকলে যোগাসনক দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংগ হিচাপে সামৰি লোৱা উচিত। তেওঁ লগতে কয় যে যোগাসন কেৱল শাৰীৰিক ব্যায়ামেই নহয়, ই মানৱ জাতিৰ বাবে ভাৰতৰ এক প্ৰাচীন উপহাৰ। বহু বছৰৰ ধ্যান, তপস্যা আৰু আধ্যামিক অনুশীলনৰ জৰিয়তে ঋষিমুনিসকলে যোগাসন বিকশিত কৰি তুলিছিল বুলি উল্লেখ কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যোগাসনে শৰীৰক পুষ্টি প্ৰদান কৰে, মন শান্ত কৰে আৰু আত্মাক উন্নীত কৰে। যোগাসনৰ এই বছৰৰ মূল বিষয়বস্তু সন্দৰ্ভত মন্তব্য কৰি শ্ৰীৰাধাকৃষ্ণনে কয় যে স্বাস্থ্যৰ সেৱাৰ উন্নতি আৰু বৰ্ধিত আয়ুসে সমাজৰ বাবে নতুন দায়িত্ব কঢ়িয়াই আনিছে। লাডাখৰ জনসাধাৰণৰ জীৱন ধাৰণৰ প্ৰসংগ উল্লেখ কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে লাডাখৰ জনসাধাৰণৰ সৰলতা আৰু প্ৰকৃতিৰ সৈতে একাত্মবোধ হ'ব পৰা গুণে তেওঁলোকক আনৰ পৰা পৃথক কৰি তুলিছে। তেওঁলোকৰ জীৱন ধাৰণৰ মূল্যবোধ যোগ দৰ্শনৰ সৈতে গভীৰভাৱে মিল আছে। ইয়াৰ পূৰ্বে উপৰাষ্ট্ৰপতিগৰাকী লেহৰ দেৱচান চৌহদত অৱস্থিত মহাবোধি ইণ্টাৰনেচনেল মেডিটেচন চেণ্টাৰ পৰিদৰ্শন কৰে। লাডাখত শিক্ষা, স্বাস্থ্যসেৱা, সমাজ কল্যাণ তথা যোগ আৰু ধ্যানৰ প্ৰসাৰৰ ক্ষেত্ৰত এই অনুষ্ঠানটোৱে আগবঢ়োৱা অৱদানক উপৰাষ্ট্ৰপতিগৰাকীয়ে গভীৰ প্ৰশংসা কৰে। নিউজিলেণ্ডত অনুষ্ঠিত মহিলাৰ এফ আই এইচ নেচন কাপ হকী প্ৰতিযোগিতাত ভাৰতে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। আজি অকলেণ্ডত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেল খেলত আয়োজক দেশ নিউজিলেণ্ডক ভাৰতে 2-0 পৰাস্ত কৰি দ্বিতীয়টো এফ আই এইচ নেচন কাপ দখল কৰে। এই জয়েৰে ভাৰতে এফ আই এইচ মহিলা প্ৰ লীগলৈ উন্নীত হোৱাটো নিশ্চিত কৰিছে। খেলৰ প্ৰথম ভাগতে নবনীত কৌৰে প্ৰথমটো গলৰ জৰিয়তে অগ্ৰগতি দিয়ে। ইয়াৰ পিছত সোণালিতা টপুৱে আন এটা গল দি ভাৰতৰ জয় নিশ্চিত কৰে। ফাইনেল খেলখন লাল ৰেমছিয়ামিক প্লেয়াৰ অব দ্য মেচ খিতাপ প্ৰদান কৰা হয়। আনহাতে দীপিকাই প্ৰতিযোগিতাত সৰ্বাধিক 6 গল দি আমেৰিকাৰ এছলি চেছাৰ সৈতে যুটীয়াভাৱে সৰ্বাধিক গলদাতাৰ সন্মান অৰ্জন কৰে। উল্লেখযোগ্য যে ভাৰতে সমগ্ৰ প্ৰতিযোগিতাত এখন খেলতো পৰাজিত নহল। দলটোৰ এই সাফল্যৰ বাবে হকী ইণ্ডিয়াই প্ৰতিগৰাকী খেলুৱৈৰ বাবে 3,00,000 আৰু সহায়ক কৰ্মচাৰীৰ বাবে 1,50,000 নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এফ আই এইচ হকী নেচন কাপ জয় কৰাৰ বাবে ভাৰতৰ মহিলা হকী দলটোক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ প্ৰতিযোগিতাত দলটোৰ উন্নত প্ৰদৰ্শনৰ বাবে উচ্চ প্ৰশংসা কৰে। তেওঁ কয় যে এই বিজয়ে দেশৰ বহু যুৱ খেলুৱৈক হকী খেলৰ প্ৰতি অনুপ্ৰাণিত কৰিব।

0: গৰাকীয়ে দলটোক ভৱিষ্যতৰ সফলতাৰ বাবেও শুভকামনা জনায়। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এইচৰ এখন খেলত আজি স্পেইন ছৌদি আৰবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত আমেৰিকাৰ আটলাণ্টাত খেলখন অনুষ্ঠিত হ'ব। লছ এঞ্জেলছত হ'বলগীয়া গ্ৰুপ জিৰ আন এখন খেলত বেলজিয়াম আৰু ইৰাণ মুখামুখি হ'ব। ইংলেণ্ডত চলি থকা ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি মানচেষ্টাৰত হোৱা এখন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। টছত জিকি ভাৰতে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে 2 অভাৰত 1 উইকেট নেহেৰুৱাকৈ 23 ৰাণ সংগ্ৰহ কৰি খেলি আছে। উল্লেখযোগ্য যে অপৰাজেয় ভাৰতীয় মহিলা দলটোৱে প্ৰথম দুখন খেল জয়েৰে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। 2026 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ পুনৰ পৰীক্ষা NEET UG আজি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত সফলতাৰে সম্পন্ন হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ৰ 36 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এইচৰ এখন খেলত আজি স্পেইন ছৌদি আৰবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 8 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনাবলৈ লৈছো কিৰণ দেৱী আৰু লগৰীয়াসকলৰ কণ্ঠত নাম আৰু 7:30 বজাৰ পৰা 7:32 বজালৈ ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। অনুষ্ঠানটি মিডিয়াম ৱেবযোগে প্ৰচাৰিত হ'ব।

0: देश के लिए, समाज के लिए, अपने सांस्कृतिक मूल्यों के लिए कुछ कर सकने का संकल्प है। यही कहते हुए फिर से मैं बंगाल दिवस की आप सबको बहुत बहुत बधाई देते हुए अपनी वाणी विराम देता हूँ। जय हिंद।
1: অনুষ্ঠানটিত পশ্চিমবংগৰ ওপৰত নিৰ্মিত ভিডিঅ' তথ্যচিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে পশ্চিমবংগৰ গীত নৃত্যৰ প্ৰদৰ্শন কৰা হয় আৰু তাৰ পাছতেই ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠানটিৰ সামৰণি মৰা হয়। শ্ৰোতাসকলে ইমান পৰে লোকভৱন অসমৰ উদ্যোগত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলতা ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত পশ্চিমবংগৰ ৰাজ্য দিৱসৰ এটি অনাতাঁৰ প্ৰতিবেদন শুনিলে আৰু এই অনাতাঁৰ প্ৰতিবেদনটি যুগুটোৱে আনিছে পম্পী বৈশ্যই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহক।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: সংবাদ চলন্তিকা।
0: এয়া আকাশবাণী গুৱাহাটী। এতিয়া শুনক সংবাদ চলন্তিকা। আজিৰ সংবাদ চলন্তিকাৰ বিষয় দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস।
2: আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। ভাৰতৰ লগতে বিশ্বৰ কেইবাখনো দেশত আজি এই দিৱস পালন কৰা হয়। শৰীৰ, মন, বুদ্ধি আৰু আত্মাৰ মাজত সমন্বয় স্থাপন কৰাৰ এটা উত্তম দৰ্শন হৈছে যোগ। ভাৰতীয় সভ্যতাত যোগৰ অনুশীলন এটা অতি প্ৰাচীন পৰম্পৰা। যোগ শব্দটো সংস্কৃত যুজ ধাতুৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে সংযোগ, একত্ৰিত হোৱা বা ঐক্য স্থাপন কৰা। আমাৰ ৰাজ্যৰ প্ৰতিখন জিলাতে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অনুষ্ঠিত হয়। কামৰূপ মহানগৰ জিলাত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচী সন্দৰ্ভত এয়া আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত কুমাৰ বৰা।
3: আধ্যাত্মিক, মানসিক আৰু শাৰীৰিক সুস্থতাৰ বাৰ্তাৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। আজি পুৱা ব্ৰহ্মপুত্ৰ পাৰৰ সতী ৰাধিকা উদ্যানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। যোগ প্ৰশিক্ষকৰ নীতি নিৰ্দেশনাৰ আধাৰত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমন, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোগৰ বিভিন্ন আসনসমূহ কৰা পৰিলক্ষিত হয়। এই কাৰ্যসূচীত অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল, পৰ্যটন মন্ত্ৰী অজন্তা নেওগেও অংশগ্ৰহণ কৰে। সোণাপুৰৰ কমাৰকুচিত থকা লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এই কাৰ্যসূচীত অসম চৰকাৰৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে। বশিষ্ঠ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনতো যোগ দিৱস পালন কৰা হয়। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে কাৰ্যকৰ্তাসকলে যোগ দিৱসত উপস্থিত থাকি যোগাভ্যাস কৰে। এনেদৰে মহানগৰীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগত আজি যোগ দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐকান্তিক প্ৰচেষ্টাত 2015 চনৰ পৰা প্ৰতি বছৰে 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰি অহা হৈছে। এই বছৰৰ যোগ দিৱসৰ মূল বিষয়বস্তু হৈছে সুস্থ বাৰ্ধক্যৰ বাবে যোগ। এই মূল মন্ত্ৰৰে আজি প্ৰান্তে প্ৰান্তে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়।
2: আধুনিক জীৱনচৰ্যাই মানুহক মানসিক চাপ, উদ্বেগ, অনিদ্ৰা, উচ্চ ৰক্তচাপ, মধুমেহ, স্থূলতা আৰু বিষণ্ণতাৰ দৰে গভীৰ সমস্যাই গ্ৰাস কৰিছে। জীৱন অশান্তিময় আৰু জটিল কৰি তুলিছে। প্ৰায় সকলো মানুহৰ এনে উদ্বেগ, অস্থিৰতা উপলব্ধি কৰি ভাৰতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ পোষকতা কৰিছিল। 2014 চনত ভাৰতৰ উদ্যোগত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 21 জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি দিয়ে। 2015 চনৰ 21 জুনত প্ৰথমবাৰৰ বাবে সমগ্ৰ বিশ্বত এই দিৱস পালন কৰা হয়। অসমৰ অন্যতম জিলা চৰাইদেউতো আজি এই দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। এই সন্দৰ্ভত সবিশেষ কৈছে আমাৰ সংবাদদাতা নবুল কোঁৱৰে।
4: সুস্থ শৰীৰ আৰু নিৰ্মল মনৰ বাৰ্তাৰে আজি সমগ্ৰ বিশ্বৰ লগতে চৰাইদেউ জিলাতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তত এই দিৱস উদযাপন কৰা হয়। আজি পুৱাৰ পৰাই সোণাৰী ৰাজহুৱা খেলপথাৰত জিলা প্ৰশাসনৰ মুখ্য কাৰ্যসূচীৰ শুভাৰম্ভ হয়। এই অনুষ্ঠানত জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ব্যাপক উৎসাহেৰে যোগাভ্যাসত অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ যোগেন মোহন আৰু সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। তেওঁলোকৰ

0: উপস্থিতি আৰু অংশগ্ৰহণে উপস্থিত ৰাইজৰ মাজত যোগাভ্যাসৰ প্ৰতি বিশেষ উদ্দীপনাৰ সৃষ্টি কৰে। পৰম্পৰা আৰু স্বাস্থ্য সচেতনতাৰ সমন্বয় ঘটাই ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম প্ৰাংগণটো পুৰাতত্ব জৰীপ বিভাগৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। এই ঐতিহাসিক স্থানত যোগ চৰ্চাই এক সুকীয়া মাত্ৰা প্ৰদান কৰে। ইপিনে জিলাখনৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়তো এই দিৱস পালন কৰা হয়। বিশেষকৈ গৰিয়াপথাৰ উচ্চ বিদ্যালয়ত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীৰ সমান্তৰালকৈ স্থানীয় মহিলাসকলেও স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি এক স্বাস্থ্যসন্মত সমাজ গঢ়াৰ প্ৰতিশ্ৰুতি লয়।
1: স্বাস্থ্য, শান্তি, সম্প্ৰীতি আৰু মানৱ কল্যাণৰ বাবে যোগৰ প্ৰয়োজনীয়তা বৰ্ণনাতীত নিয়মীয়া যোগাভ্যাসে মানসিক চাপ হ্ৰাস, হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত, উচ্চ ৰক্তচাপ আৰু মধুমেহ নিয়ন্ত্ৰণত সহায়, শৰীৰৰ নমনীয়তা আৰু শক্তি বৃদ্ধি, শ্বাস প্ৰশ্বাসৰ ক্ষমতা উন্নত, মনোযোগ, স্মৃতিশক্তি আৰু একাগ্ৰতা বৃদ্ধি, সুনিদ্ৰা আৰু উদ্বেগ বিষণ্ণতা হ্ৰাস কৰাত সহায় কৰে। কৰ্মব্যস্ত জীৱনত যোগ এক অপৰিহাৰ্য সামগ্ৰী। কৰ্মব্যস্ততাৰ মাজত দৈনিক মাত্ৰ 20-30 মিনিট যোগাভ্যাস কৰিলে শৰীৰ আৰু মন পুনৰ সতেজ হৈ উঠে। সেয়েহে বিদ্যালয়, মহাবিদ্যালয়, বিভিন্ন স্বেচ্ছাসেৱী সংগঠন আৰু স্বাস্থ্য প্ৰতিষ্ঠানসমূহে নিয়মীয়াকৈ যোগ শিবিৰ, সজাগতা কাৰ্যসূচী আৰু গণ যোগাভ্যাসৰ আয়োজন কৰি আহিছে। কাছাৰ জিলাতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এই সন্দৰ্ভত আমাক কৈছে আমাৰ আকাশবাণীৰ কাছাৰৰ সংবাদদাতা আখি ৰাণী দাসে।
2: দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে কাছাৰ জিলাৰ ঐতিহাসিক উধাৰবন কছাৰী ৰাজবাৰী চৌহদত এক বৰ্ণিল যোগ কাৰ্যসূচীৰ আয়োজন কৰা হয়। প্ৰাকৃতিক সৌন্দৰ্য আৰু পৰম্পৰাৰ পৰিৱেশত অনুষ্ঠিত এই কাৰ্যসূচীত ৰাজ্যৰ খাদ্য, গণবণ্টন আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি যোগাসনত অংশগ্ৰহণ কৰে। উধাৰবন্দৰ বিধায়ক ৰাজদীপ গোৱালা, জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া, ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ প্ৰতিনিধি আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াসকল উপস্থিত থাকে। ৰাষ্ট্ৰীয় আয়ুষ মিছন আৰু কাছাৰ জিলা প্ৰশাসনে যৌথভাৱে আয়োজন কৰে এই কাৰ্যসূচীত। আজি পুৱাৰ কাৰ্যসূচীত শতাধিক যোগ অনুৰাগী ছাত্ৰ ছাত্ৰী, স্বেচ্ছাসেৱক, বিভিন্ন সামাজিক সংগঠনৰ সদস্য আৰু সাধাৰণ জনতাই একেলগে যোগ অনুশীলনত অংশগ্ৰহণ কৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল উদ্দেশ্য মনত ৰাখি প্ৰশিক্ষকৰ তত্বাৱধানত বিভিন্ন আসন, প্ৰাণায়াম আৰু ধ্যান অনুশীলন কৰা হয়। অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায়ে জিলা পৰ্যায়ৰ যোগ আসন প্ৰতিযোগিতা 2026ৰ বিজয়ীসকলক প্ৰমাণ পত্ৰ আৰু বঁটা প্ৰদান কৰে। ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে যোগ কেৱল শাৰীৰিক ব্যায়াম নহয়, ই এক সম্পূৰ্ণ জীৱনশৈলী। নিয়মিত যোগাভ্যাসে শৰীৰক সুস্থ কৰি ৰখা, মানসিক চাপ কমোৱা, একাগ্ৰতা বৃদ্ধি আৰু ইতিবাচক চিন্তাধাৰাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লগতে তেওঁ কয় যে বৰ্তমানৰ ব্যস্ত জীৱনশৈলীত বিভিন্ন অসংক্ৰামক ৰোগ আৰু মানসিক উদ্বেগৰ হাৰ বৃদ্ধি পাইছে। এই পৰিস্থিতিত যোগাভ্যাস সুস্থ আৰু সুষম জীৱনৰ বাবে এক অতি ফলপ্ৰসূ উপায়। গতিকে শিশুৰ পৰা বৃদ্ধলৈকে সমাজৰ প্ৰতিজন ব্যক্তিয়ে যোগক দৈনন্দিন জীৱনৰ অংগ হিচাপে গ্ৰহণ কৰা উচিত। এখন সুস্থ, সচেতন আৰু কাৰ্যক্ষম সমাজ গঢ়াৰ লক্ষ্যৰে যোগাভ্যাস প্ৰচাৰৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। লগতে তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক স্বীকৃতি দিয়াৰ পিছৰে পৰা বিশ্বৰ বিভিন্ন দেশত যোগে অপৰিসীম জনপ্ৰিয়তা লাভ কৰিছে আৰু আজি এক বিশ্বব্যাপী সুস্থতা আন্দোলনত পৰিণত হৈছে। এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু হৈছে য়োগা ফৰ ওৱান আৰ্থ ওৱান হেল্থ। কাৰ্যসূচীৰ অংশ হিচাপে মন্ত্ৰী কৌশিক ৰায়ে অসমৰ ৰাজ্যপাল লক্ষ্মণ আচাৰ্যৰ উপস্থিতিত ভাৰ্চুৱেলভাৱে আমাৰ মাটি আমাৰ নায়ক আৰু গাঁও গাঁও যোগ মহা অভিযান ঘৰ ঘৰ যোগ কাৰ্যসূচীৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই পদক্ষেপৰ জৰিয়তে অসমৰ 5খন নিৰ্বাচিত জিলা কাছাৰ, যোৰহাট, বঙাইগাঁও, কোকৰাঝাৰ আৰু শোণিতপুৰত গাঁও পৰ্যায়লৈকে যোগ অনুশীলনক জনপ্ৰিয় কৰাৰ বাবে বিশেষ সজাগতা আৰু প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বিদ্যালয়, মহাবিদ্যালয়, আত্মসহায়ক গোট আৰু স্থানীয় সংগঠনসমূহ এই পদক্ষেপৰ সৈতে জড়িত হ'ব বুলিও ঘোষণা কৰা হয়। উধাৰবন ৰাজবাৰীৰ পৰম্পৰাগত পৰিৱেশত আয়োজিত এই কাৰ্যসূচীত জিলা প্ৰশাসনৰ বিষয়া, আয়ুষ বিভাগৰ প্ৰতিনিধি, বিভিন্ন স্তৰৰ যোগ অনুৰাগী ছাত্ৰ ছাত্ৰী, সমাজকৰ্মী আৰু সাধাৰণ জনতাৰ উল্লেখযোগ্য উপস্থিতি দেখিবলৈ পোৱা যায়।

0: দৈনন্দিন জীৱনত নিয়মিত যোগাভ্যাস, সংযম, শৃংখলা আৰু ইতিবাচক চিন্তাক স্থান দিলে ব্যক্তি, সমাজ আৰু বিশ্ব সুস্থ, সবল আৰু সুন্দৰ হৈ থাকিব। প্ৰতিবছৰৰ 21 জুন যোগৰ বাবে কেৱল এটা আনুষ্ঠানিক দিৱস। যোগৰ পৰা সম্পূৰ্ণ সুফল লাভ কৰাৰ বাবে যোগ আমাৰ দৈনিক জীৱনচৰ্যাৰ অংশ হোৱা উচিত। বৰপেটা জিলাতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এই সন্দৰ্ভত সবিশেষ কৈছে আমাৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
1: আজি বৰপেটাতো দ্বাদশ বৰ্ষৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে আৰু যথেষ্ট উৎসাহজনকভাৱে এই দিৱস আজি বৰপেটাত পালন কৰা হয়। প্ৰতিকূল বতৰৰ মাজতো চৰকাৰী আৰু বেচৰকাৰী স্তৰত এই দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। চৰকাৰী কাৰ্যসূচী হিচাপে বৰপেটা জিলা গ্ৰামীণ উন্নয়ন অভিকৰণৰ প্ৰেক্ষাগৃহত প্ৰতিকূল বতৰৰ মাজতো যথেষ্ট লোকৰ অংশগ্ৰহণেৰে এই দিৱস পালন কৰা হয় আৰু ইয়াত বৰপেটা জিলা স্বাস্থ্য বিভাগৰ উপৰি বৰপেটা জিলা প্ৰশাসনৰ বহু লোক ইয়াত উপস্থিত থাকে। তদুপৰি নিয়মিতভাৱে যোগ সাধনা কৰা বৰপেটাৰ বহু সাধাৰণ লোকেও এই অনুষ্ঠানত ভাগ লয়। ইয়াৰ উপৰি বৰপেটাত বেচৰকাৰীভাৱে যোগ দিৱস পালন কৰা হয়। বৰপেটাৰ ৰামৰায় ষ্টেডিয়ামত এই দিৱস স্বেচ্ছামূলকভাৱে আয়োজন কৰা হয়, কিয়নো বৰপেটাত যোগাভ্যাসৰ এক পৰিৱেশ সুন্দৰভাৱে গঢ়ি উঠিছে। বৰপেটাৰ এনে বহু অনুষ্ঠান আছে যিয়ে বিনামূলীয়াকৈ স্বেচ্ছামূলকভাৱে যোগৰ প্ৰশিক্ষণ দি আহিছে, যেনে অষ্টাংগ যোগ কেন্দ্ৰ, মিলেনিয়াম বা যোগ কেন্দ্ৰ আদিত বিভিন্ন বয়সৰ লোকক যোগৰ প্ৰশিক্ষণ দিয়া হয়। ইয়াত শিশুৰ পৰা বৃদ্ধলৈকে বহু লোকে যোগৰ প্ৰশিক্ষণ গ্ৰহণ কৰে আৰু তেওঁলোকে এই প্ৰশিক্ষণ গ্ৰহণ কৰাৰ মূলতে হ'ল যোগ কৰি তেওঁলোকে যোগ সাধনা কৰি তেওঁলোকে যথেষ্ট উপকৃত হৈছে, শাৰীৰিকভাৱে তেওঁলোক যথেষ্ট উপকৃত হৈছে, বহু ৰোগৰ পৰা উপশম হোৱা বুলিও তেওঁলোকে জানিবলৈ দিয়ে আৰু সেইকাৰণে ইজনৰ পাছত সিজন উৎসাহিত হৈ প্ৰেৰণাদায়ক অনুপ্ৰেৰণা লাভ কৰি যোগ সাধনা কৰা দেখা যায় আৰু তেওঁলোকৰ উদ্যোগতে আজি ৰামৰায় ষ্টেডিয়ামত যোগ সাধনা কৰা হয়। এই অনুষ্ঠানত বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসো উপস্থিত থাকে। এইবাৰৰ যোগ দিৱসৰ সংগতিয়াকে আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত বৰপেটা জিলাতো যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আজি ডিআৰডিঅ'ৰ অফিচত বা ডিআৰডিঅ'ৰ প্ৰেক্ষাগৃহত যি যোগৰ অনুষ্ঠান অনুষ্ঠান কৰা হয় তাত এই প্ৰতিযোগিতাত বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়। বৰপেটাত ইতিমধ্যে কোৱা হৈছে যে বৰপেটাত যোগৰ এক পৰিৱেশ গঢ়ি উঠিছে আৰু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসে এই পৰিৱেশ গঢ়াত বিশেষ ভূমিকা লৈছে। বহু লোকে যোগ সাধনা কৰি বিভিন্ন ৰোগৰ পৰা উপশম হৈছে আৰু সেইটোৱে বহু লোকক অনুপ্ৰাণিত কৰাত বৰপেটাত যোগ সাধনা কৰা লোকৰ সংখ্যা বহু বেছি দেখিবলৈ পোৱা গৈছে।
0: যোগেই হৈছে আত্মানুসন্ধানৰ পথ, মনৰ শান্তিৰ সন্ধান আৰু সুস্থ জীৱনৰ আধাৰ। যোগ কেৱল এক ব্যায়াম নহয়, আমাৰ শৰীৰ, মন আৰু আত্মাৰ মাজত ভাৰসাম্য ৰক্ষা কৰা এক গুৰুত্বপূৰ্ণ প্ৰাচীন পদ্ধতি। প্ৰাচীন ভাৰতীয় এই পৰম্পৰাৰ গুৰুত্ব এতিয়া সমগ্ৰ বিশ্বই স্বীকাৰ কৰিছে। নিয়মিত যোগাভ্যাসে শৰীৰ সুস্থ কৰি ৰাখে, মন শান্ত কৰে, মানসিক চাপ কমায়। যোগে আমাক ইতিবাচক চিন্তা, আত্মবিশ্বাস, অনুশাসন আদিও শিকায়। ব্যক্তিগত সুস্থতাৰ লগতে এখন সুস্থ, সচেতন আৰু মূল্যবোধ সম্পন্ন সমাজ গঢ়াৰ ক্ষেত্ৰত যোগে শক্তিশালী ভূমিকা গ্ৰহণ কৰে।
2: সংবাদ চলন্তিকা শুনিলে। আজিৰ সংবাদ চলন্তিকাৰ বিষয় আছিল দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। অনুষ্ঠানত অংশ ললে গুৱাহাটীৰ সংবাদদাতা হেমন্ত কুমাৰ বৰা, চৰাইদেউ জিলাৰ সংবাদদাতা নুবুল কোঁৱৰ, কাছাৰ জিলাৰ সংবাদদাতা আখি ৰাণী দাস আৰু বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই। অনুষ্ঠানটি যুগুতালে জিন্তী ৰাণী ডেকাই, প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে পাৰবিন হুছেইনে।
3: তোৰ ল'ৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
3: পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: তাত পিছে

বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি ৫:৪৫ মিনিটত।

0: নমস্কার, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত কৃষি, জলসিঞ্চন, জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে বাজেট প্ৰস্তুতিমূলক এখন বৈঠকত অংশগ্ৰহণ কৰে। দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ চলিত বৰ্ষৰ নীট UG পৰীক্ষা আজি পুনৰ সম্পন্ন হয়। অসমত মুঠ 88টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰহিলৈ পুৱা 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাটৰ ঐতিহ্যমণ্ডিত তৰাজান সন্মিলিত মঞ্চত অংশগ্ৰহণ কৰি তৰাজান নাট্য মন্দিৰ প্ৰেক্ষাগৃহৰ উন্নয়নৰ বাবে সাংসদ পুঁজিৰ পৰা 1 কোটি টকাৰ অনুদান আগবঢ়ায়। ইউৰোপীয় সংঘই অসমৰ ওপৰত থকা ভ্ৰমণ সতৰ্কীকৰণ আঁতৰ কৰা বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৃতজ্ঞতা প্ৰকাশ কৰিছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুমাচী মেলা অনুষ্ঠিত হ'ব। অম্বুবাচী মেলা উপলক্ষে যাতায়াত সন্দৰ্ভত প্ৰশাসনে কিছু নীতি নিৰ্দেশনা জাৰি কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 9:30 বজাত গ্ৰুপ এইচৰ এখন খেলত স্পেইন ছৌদি আৰবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আৰম্ভ কৰিছো এই মাহৰ গীত। শিল্পী ৰাণু বৈশ্য, সংগীত সংৰচনা ৰমেন বৰুৱাৰ, অনুষ্ঠানত পুনতে এয়া কীৰ্তিকমল ভূঞাৰ ৰচিত এটি গীত।

এই মাহৰ গীত অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানৰ শিল্পী আছিল ৰাণু বৈশ্য, সংগীত সংৰচনা ৰমেন বৰুৱাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আৰম্ভ কৰিছো গজলৰ অনুষ্ঠান। পুনতে এয়া লতা মংগেশকাৰ।

0: ৭৯ বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ ৭৯ বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া ৬:৩০ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস।
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্ঠা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসবক সাদৰ আমন্ত্ৰণ জনালোঁ
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
5: হেল্ল' এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত
6: চিন্তা কিয় কৰিম মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো
5: কোন ঠাই অ
6: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
5: তাত হেৰ কি কি সুবিধা পোৱা যায়
6: বিশেষজ্ঞ ক্লিনিক চৰকাৰী সাহায্যত সুলভ চিকিৎসা যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা
7: তেন্তে মইও এবাৰ যাব লাগিব
6: নিশ্চয় নিশ্চয় তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
4: এতিয়া আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান পুনতে এয়া শান্তাউজীৰ

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো তৰামাই ছবিৰ এটি গীত শিল্পী নমিতা ভট্টাচাৰ্য্য়।

শ্রোতাসকলে চিত্রগীত অনুষ্ঠান দেখুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এবাৰ শুনক ভাইটি ছবিৰ এটি গীত, শিল্পী আৰতী মুখাৰ্জী আৰু সংগীতসকল।

0: সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসায় সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন কত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
4: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মৰিচিকা ছবিৰ এটি গীত, শিল্পী বনশ্ৰী সেনগুপ্তা।

0: Lucky Bosorot, Akashbani Guwahati.
1: এক জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবা
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্ঠা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: চিত্রগীত অনুষ্ঠানটির আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে কাইলৈ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পৰা অম্বুবাচী নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া অম্বুবাচী মেলা উপলক্ষে মহানগৰীৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা সাধাৰণ নাগৰিকৰ যাতায়াত সন্দৰ্ভত কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ভক্তসকল, বিশেষকৈ শিশু, শিক্ষাৰ্থী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলকে ধৰি জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। তদুপৰি বিদ্যালয়লৈ আহ যাহ কৰা বাহন, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে এম্বুলেন্সকে ধৰি জৰুৰীকালীন বাহনসমূহৰ সুচল আহ যাহ সুনিশ্চিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। কাইলৈৰ পৰা 26 জুনলৈকে জৰুৰীকালীন বাহনসমূহৰ বাহিৰে আন বাহনসমূহ মন্দিৰৰ পাদদেশৰ পৰা মূল মন্দিৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৱশ্যে নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ পানীৰ যোগানকে ধৰি আৱশ্যকীয় খাদ্য সামগ্ৰী বা অন্যান্য সম্ভাৰ যোগান ধৰা বাহনসমূহ মন্দিৰলৈ যাব পাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত কৃষি, জলসিঞ্চন, জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে বাজেট প্ৰস্তুতিমূলক এখন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যজুৰি জলসম্পদ ব্যৱস্থাপনা শক্তিশালী কৰাৰ লগতে জলসিঞ্চনৰ সুবিধা ত্বৰান্বিত কৰাৰ উপৰি কৃষি পামসমূহৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰস্তাৱিত কেইবাটাও পদক্ষেপ পৰ্যালোচনা কৰে। এই বৈঠকত বিকশিত অসম 2047ৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে গ্ৰহণ কৰিবলগীয়া বিত্তীয় পথসমূহ আলোচনা কৰা হয়। তদুপৰি আন্তঃগাঁথনি উন্নয়নৰ লগতে বিনিয়োগ চালিত প্ৰগতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰহিলৈ পুৱা 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰি সকলো পৰীক্ষাৰ্থীলৈ শুভকামনা জ্ঞাপন কৰে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা ফলাফলসমূহ লাভ কৰিব পাৰিব। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি লক্ষীপুৰ সমষ্টি পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকী লক্ষীপুৰৰ বিন্না কান্দি মণ্ডল বিজেপি কাৰ্যকৰ্তাসকলে আয়োজন কৰা এটা সম্বৰ্ধনা অনুষ্ঠানতো উপস্থিত থাকে। সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে জনসাধাৰণে তেওঁৰ প্ৰতি দেখুওৱা আস্থা আৰু বিশ্বাসৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয় যে লক্ষীপুৰৰ লগতে সমগ্ৰ ৰাজ্যৰ সৰ্বাত্মক উন্নয়নৰ বাবে সমাগত দিনত কাম কৰি যাবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 7 দিনত ৰাজ্যৰ ঠাই বিশেষে বিজুলী ধেৰেকণীৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত নামনি অসম, মধ্য অসম, উজনি অসম আৰু বৰাক উপত্যকাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে বিশেষকৈ কাইলৈৰ পৰা 24 জুনৰ ভিতৰত কামৰূপ মহানগৰ, কামৰূপ, নলবাৰী, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, শোণিতপুৰ, নগাঁও, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ আৰু হাইলাকান্দি জিলাৰ কেতবোৰ স্থানত বিজুলী ধেৰেকণীৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি সকিয়নি দিছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ IPLৰ দৰে অসমতো অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ চমুকৈ APL। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত আজি সন্ধিয়া আনুষ্ঠানিকভাৱে এই লীগৰ উদ্বোধন কৰে। অহা 1 আগষ্টৰ পৰা 23 আগষ্টলৈকে লীগৰ খেলসমূহ অনুষ্ঠিত হ'ব। এই লীগত মুঠ 8টা দলে অংশগ্ৰহণ কৰিব। APLত অংশগ্ৰহণ কৰা দলকেইটা হৈছে গুৱাহাটী ৰয়েলছ, যোৰহাট ষ্টেলিয়নছ, তেজপুৰ টাইটানছ, ডিব্ৰুগড় ৱাৰিয়ৰ্ছ।

আকাশবাণী গুৱাহাটী আজিৰ নাট্যানুষ্ঠানৰ নিবেদন স্মৃতি অথবা মৰ্যাদা। ৰচনা সপনজ্যোতি ঠাকুৰৰ, প্ৰযোজনা নয়ন প্ৰসাদৰ। এয়া শুনক স্মৃতি অথবা মৰ্যাদা।

গাহৰিজনী ভালকৈ নাৰাখে, এইফালে আহিব কিয় দিছ? এই যমুনা, এই যমুনা, বাৰে বাৰে ঘৰ সোমাই বৰষুণত তিতি তিতি একদম ক'ত গ'লি? কোনফালে গ'লি? খেলি গ'ল, এই মাৰিব মোক এই মানুহজনীয়ে, ক'ত পূৰা আহি গাত লম্বি গ'ল। এতিয়া মই কেনেকৈ মৰা? এইফালে আছা, চুলি তুলি আচুৰি একদম ফাৰ্ষ্ট ক্লাছ। হে, চাহ খাবলৈ যাব নোৱাৰিবা? হে, বৰষুণ দি আছে নহয়, বৰষুণ এৰিলে ষ্টেচন যাম, চাহ খাম। মনোহৰৰ দোকানৰ চামনত ফুলদানি সজোৱা দি বাছ সজাই থৈ দিম, বহি থাকিবা। ছেকেণ্ড গাড়ীও গ'ল, আজিও কাম নাহিল। তোমাৰ বেগত থকা পইচাকেইটা খতম হ'লে কি হ'ব? হে, কিয় মই চলিম? কি ৰকম তোমাৰ খৰচা ক'ৰ পৰা ওলাব? মই ইফালে ডাঙৰ কামো কৰিব নোৱাৰা মানুহ, অলপ কামতে ফপনি উঠি যায়। তুমিতো এই বয়সতো ফিট ফাট, কাপুৰিয়ে খানিয়ে একদম ৰজাৰ জীয়েৰ। হে, কোনে এৰি গ'ল, কোনে এৰি গ'ল? প্ৰথম প্ৰথম মোৰ লগত কথা পাতি ততে নাই। নন্দ, নন্দ, নন্দ, হঠাৎ হে তাজুব, মনোহৰ দোকানৰ টিভি ধৰি ধৰে চুইচ অফ, থম থম থম থম, মাত এষাৰ নাই। হে, কি হ'ব? হয়নে, কি হ'ব? বোলো কি হ'ব, কিবা কোৱা। ৰ'বা ৰ'বা ৰ'বা ৰ'বা ৰ'বা, বৰষুণৰ স্পীড কমিছে, চাহ খাবলৈ যাম আৰু। গাহৰি কেইটা খেদা হয় যমুনা, ৱাই যমুনা,

0: চাব চাব বাইদেউ, সেই পানী টেপটো ফালে নাযাব, বোকা বেছি, তাতে বৰষুণ দিছিল নহয়, খোজ দিব পাৰিছে নহয় বাইদেউ?
1: পাৰিব লাগিব, অন্য ৰাস্তা নাই যেতিয়া।
0: নাই নাই, অন্য ৰাস্তা নাই।
1: তুমি চিনি পাইছিলা আনন্দ?
0: পাইছিলোঁ, আপোনাৰ ফোন নাম্বাৰ থকা হ'লে মই ৰৈ থাকি আপোনাক ফোন কৰি দিলোঁহেঁতেন। আপোনালোকৰ ঘৰত মই কেইবাদিনো দেখিছোঁ নহয়, ভুল হোৱা নাই।
1: তোমাৰ কথাই যেন সঁচা হয়।
0: সৌটো ঘৰটো আহক আহক, সেই যে গাহৰিকেইটা যে আছে সেইটো বুলিয়েই কৈছিল।
1: অকণমান ৰ'বাচোন।
0: কি হ'ল বাইদেউ?
1: মোৰ বুকুখন বৰকৈ ধপধপাইছে। সঁচাই যদি মা ইয়াত আছে, দেখা যদি পাই যাওঁ, মই কম টেনশ্যনত আছোঁ বুলি ভাবিছা?
0: তেনেহ'লে পানী এসোহা খাই লওক বাইদেউ।
1: এই গেলাখনত? নোৱাৰোঁ দেই,

0: অহাৰ লাভেই নহ'ব নহয় এনেকৈ কথাকেইটা মই পাতি লওঁ।
1: কিয় আহিছিলা ইয়ালৈ?
0: তোমাৰ দৰৱ জানো আনিলা নন্দ? বিপদ হ'ব, জান নিনা, নন্দৰ হাৰ্টৰ অসুখ নহয়, দৰৱ খোৱাই নাই জান, আজি আনিবই লাগিব, পইচা দিম।
1: হ'ব মা, ব'লা

0: কিয় সুধিলা?
1: এৰি যায় বুলি।
0: এৰি গ'লেও মই পাৰোঁ নহয়, মই ঘূৰি ফুৰিব পাৰোঁ জানা, গাড়ী মটৰ ফ্লাইট চবতে।
1: মই দেখিছোঁ নহয় এইকেইদিন।
0: আচ্ছা, ৰেখামণিয়ে পেকেটৰ সেই যে নিচা লগা চুপাৰিবোৰ খুব খাইছিল নেকি বাৰু?
1: খাইছিল খাইছিল, ওচৰ চাপিবই নোৱাৰি, গোন্ধাই থাকে গোটেইজনী, জৰ্দা জৰ্দা, চাদা চাদা, ধপাত ধপাত, ধপাতৰ গোন্ধ।
0: এই যে পেকেটবোৰ, এই পেকেটবোৰতো পইচা খৰচ হয় নহয় জানো?
1: মালিকৰ ঘৰত দিয়ে, তিনি পেকেট কিনি থৈ দিয়ে, তাই খালেই হয়।
0: কি অহ, মীনা, মীনা, মীনা, মীনা, শুনচোন, ক'ত গ'লি?
2: কি হ'ল মা, শুনচোন, কি হ'ল, কিয় মাতিছিলা?
0: শুনচোন, এইফালা গৃহস্থই ৰেখামণিক কেনেকৈ কামত বন্দী কৰিছিল জান? পেকেটৰ চুপাৰি খুৱাই খুৱাই।
2: কি?
0: তাই কিয় কম পইচাতে কাম কৰি আছিল এতিয়া গম পাইছ? নিচা, নিচা।
2: ভয় খাই দৌৰি আহিছো, এইটো কথাৰ কাৰণে ইমান চিঞৰিছা? কিয় লাগে তোমাক এইবোৰ কথা?
0: চুপ, কিয় লাগে? সন্মান নাই?
2: সন্মান?
0: আত্মসন্মান? তোৰ আত্মসন্মানত নেলাগে? মোৰ কিন্তু লাগে। সেই মই পেঞ্চন কেইটকা পাওঁ? 70,000। দেউতাৰ ইনকাম তোৰ, তাৰ পাছত কাম কৰা মানুহজনীৰ ওচৰত তালিবাজি।
2: আমি নকৰোঁ।
0: আমি কৰোঁ, তই বা মই কৰাৰ কথা কোৱা নাই, আমি, আমাৰ ঘৰৰ ওচৰৰ মানুহে কৰাৰ সেই কথা তাকে কৈছোঁ মই। আমি গমেই নাপাওঁ সেই কথা, এইবোৰ যে ঘটি আছে আমি গমেই নাপাওঁ।
2: আমি গম নাপাওঁ মা,
0: কিন্তু মই যে গম পাই গ'লোঁ, কোনোবা দুষ্ট চকু চৰহা সাংবাদিকে বাতৰি কাগজৰ চুকত কথাটো লিখি দিলে, আৰু মই গম পাই গ'লোঁ, বিচাৰি বিচাৰি ইয়াত আহি ওলাই গ'লোহি মই।
2: ইয়াৰ পাছত কি কৰিবা মা?
0: ইয়াৰ পাছত এইখিনিলৈকে কৰিছোঁ যেতিয়া, ইয়াৰ পাছত কিবা এটা মই কৰিম, কিবা এটাতো কৰিমেই।
2: পইচা সৰহকৈ দিবলৈ?
0: আহা, কিন্তু পইচা নহয় অ নিনা, মৰ্যাদা। পইচাটো তেনে মামুলি কথা, পইচা কম বাবে এওঁলোকৰ মৰ্যাদা কম হ'ব পাৰে নেকি? পইচা বেছি দিয়া মানে কি, মানুহক মৰ্যাদা দিয়া? তেওঁক মৰ্যাদা কিয় নিদিব? এতিয়া ইয়াত প্ৰশ্ন হৈছে মৰ্যাদাৰ।
2: তোমাৰ বহুত সমস্যা আছে মা, বোলা এনেকৈ কথা কৈ নাথাকিবা, মানুহে বলিয়া বুলি নক'বনে?
0: অলপ বলিয়ালি কৰি থাকিব মন গৈছে অ, এজনী মানুহৰ ওপৰত ভৰসা কৰি ঘৰ দুৱাৰ এৰি থৈ যাবা, ল'ৰা ছোৱালী এৰি থৈ যাবা, আৰু হাতত দি যাবা নিচাৰ পেকেট। মই মই এই কথাটো মানি ল'ব পৰা নাই অ।
2: কোনোবা এন জি অ'ক দি দিয়া, বাছ চব চম্ভালি পেলাব।
0: নালাগে, কাৰোবাৰ দয়াত থাকিব নালাগে, এজন মানুহ নিজৰ মৰ্যাদাত বাচি থাকিব পাৰে, মই সেইটো কথাহে কৈছোঁ, সেইবাবেই মই আহি ইয়াত ওলাইছোহি।
1: গাড়ী আহিলে যাবগৈ হ'বলা?
2: যামগৈ।
1: তেনেৰো কথা পাতি কি লাভ, ব'লক মনোহৰ দোকানলৈ, ষ্টেচনত আছে, তাতে চাহ খাব, পুৱা চাহ খুৱাইলেই নহয়।
2: ব'লা মা।
0: মই নাযাওঁ, মই কিবা এটা কৰিহে যাম।
1: কি কৰিব, একো কৰিবলৈ নাই, মূৰৰ চুলি সুৰি টাকলা হৈ গ'ল, পেটৰ বিষত চিল্লাই থাকে সেইজনীৰ, আৰু একো চাবলৈ নাই, একো কৰিব নালাগে, যাওক।
0: মই ভাবিছোঁ, মই ভাবিছোঁ ৰেখামণিৰ বিষয়টো মই মানুহৰ সন্মুখলৈ আনো, কোনোবাই আৰম্ভ কৰিব লাগিবতো, আজি আচৰিত যেন লাগিছে, এদিন সহজ যেন লাগিব, আৰু এদিন, আৰু এদিন এনেকৈয়ে মৰ্যাদা।
2: হোৱা, আনন্দ আহিছে হ'বলা মা।
1: বৰষুণ আহিছে, আহক আহক, এইখিনিলৈ আহক, এইখিনিলৈ আহক, ঘৰটোৰ এইখিনিতে পানী নহ'ল, আহক আহক, এইখিনি, এইখিনিলৈ আহক।
0: বৰষুণ দিছে,
2: বৰষুণ লাহে লাহে বেছি হৈহে আহিছে,
0: পানী দেখোন বেছি হৈহে আহিছে, ঘৰৰ ভিতৰলৈকে আহিব নেকি?
1: কেতিয়াবা আহেইতো, এইকেইদিন বৰষুণ ডাঙৰ নাছিল।
2: কি হ'ব এতিয়া, সমস্ত গেলা পানী, নৰ্দমা পানী ইয়াৰ মাজত,
1: অলপ টাইম থাকে।

0: なんか見せ、あみっ飲みやすいきよ。
1: পানীত নমাৰ এইটো কাহ হোৱা নাই, কলিজা লওক কলিজা লওক, তাৰ বাবে ডিপ ডিপ ডিপ ডিপ কৰি যে বুকুত বাজি আছে নাই বস্তুটো, এই বস্তুটোৰ পৰা মহাজঞ্জাল, থাকিলেও নাথাকিলেও মহাজঞ্জাল। এটা কথা নহয়, আপুনি আপোনাৰ মাকে কোৱা কথাবোৰ কিবা বুজিলেনে?
0: বাদ দিয়কচোন সেইবোৰ এতিয়া, এই পানীত মই মাক কেনেকৈ উলিয়াই লৈ যাওঁ সেইটো চিন্তা কৰি আছো।
1: আপোনালোকৰ বহুত পইচা নহয়?
0: কেলে সুধিলে এইবোৰ কথা?
1: নাই সুধি চাইছো
0: মানে।
1: নাই নাই নাই নাই নাই নাই, এনে ভয় খাব নালাগে।
0: ভয় কিয় খাম আকৌ?
1: মিছা মিছি মাকৰ বাবে আহি ইমান কষ্ট হ'ল।
0: কথা কৈ নাথাকিব, ভাল নালাগে।
1: শুনিব লাগিব, শুনিব লাগিব। মই কিবা ঘৰৰ পৰা মাতি আনিছো নেকি? মোৰ ঘৰত আছে, মই নমতা কৈ আহিছে, এইজনী মানুহক কেইবাদিনো ৰাখিছো, তাৰপিছত কথা শুনিব লাগিব। মই কম
0: নক'ব, আৰু একো নক'ব, মই নুশুনো।
1: মই কৈ থাকিলে আপুনি কি গুচি যাব পাৰিব? নোৱাৰে। মই যদি
0: কি, মই যদি
1: একো নহয়, একো নহয়।
0: তুমি আপুনি মই নামি আছো, তুমিও পাৰিবা, বোলা। মেলি দিয়া, হাতটো মোৰ ফালে মেলি দিয়াচোন। নামি আহা, মই ধৰি ধৰি লৈ যাম, বোলা বোলা। মা কি হ'ল মা?
1: মনোহৰ দোকানৰ টিভিটোৰ ৰকম চুইচ অফ, গ'ল গ'ল, কানেকচন কাটি গ'ল।
0: কি
1: আপুনি দেখা নাই? হে চকুৰে এনেকৈ চাই আছে, কেইদিন ধৰি মই এনেকুৱা অৱস্থাত দেখিছো, আপুনি দেখা নাই আগতে এনে অৱস্থাত?
0: নাই নাই দেখা, আজি প্ৰথম এনেকুৱা অৱস্থাত নাই দেখা আগতে।
1: আপুনি আপুনি কিমান দিন ধৰি মাক দেখাই নাই?
0: কিমান দিন দেখা নাই? চাকৰি লৈ যাওঁ, ৰাতি সোমাওঁ, ৰাতিপুৱা ওলাই যাওঁ,

0: তাতে জি পাওঁ?
1: মই কেইবাদিনো লগত থাকিলো নাই, দেখিলো। এতিয়া মই যি কম চাব, সব শুনিব।
0: মই ক'লে
1: কৈ যাওকচোন, শুনে নে নুশুনে?
0: মা মা, হাতখন মেলি দিয়াচোন মা। আরে কোতা, একো রেসপন্ড নকৰে যে। আপনি আপনি আপনি কি করলে মাক?
1: দরকার দরকার কিবা করবলৈ? এইফালে এইফালে হাত দিয়া দিয়া পানীত খোজ দিব পাৰিবা? পাৰিবা পাৰিবা, বঢ়িয়া, আহি থাক, মই মই ধৰিছো, লৈ যাম, পাৰিবা পাৰিবা।
0: ও মাই গড,
1: এইকেইদিন মোৰ লগত আছে নহয় সে। আমি পাইছোহি, গাড়ীৰ ওচৰত পাইছোহি, পাম আমি গাড়ী, পাম গাড়ীৰ ওচৰ পাম। এনেকৈ গুচি যোৱা দেই, আমি পাইছোঁ গাড়ীৰ ওচৰ, পাইছোঁ, পাম পাম, চাবা চা, এনেকৈ গুচি যোৱা দেই, গুচি যোৱা দেই। গাড়ীত গুচি যাবা থে,
0: পাৰিবনে?
1: পাৰিব পাৰিব, গাড়ীৰ ওচৰলৈকে পাৰিব, এনেকৈ পাহৰি যায়, বুজিছে নাই? আকৌ হঠাৎ মনত পৰিব, হঠাৎ পাহৰি যাব। বাহ বাহ বাহ বাহ, মোৰ কথা আকৌ যদি মনত পৰে, মোৰ ছিষ্টাৰৰ কথা হঠাৎ যদি মনত পৰে, আইবানে আকৌ এবাৰ, মনত পৰিব পাৰোনে পুনৰ? আকৌ কেতিয়াবা মোলৈ মনত, হে?

কিছুমান কথা কোৱা নাযায়, হয়তো চকুৱে কয়, কিছুমান কথা কোৱা নাযায়, মাথো শুনিবলৈ অপেক্ষাহে কৰা যায়। বন্ধ দুৱাৰৰ সন্মুখত বহি নীৰৱে অপেক্ষা কৰা যায়। প্ৰেমৰ আকুতি কিমান সৰল আৰু নীৰৱ হ'ব পাৰে, সেয়ে কিছুমান কথা কোৱা নাযায়।

কথা কবলৈ কেতিয়াবা শব্দৰো অভাৱ হয়। চকুৰ পৰা চকুলৈ নদী বৈ থকা সময়ত শব্দৰ প্ৰয়োজনেই বাকী। তেনে একোটা সামান্য মুহূৰ্তত অসামান্য জীৱন সোমাই থাকে।

কৰা যায়। তোমাৰ অপেক্ষাত কটোৱা হেজাৰটা গধূলিৰ পাছত বহুদিনীয়া খৰাঙৰ অন্তত সেয়া আজি তুমি বৰষুণ হৈ আহিছা। কি কৰা যায়? ভাগৰবোৰ থবলৈ তুমি কান্ধখন পাতি দিছা। কি কৰা যায়?

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः माम काः पाण्डवाश्चैव किम कुर्वत संजय। অর্জুনৰ বিষাদেৰে এনেদৰে আৰম্ভ হৈছিল গীতা। কুৰুক্ষেত্ৰ যুদ্ধৰ যিখিনি সময়ত সময় স্থিৰ হৈ পৰা বুলি কোৱা হৈছিল, প্ৰকৃততে সেয়া শ্ৰীকৃষ্ণৰ বাণীত অৰ্জুনৰ একাত্মতাৰ বাবে হৈছিল, ইজনৰ সিজনৰ প্ৰতি সমৰ্পণ আৰু পূৰ্ণ মনোযোগৰ বাবেই হৈছিল। সাধাৰণত অসাধাৰণতা আৰোপ হলে আমি সময় ৰৈ যোৱা সময়ৰ সাক্ষী হ'ব পাৰোঁ।

প্ৰেম কি? এটা দীঘলীয়া দৌৰৰ মিঠা ইন্ধন, ভাগৰৰ জিৰণি, নিচুকনি জোৰণি, জীৱনে খেদি ফুৰা অন্তিম প্ৰশান্তিৰ নাম প্ৰেম।

আপুনি যদি নিৰ্দ্বিধাই বাটৰ জন্তু এটাক ফৰ্মু দিয়াব পাৰিছে, আনৰ অসহায়তাত যদি আপোনাৰ দুচকু সেমেকি উঠা নাই, সমাজৰ দহজনৰ হিতৰ কথালৈ চাই বাট ঘাট লেতেৰা নকৰাকৈ থাকিব পৰা নাই, প্ৰকৃতিয়ে মিলি থকা দুহাতক দেখিও আওকাণ কৰিব পাৰিছে, তেন্তে বিশ্বাস কৰক আপুনি প্ৰেমত পৰা নাই, প্ৰেমৰ দ্বাৰা উজ্জীৱিত হোৱা নাই।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিশা চাৰে দহ বজাৰ লগে লগেই সামৰিছো আমাৰ আজিৰ অনুষ্ঠান। কাইলৈৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা চাৰে পাঁচ বজাত। তেতিয়ালৈ বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।